আকাশবাণী তেজপুৰ, আজি শনিবাৰ 1437 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 15 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 30 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

এৰিষ্ট'টলে কৈছিল, শিক্ষাই হৈছে মূল উপায় যি মানুহৰ জীৱনলৈ সুখ আৰু শান্তিৰ নিজৰা বোৱাই আনিব পাৰে। এয়া আকাশবাণী তেজপুৰ। ঘণ্টেক পিছতে 6 বজাত গুৱাহাটী কেন্দ্ৰৰ কাৰ্যসূচী আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

ইমান পৰে শ্ৰোতাসকলে শিল্পী কাৰ্তিক কুমাৰৰ চেতাৰ বাদন শুনিলে। ৰাগ আছিল নাট ভৈৰৱ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো লোপামুদ্ৰা নেওগৰ কণ্ঠৰ বৰগীত।

শ্ৰোতাসকলে লোপামুদ্ৰা নেওগৰ কণ্ঠত শ্ৰী শ্ৰী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত শুনিলে। অনুষ্ঠানত এইবাৰ শুনো আহক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত আন এটি বৰগীত।

শ্ৰোতাসকলে লোপামুদ্ৰা নেওগৰ কণ্ঠত দুটি বৰগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

নিশা 8:02 দৃষ্টিপাত, সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত খেতি আৰু খেতিয়ক শিতানত মৃণাল বৰুৱাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ সহস্ৰাব্দী দত্তৰ, লগতে আছে শস্য উৎপাদনত কাঠৰ ছাইৰ ব্যৱহাৰ সম্পৰ্কে কিছু কথা, প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 3:15 নেপালী অনুষ্ঠানত সূৰজ উদৰ টিম সিনাৰ স্বৰচিত কবিতা আৰু তিলক উলিৰ চুটিগল্প শুনিবলৈ পাব। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান অভিনেতা জিতু তপন বৰাৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ প্ৰাণজিৎ প্ৰীতম কলিতাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 10:30 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব দিলীপ দাস আৰু শান্তা হাজৰিকা, পাৰ্বিন আহমেদ, প্ৰতুল শৰ্মা, অৰুণাভা ভূঞা আৰু পংকজ বৰদলৈ আৰু কুইন দাসৰ কণ্ঠৰ গীত। পুৱা 7:30 বজাত উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত জল পদুমৰ পাঞ্চই উপন্যাসৰ ধাৰাবাহিক পাঠৰ দ্বিতীয় খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 9:15 জিলাৰ ৰেহৰূপ। পুৱা 9:20 আৰু 10:00 হিন্দী চিনেমাৰ গীত। 9:45 অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য, পক্ষী যায় মন কপায়, ৰচনা ডম্বৰুধৰ পাঠকৰ, প্ৰযোজনা জয়হৰি দাসৰ। দিনৰ 11:05 পৰাগমালা লাইভ।

11:30 বিজ্ঞান ধাৰাবাহিক জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ 150তম খণ্ড। ৰচনা শ্যামা প্ৰসাদ শৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 আৰু নিশা 7:45 জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ আধুনিক গীত। 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত সঞ্জয় শইকীয়াৰ কণ্ঠৰ খেয়াল শুনিবলৈ পাব, ৰাগ সুত সাৰং। 1:50 জ্যোতি প্ৰসাদ আগৰৱালা ৰচিত গীতেৰে সজোৱা অনুষ্ঠান সুৰৰ জিঞ্জিৰি। আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 আধুনিক গীত, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান, বিয়লি 5:25 নিশা 7:20 আৰু নিশা 8:30 আধুনিক গীত, বিয়লি 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ, পাঠ যুগুতাই আগবঢ়াব বৰ্ণালী মালাকাৰে। সন্ধিয়া 6:40 নন্দী নেওগীৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত, 7:05 বৃন্দ গান, 7:35 পূবালীৰ সুৰত নৱ কুমাৰ ইংতিৰ কণ্ঠৰ কাৰ্বি গীত, নিশা 9:00 চিত্ৰগীত, 9:30 আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত যুগুতোৱা আলেখ্যলানীৰ দ্বিতীয় খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 10:00 অখিল ভাৰতীয় সংগীতৰ অনুষ্ঠানত স্মিতা মুকাশীৰ কণ্ঠৰ খেয়াল দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। অনুষ্ঠান পৰিস্থিতি ইমানেই।

শ্ৰোতাসকল, আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা কাইলৈ 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই, তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

সংগীত, নাটক, চিত্ৰাংকন, ভাস্কৰ্য আদি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত 10-14 বছৰ বয়সৰ শিশুৰ পৰা আবেদন বিচাৰিছে। নিৰ্বাচিতসকলক বছৰি 3,600 টকাকৈ জলপানী আৰু অধ্যয়নৰ মাচুল প্ৰদান কৰা হ'ব। অগ্ৰগতিৰ ভিত্তিত প্ৰতি 2 বছৰৰ মূৰে মূৰে এই জলপানীৰ ম্যাদ বৃদ্ধি কৰা হ'ব। বিতং তথ্য আৰু প্ৰপত্ৰৰ বাবে www.ccrtindia.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 31 মে'।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: মৌলিক কণাৰ বিভিন্ন কথা। আমাৰ চৌপাশৰ সকলো প্ৰকাৰৰ পদাৰ্থ অসংখ্য ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণিকাৰে গঠিত। এই কণিকাবোৰকে অণু পৰমাণু বুলি কোৱা হয়। আধুনিক পদাৰ্থ বিজ্ঞানৰ মতে পৰমাণু আন কিছুমান মৌলিক কণাৰে সমষ্টি। এই মৌলিক কণাসমূহ আয়তনত ইমান সৰু যে আমি ইহঁতক চকুৰে দেখা নাপাওঁ। পদাৰ্থ অবিনাশী পৰমাণুৰ সমষ্টি বুলি অতীতেৰে পৰাই বিজ্ঞানী আৰু দাৰ্শনিকসকলে ধাৰণা কৰি আহিছে। গ্ৰীক ভাষাত এটম মানে হ'ল অবিভাজ্য। পিছে এই ধাৰণাটো যুক্তি আৰু অনুমানৰ ভিত্তিতহে কৰা হৈছিল, কাৰণ যিকোনো পদাৰ্থক বিভক্ত কৰি গ'লে এটা অৱস্থাত ইয়াৰ পুনৰ বিভাজন দেখা পোৱা নাযায় বা অনুভৱ কৰাটো সম্ভৱ নহয়। সপ্তদশ শতিকাৰ পূৰ্ৱৱৰ্তী কালত চিন্তাবিদসকলে বিশ্বাস কৰিছিল যে সকলো পদাৰ্থৰ মৌলিক ধৰ্ম হ'ল দুটা, তৰলতা আৰু দহনশীলতা। বিভিন্ন পদাৰ্থত তৰলতা আৰু দহনশীলতা ভিন ভিন অনুপাতত থাকে। সেয়েহে তাহানিৰ এলকেমিষ্টসকলে দহনশীলতা আৰু তৰলতাৰ অনুপাত সলনি কৰি এটা পদাৰ্থক আন এটা পদাৰ্থলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰিছিল। সোতৰ শতিকাত আৰম্ভ হোৱা আধুনিক ৰসায়ন বিজ্ঞানেহে এই ধ্যান ধাৰণা সলনি কৰে। ফ্ৰান্সৰ বিজ্ঞানী লেভইছিয়াৰে 1775 চনত দেখুৱাই যে অতীজতে মৌলিক পদাৰ্থ বুলি বিবেচনা কৰা জুই আচলতে ইন্ধন আৰু বায়ুত থকা অক্সিজেনৰ মাজত হোৱা ৰাসায়নিক বিক্ৰিয়াৰ বাহিৰে আন একো নহয়। জন ডেল্টন, গে লুচাক, এভগ্ৰেডো আদি বিজ্ঞানীৰ তাত্ত্বিক আৰু পৰীক্ষামূলক গৱেষণাৰ পৰা মৌলৰ ধাৰণা উদয় হয়। এই ধাৰণা মতে প্ৰতিটো মৌল একেধৰণৰ অবিভক্ত অবিনাশী পৰমাণুৰে সমষ্টি। বিংশ শতিকাৰ মাজভাগলৈকে প্ৰায় 104 মৌলৰ আৱিষ্কাৰ হয়। 1769 চনত ৰুছ দেশৰ বিজ্ঞানী ডিমিত্ৰী মেণ্ডেলিভে ৰাসায়নিক মৌলসমূহৰ ধৰ্মৰ সাদৃশ্যৰ ভিত্তিত পৰ্যাবৃত্ত তালিকা এখন উলিয়ায়। ইয়াৰ পৰা উমান পোৱা গ'ল যে মৌলসমূহৰ ধৰ্মৰ পৰ্যায়ক্ৰমে পুনৰাবৃত্তি ঘটে। দৰাচলতে বিভিন্ন ৰাসায়নিক মৌলৰ বিভিন্ন বিক্ৰিয়াসমূহৰ পৰাই আধুনিক পৰমাণু তত্ত্বৰ জন্ম হয়। প্ৰতিটো পদাৰ্থৰ টুকুৰা বা অংশ বহুতো অণুৰ সমষ্টি, আকৌ কেইটামান পৰমাণু মিলি একোটা অণু গঠিত হয়। ৰসায়ন বিজ্ঞানৰ মতে পদাৰ্থৰ গঠনৰ শেষ স্তৰ হ'ল পৰমাণু। 19 শতিকাৰ শেষ ভাগতে ৰাসায়নিক মৌলৰ পৰমাণুসমূহ অভিজাত্য নহ'ব পাৰে বুলি অনুমান কৰা হৈছিল। বিজ্ঞানীসকলে ধাৰণা কৰিছিল যে অতি উষ্ণ অৱস্থাত পৰমাণুসমূহক পুনৰ বিভক্ত কৰিব পৰা যায়। কম চাপৰ গেছত উচ্চ বিদ্যুৎ বিভৱ প্ৰয়োগ কৰি দৰাচলতে বিজ্ঞানীসকলে পৰমাণুক দুটা বিদ্যুৎ আধানযুক্ত অংশত বিভক্ত কৰিবলৈ সক্ষম হৈছিল। ইংলেণ্ডৰ বিজ্ঞানী জে জে থমছনে পৰমাণুৰ এই দুটা খণ্ড অধ্যয়ন কৰি 1897 চনত আৱিষ্কাৰ কৰে যে ইয়াৰ এটা অংশ ঋণাত্মক আধানযুক্ত, যাৰ নাম ইলেক্ট্ৰন। থমছনৰ পৰীক্ষাই এইটো উমান দিলে যে পৰমাণুৰ আনটো ভাগ গধুৰ আৰু ধনাত্মক আধানযুক্ত, ইয়েই হ'ল নিউক্লিয়াছ। বিজ্ঞানী ৰাদাৰফৰ্ডৰ পৰীক্ষাসমূহে ইয়াৰ স্থিতি সন্দেহবিহীনভাৱে সাব্যস্ত কৰে। আদিতে পৰমাণুৰ

বাহিৰত অৱস্থিত গধুৰ নিউক্লিয়াছটোক নিৰ্দিষ্ট সংখ্যাৰ ধনাত্মক আধানযুক্ত প্ৰট'ন আৰু ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰনৰ সমষ্টি বুলি ধৰা হৈছিল। অৱশ্যে নিউক্লিয়াছৰ এই ছবিখন সময়ৰ লগে লগে সলনি হয়, কাৰণ নিউক্লিয়াছৰ ক্ষুদ্ৰ পৰিসৰে সাধাৰণ শক্তিযুক্ত ইলেক্ট্ৰন এটাক আবদ্ধ কৰি ৰাখিব নোৱাৰে। জাৰ্মান পদাৰ্থবিজ্ঞানী হাইজেনবাৰ্গে প্ৰট'নৰ প্ৰায় সমান ভৰৰ আধানশূন্য মৌলিক কণা নিউট্ৰনৰ অৱস্থিতিৰ ভৱিষ্যৎবাণী কৰে। 1932 চনত ইংলেণ্ডৰ জেমছ চেডউইকে গৱেষণাগাৰত নিউট্ৰন আৱিষ্কাৰ কৰে। এনেদৰে ইলেক্ট্ৰন, প্ৰট'ন আৰু নিউট্ৰনৰ আৱিষ্কাৰৰ জৰিয়তে মৌলিক কণা পদাৰ্থবিজ্ঞানৰ আৰম্ভণি ঘটে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট

0: গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। চৰকাৰে সীমান্ত সুৰক্ষা বাহিনীক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ অপৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পুঁজি মুকলি আৰু ইয়াৰ সদব্যৱহাৰৰ পৰ্যালোচনা কৰে। মণিপুৰৰ উখৰুল জিলাত কালি পুৱা অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তই ভাৰতীয় খাদ্য নিগমৰ এখন ট্ৰাকত কৰা আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। নতুন নিৰাপত্তা প্ৰত্যাহ্বানৰ সৈতে মুখামুখি হোৱাৰ ব্যৱস্থা অধিক কাৰ্যকৰী কৰি তোলাৰ বাবে চৰকাৰে সীমান্ত সুৰক্ষা বাহিনীক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। গুজৰাটৰ ভুজত কালি ভাৰত পাকিস্তান সীমান্তত কৌশলগত গুৰুত্বপূৰ্ণ দুটা নতুন সীমান্ত চকী উদ্বোধন কৰাৰ পাছত BSFৰ জোৱানসকলৰ সৈতে মত বিনিময়ৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে BSFৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱসত BSFৰ সীমান্ত সুৰক্ষাৰ অৱধাৰণাক সম্পূৰ্ণৰূপে সলনি কৰাৰ সিদ্ধান্ত লোৱা হয়। শ্ৰীশ্বাহে সীমান্ত সুৰক্ষাৰ পৰম্পৰাগত দৃষ্টিকোণক সলনি কৰি আঞ্চলিক নিৰাপত্তাৰ নতুন অৱধাৰণা স্থাপনৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এই পদক্ষেপত BSFৰ জোৱানসকলৰ উপৰি জনসাধাৰণ, অসামৰিক প্ৰশাসন, স্থানীয় আৰক্ষী আৰু সেনাবাহিনীৰো প্ৰাথমিক দায়বদ্ধতা থাকিব। তেওঁ লগতে কয় যে স্মাৰ্ট সীমান্ত সুৰক্ষা প্ৰকল্পৰ অধীনত সীমান্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। হাজাৰ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে সীমান্তত নিয়োজিত ড্ৰোন, ৰাডাৰ, নিৰীক্ষণ টাৱাৰ, অত্যাধুনিক প্ৰযুক্তি তথা নিৰাপত্তাৰক্ষীসকলে এটা শক্তিশালী সুৰক্ষাতন্ত্ৰ গঢ়ি তুলিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে। পশ্চিমবংগৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে ৰাজ্যখনৰ সীমান্তত অসম্পূৰ্ণ হৈ থকা সীমান্ত বেৰ হৈছে দেশৰ নিৰাপত্তা ব্যৱস্থাৰ এটা বৃহৎ আঁসোৱাহ। অৱশ্যে ৰাজ্যখনত বৰ্তমান নতুন চৰকাৰ গঠনৰ পাছত এই দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিছে বুলি শ্ৰীশ্বাহে কয়। বৰ্তমানৰ পশ্চিমবংগ চৰকাৰে এসপ্তাহৰ ভিতৰতে সীমান্ত বেৰৰ বাবে ভূমি চিনাক্ত কৰিছে। এই বেৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ অনুপ্ৰৱেশকাৰীৰ সমস্যা ৰোধ কৰিব পৰা যাব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ ফলত গোলকীয় শক্তি যোগান ব্যৱস্থা ব্যাহত হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। পশ্চিম এছিয়াৰ সংঘৰ্ষ সন্দৰ্ভত কালি এখন আন্তঃমন্ত্ৰী পৰ্যায়ৰ সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই কথা প্ৰকাশ কৰে। ইন্ধনৰ যোগানৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সুৰক্ষামূলক ব্যৱস্থাসমূহত আলোকপাত কৰি শ্ৰীমতী শৰ্মাই কয় যে দেশে খনিজ তেলৰ ভাণ্ডাৰৰ ক্ষমতা বৃদ্ধি কৰাৰ দিশতো কাম কৰি আছে। তেওঁ কয় যে চৰকাৰে কৌশলগত ভাণ্ডাৰৰ জৰিয়তে ইন্ধন নিৰাপত্তা শক্তিশালী কৰা আৰু নিৰৱচ্ছিন্নভাৱে যোগান সুনিশ্চিত কৰাৰ বাবেও কাম কৰি আছে। চৰকাৰে লগতে ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত তৈল বিপণন কোম্পানী ইণ্ডিয়ান অইল কৰ্পৰেচন, ভাৰত পেট্ৰলিয়াম আৰু হিন্দুস্থান পেট্ৰলিয়ামক অতিৰিক্ত ভাণ্ডাৰৰ বাবে আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে বুলি যুটীয়া সচিবগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমতী শৰ্মাই কয় যে দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল, ৰন্ধন গেছ, খনিজ তেল আৰু প্ৰাকৃতিক গেছ মজুত আছে আৰু প্ৰতিদিনে প্ৰায় 92,000 মেট্ৰিক টন ৰন্ধন গেছ উৎপাদন কৰি থকা হৈছে। সমগ্ৰ শিক্ষাৰ তৃতীয় পৰ্যায়ক অধিক কাৰ্যকৰী, স্বচ্ছ আৰু ফলপ্ৰসূ কৰি তোলাৰ লক্ষ্যৰে

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কালি এখন বৈঠকত সমগ্র শিক্ষা অভিযানের অধীনত পুঁজি মুকলি আর ইয়ার সদ্যবহারের পর্যালোচনা করে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীপ্রধানে কয় যে চলিত বর্ষৰ পৰা সমগ্র শিক্ষা অভিযান পি এম পোষণ, পি এম শ্রী, উল্লাস আর আন মুখ্য আঁচনিসমূহৰ সমন্বয়ের জৰিয়তে সংহত দৃষ্টিভঙ্গী গ্রহণ করা হব। তেওঁ কয় যে এই পদক্ষেপে সমগ্র বিদ্যালয় শিক্ষা পরিস্থিতিতন্ত্রত সহযোগিতা বৃদ্ধি করাটো সুনিশ্চিত করিব। কালি বৈঠকত কেন্দ্র আর রাজ্য সরকারসমূহৰ মাজত সহযোগিতা শক্তিশালী করার বিষয়টো আলোচনা করা হয়। শ্রীপ্রধানে কয় যে ছাত্র ছাত্রীসকলৰ মাজত উদ্ভাবন, পরিপুষ্টি, দক্ষতা বিকাশ, ক্রীড়া আর কলার উপর বিশেষ গুরুত্ব প্রদানেৰে নতুন শিক্ষানীতি 2020 রূপায়ণত নতুনক গুরুত্ব আরোপ করা হৈছে। এনে প্রচেষ্টায় সবল শিক্ষার্থী গড়ি তোলার বিকশিত ভারত 2047 আবশ্যকীয় মানব সম্পদ নির্মাণত গুরুত্বপূর্ণ ভূমিকা পালন করব বলে কেন্দ্রীয় শিক্ষামন্ত্রীগিয়ে উল্লেখ করে। সমগ্র শিক্ষার তৃতীয় পর্যায়ক অধিক কার্যকরী আপনাদের বাতরি শুনেছে আকাশবাণীর পৰা। মণিপুৰৰ উখৰুল জিলাৰ 202 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি পুৱা অচিনাক্ত সহস্ৰ দুৰ্বৃত্তই ভাৰতীয় খাদ্য নিগমৰ এখন ট্ৰাকত আক্ৰমণ কৰে। দুৰ্বৃত্তৰ আক্ৰমণত ট্ৰাকখনৰ চালকজনৰ মৃত্যু হোৱাৰ লগতে এজন আৰক্ষীজন গুলীবিদ্ধ হয়। জোৱানজনক ইম্ফলৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে উখৰুল জিলাৰ লিটন আৰক্ষী থানাৰ অধীনৰ লেইন গংসিং আৰু টি এম কাছুং গাঁৱৰ মাজত দুৰ্বৃত্তই ট্ৰাকখনত আক্ৰমণ চলায়। মৃত ট্ৰাক চালকজন পশ্চিমবংগৰ নিবাসী আছিল। মণিপুৰৰ গৃহমন্ত্ৰীয়ে ইম্ফলৰ জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি হৈ থকা আহত জোৱানজনৰ স্বাস্থ্যৰ বুজ লৈ তেওঁৰ আশু আৰোগ্য কামনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ গৃহমন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ তদন্ত কৰা হ'ব আৰু দোষীক উচিত শাস্তি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী ইউমনাম খেমচান সিঙে এই ঘটনাৰ কঠোৰ ভাষাৰে গৰিহণা দিছে। মেঘালয়ৰ ৰাজ্যসভা আসনখনৰ বাবে অহা 18 জুনত দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হ'ব। মুখ্য নিৰ্বাচনী বিষয়া ডঃ বি ডি আৰ তিৱাৰীয়ে ৰাজনৈতিক দলসমূহৰ সৈতে অনুষ্ঠিত দ্বিবাৰ্ষিক নিৰ্বাচন সম্বন্ধীয় বৈঠকৰ পাছতে কালি এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে বৰ্তমানৰ মেঘালয় ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল অহা 21 জুনত সামৰণি পৰিব। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কৈছে যে অধিসূচনা জাৰি কৰাৰ পাছতে অহা 1 জুনত মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব। 8 জুন মনোনয়ন দাখিল কৰাৰ অন্তিম দিন, 9 জুনত মনোনয়ন পৰীক্ষা কৰা হ'ব। প্ৰাৰ্থীসকলে 11 জুনৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। 18 জুনত পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ কৰা হ'ব আৰু একেদিনাই সন্ধিয়া 5 বজাৰ পৰা ভোটগণনা কৰা হ'ব। ম্যানমাৰৰ ৰাষ্ট্ৰপতি মিন আং হ্লাইং আজি পুৱা 5-দিনীয়া ভাৰত ভ্ৰমণসূচীলৈ বিহাৰৰ গয়াত উপস্থিত হ'ব। তেওঁৰ সৈতে কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়িক নেতাসহ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিব। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ৰাষ্ট্ৰপতিগৰাকীৰ এয়া হ'ব প্ৰথমটো ভাৰত ভ্ৰমণ। গয়াত ৰাষ্ট্ৰপতি মিন আঙে মহাবোধি মন্দিৰত প্ৰাৰ্থনা কৰিব। ইয়াৰ পাছত ৰাষ্ট্ৰপতিগৰাকী নতুন দিল্লীলৈ যাব। আজি সন্ধিয়া তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে মিলিত হ'ব। কাইলৈ ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ম্যানমাৰ ভাৰত ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। সোমবাৰে ৰাষ্ট্ৰপতি মিন আং হাইঙে দুয়োখন দেশৰ মাজত ঐতিহাসিক সম্পৰ্ক অধিক শক্তিশালী কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। এই ভ্ৰমণৰ অংশ হিচাপে ৰাষ্ট্ৰপতিগৰাকীয়ে অহা 2 জুনত মুম্বাইও ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি মিন অং হাইঙৰ আনুষ্ঠানিক ভাৰত ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বহুমুখী সম্পৰ্ক অধিক শক্তিশালী আৰু গভীৰ কৰিব বুলি আশা কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। গুজৰাট টাইটানছে 215 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি সুন্দৰ বেটিঙেৰে 18 অভাৰ 4 বলত 3 উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। গুজৰাট দলৰ অধিনায়ক শুভমন গিলে 53 বলত 104 ৰাণ কৰাৰ লগতে সাই সুদৰ্শনে 58 ৰাণ কৰে। শুভমন গিলক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 214 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 96 ৰাণৰ সুন্দৰ ইনিংছ খেলাৰ লগতে ৰবীন্দ্ৰ জাদেজাই 45 ৰাণৰ বৰঙণি আগবঢ়ায়। গুজৰাট টাইটানছৰ হৈ কাগিছৰ ৰাৱাডা আৰু জেছন হলদৰে 2 উইকেট দখল কৰে। প্ৰতিযোগিতাত আহমেদাবাদত হবলগীয়া ফাইনেলত গুজৰাট টাইটানছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব।
হংকঙত অনুষ্ঠিত 20 বছৰ অনূৰ্ধ এছিয়ান এথলেটিক্স চেম্পিয়নশ্বিপত ভাৰতে নিজৰ আকৰ্ষণীয় স্থিতি অব্যাহত ৰাখি 4টা সোণ, 2টা

ৰূপ আৰু দুটা ব্ৰঞ্জসহ মুঠ পদকৰ সংখ্যা আঠলৈ বৃদ্ধি কৰি চীনৰ পাছতে পদক তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। চৰকাৰে সীমান্ত সুৰক্ষা বাহিনীক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ অপৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পুঁজি মুকলি আৰু ইয়াৰ সদব্যৱহাৰৰ পৰ্যালোচনা কৰে। মণিপুৰৰ উখৰুল জিলাত কালি পুৱা অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তই ভাৰতীয় খাদ্য নিগমৰ এখন ট্ৰাকত কৰা আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা অনুষ্ঠানটি আগবঢ়াইছে শশাংকদীপ হালৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করছো আজি পুয়া। আজি শনিবার 1433 ভাস্করাব্দৰ জেঠ মাহৰ আজি 15 দিন, 2026 খ্রিস্টাব্দৰ আজি মে মাহৰ 30 তারিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ চতুৰ্দশী তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:35 চুৱন্ন ছেকেণ্ডত আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 6:04 ছেকেণ্ড।

0: মানুহেই মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে, মানুহক নতুন জীৱন দান দিব পাৰে, পৃথিৱীত প্ৰেম আৰু মহানুভৱতাই এই কাম কৰিব পাৰে, কথাষাৰ কৈছিল মামণি ৰয়চম গোস্বামীয়ে। প্ৰিয় শ্ৰোতা, আজি সাউদ ভোলানাথ বৰুৱাৰ স্মৃতি দিৱস। তেখেতৰ বিষয়ে আজি আমাক কৈছে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ পঞ্চানন বৰ্মনে।
1: সাউদ ভোলানাথ বৰুৱাৰ মৃত্যু দিৱসটি আমি সমগ্ৰ অসমবাসীয়ে বাণিজ্য দিৱস হিচাপে উদযাপন কৰি আহিছোঁ। 2018 চনত পোন প্ৰথমবাৰৰ বাবে তেজপুৰৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই বাণিজ্য দিৱস হিচাপে তেখেতৰ মৃত্যু দিৱসটো পালন কৰিছিল আৰু তাৰে পিছৰ পৰাই অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে বিভিন্ন ব্যৱসায়িক বজাৰ কমিটি আদিয়ে সাউদ ভোলানাথ বৰুৱাৰ মৃত্যু দিৱসটো বাণিজ্য দিৱস হিচাপে সমগ্ৰ অসমতে পালন কৰি আহিছে। অসমৰ উল্লেখযোগ্য শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, গুৱাহাটী কমাৰ্চ কলেজ, বিবৰুৱা কলেজ, CKB কমাৰ্চ কলেজ যোৰহাট, পশ্চিম গুৱাহাটী মহাবিদ্যালয়, দৰং কলেজ, তেজপুৰ কলেজ, DHSK কানৈ কলেজ, ইয়াৰ উপৰিও ইণ্ডিয়ান একাউণ্টিং এছ'চিয়েশ্যন গুৱাহাটী ব্ৰাঞ্চে বিগত কেইবা বছৰৰ পৰাই সাউদ ভোলানাথ বৰুৱাৰ মৃত্যু দিৱসটো বাণিজ্য দিৱস হিচাপে উদযাপন কৰি আহিছে। সাউদ ভোলানাথ বৰুৱাৰ জীৱন আৰু বাণিজ্য দিৱসৰ বৰ্তমান সময়ত অসমৰ জাতীয় জীৱনত ইয়াৰ প্ৰাসংগিকতা আছে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ঔদ্যোগিকভাৱে পিছপৰা, কিন্তু আমি সাউদ ভোলানাথ বৰুৱাৰ জীৱনলৈ যদি লক্ষ্য কৰোঁ, 1853 চনত নগাঁৱৰ পুৰণি গুদামত জন্ম লাভ কৰা এইগৰাকী ব্যক্তিয়ে নিজৰ অধ্যৱসায়ৰ জৰিয়তে বা তেখেতৰ উদ্যমিতাৰ বাবে, আত্মবিশ্বাসৰ বাবে সমগ্ৰ বিশ্বতে তেখেতৰ ব্যৱসায়িক সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। তেখেতে লণ্ডনত, লাহোৰত, বাৰ্মাত আৰু ভাৰতবৰ্ষৰ বিভিন্ন স্থানত তেখেতৰ ব্যৱসায়িক সাম্ৰাজ্য বিস্তৃত হৈছিল। সাউদ ভোলানাথ বৰুৱাই অকল ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণতেই তেখেতে আত্মনিয়োগ কৰা নাছিল। তেখেতৰ সমস্ত যি তেখেতৰ অৰ্জন, তেখেতৰ যিখিনি উপাৰ্জন সমাজৰ উন্নতিৰ বাবে তেওঁ দান কৰি থৈ গৈছে। আমি জানো

0: ভোলানাথ বৰুৱাই বেনাৰস হিন্দু বিশ্ববিদ্যালয়ক 1,20,000 টকা তেতিয়াৰ দিনতেই তেখেতে দান কৰি থৈ গৈছে। কাৰিকৰী শিক্ষাৰ উন্নতিৰ বাবে তেখেতে যোৰহাটত প্ৰিন্স অৱ ৱেলছ নামৰ বৰ্তমান সময়ত যি পলিটেকনিক আছে সেয়া স্থাপন কৰি থৈ গৈছে। অসমীয়া ভাষাৰ উত্তৰণৰ বাবে তেখেতে কলিকতা বিশ্ববিদ্যালয়ক তেতিয়াৰ দিনত 10,000 টকা প্ৰদান কৰি হেমচন্দ্ৰ গোস্বামীৰ ঐতিহাসিক 7টা খণ্ডেৰে সমৃদ্ধ অসমীয়া সাহিত্য চিনাকি প্ৰকাশৰ বাট মুকলি কৰি দিছিল। ইয়াৰ উপৰিও তেওঁ কিংছ জৰ্জ হস্পিটেললৈ বিশাখাপট্টনৰ অৱস্থিত এই হস্পিটেললৈ তেখেতে 35,000 টকা দান কৰিছিল। আৰু ইয়াৰ উপৰিও আমি যদি শ্বিলঙলৈ যাওঁ, শ্বিলঙত যি আৰ্ল চেনিটৰিয়াম, সেই চেনিটৰিয়াম তেখেতে স্থাপন কৰি সমাজৰ উন্নয়নৰ বাবে, সমাজৰ আৰ্তজনৰ বাবে তেখেতৰ উপাৰ্জন দান কৰি থৈ গৈছে। আজিৰ এই পবিত্ৰ দিনটিত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ প্ৰতিজন উঠি অহা নতুন প্ৰজন্মৰ ডেকা গাভৰুৰ লগতে আমাৰ যিখিনি নৱপ্ৰজন্ম ব্যৱসায়ৰ লগত জড়িত হৈ আছে, তেওঁলোকে সাউদ ভোলানাথ বৰুৱাৰ জীৱনক আদৰ্শ হিচাপে গ্ৰহণ কৰি এই বাণিজ্য দিৱস উদযাপন কৰি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো এক ঔদ্যোগিক বিপ্লৱ আনি অসমৰ সমাজ জীৱন, অসমৰ আৰ্থিক জীৱন চহকী কৰি অসমৰ জাতীয় জীৱন যেন সুন্দৰ কৰে তাকেই কামনা কৰিছো।
1: সেয়া আছিল গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ পঞ্চানন বৰ্মন। প্ৰিয় শ্ৰোতা, ভাৰতীয় শিক্ষাবিদ, নাৰীবাদী শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বীণা মজুমদাৰৰ আজি স্মৃতি দিৱস। তেখেতৰ জন্ম হৈছিল 1927 চনৰ 28 মাৰ্চত কলকাতাৰ এক মধ্যবিত্ত বঙালী পৰিয়ালত। দেউতাক প্ৰকাশ মজুমদাৰ আছিল এগৰাকী অভিযন্তা আৰু ককা দেউতাক ৰমেশ চন্দ্ৰ মজুমদাৰ আছিল এগৰাকী প্ৰসিদ্ধ ইতিহাসবিদ। স্কুলীয়া শিক্ষা জীৱন ছেইণ্ট জোনছ ডায়োচিছান গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুলত আৰম্ভ কৰি তেখেতে বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ মহিলা কলেজ আৰু কলকাতা বিশ্ববিদ্যালয়ৰ আশুতোষ কলেজত অধ্যয়ন কৰিছিল। অক্সফৰ্ডৰ ছেইণ্ট হিউজ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা বীণা মজুমদাৰে 1962 চনত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ডিফিল ডিগ্ৰী লাভ কৰিছিল। তেখেতে পাটনা বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ প্ৰবক্তাৰূপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। বীণা মজুমদাৰে বেহৰামপুৰ বিশ্ববিদ্যালয়তো শিক্ষকতা কৰি পিছলৈ নতুন দিল্লীত বিশ্ববিদ্যালয় মঞ্জুৰি কমিশ্যনাৰ সচিবালয়ত শিক্ষা কৰ্মকৰ্তা হিচাপে যোগদান কৰিছিল আৰু ইউনিভাৰ্চিটি এডুকেশ্যন এণ্ড ছ'চিয়েল চেঞ্চ ইন ইণ্ডিয়া শীৰ্ষক গৱেষণাৰ বাবে ইণ্ডিয়ান ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডিজৰ ফেল' হিচাপে নিৰ্বাচিত হৈছিল। 2010 চনত তেখেতৰ আত্মজীৱনীমূলক গ্ৰন্থ মেমৰিজ অৱ এ ৰুলিং ষ্টোন প্ৰকাশ পাইছিল। শিক্ষাৰ ক্ষেত্ৰত সক্ৰিয়তাৰ লগত বৌদ্ধিক গৱেষণা সংযোগ কৰা প্ৰথম মহিলা শিক্ষাবিদসকলৰ ভিতৰত অন্যতম আছিল বীণা মজুমদাৰ। ভাৰতত নাৰীৰ মৰ্যাদা বিষয়ক সমিতিৰ তেখেত সদস্য সচিব আছিল। 1975 চনৰ পৰা 1980 চনলৈ তেখেতে ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা সংস্থাৰ নাৰী শিক্ষা প্ৰগ্ৰেমৰ সঞ্চালক পদত আছিল। সামাজিক বিজ্ঞান গৱেষণা সংস্থাৰ অধীনত 1980 চনত প্ৰতিষ্ঠা হোৱা স্বায়ত্তশাসিত সংস্থা চেণ্টাৰ ফৰ উমেন ডেভেলপমেণ্ট ষ্টাডিজৰ তেওঁ প্ৰতিষ্ঠাপক সঞ্চালক আছিল। এই সংস্থাই ভাৰতত নাৰী শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল। এই সংস্থাৰেই ৰাষ্ট্ৰীয় গৱেষণা অধ্যাপক ৰূপে তেখেতে কাৰ্যনিৰ্বাহ কৰি 1991 চনত এই পদৰ পৰাই তেখেতে অৱসৰ গ্ৰহণ কৰিছিল। নাৰী শিক্ষাৰ শিক্ষাবিদ তথা গৱেষক বীণা মজুমদাৰ ইণ্ডিয়ান এছ'চিয়েচন অৱ উমেন ষ্টাডিজৰ প্ৰতিষ্ঠাপক সদস্য আছিল। প্ৰিয় শ্ৰোতা, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেতা, লেখক তথা গীতিকাৰ ঋতুপৰ্ণ ঘোষৰ আজি স্মৃতি দিৱস। তেখেতৰ জন্ম হৈছিল 1963 চনত কলকাতাত। তেখেতৰ পিতৃ আৰু মাতৃ দুয়োগৰাকীয়ে চলচ্চিত্ৰ জগতৰ সৈতে জড়িত আছিল। তেখেতৰ পিতৃ সুনীল ঘোষ এগৰাকী তথ্যচিত্ৰ নিৰ্মাতা তথা চিত্ৰকৰ আছিল। ছাউথ পইণ্ট হাইস্কুলত শিক্ষা গ্ৰহণ কৰি তেখেতে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ঋতুপৰ্ণ ঘোষে পোনপ্ৰথমে বিজ্ঞাপন কোম্পানীৰ ক্ৰিয়েটিভ আৰ্টিষ্ট হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। তেখেতে প্ৰধানকৈ বাংলা চলচ্চিত্ৰৰ লগত জড়িত আছিল যদিও তেখেতৰ পৰিচালনা আৰু কাহিনী সমগ্ৰ ভাৰততে সমাদৃত আছিল। তেখেতৰ প্ৰথম ছবি এনিৱে এপ্ৰিল 1994 চনত মুক্তি লাভ কৰিছিল। ইয়াৰোপৰি তেখেতে হীৰেৰ আংটি, দহন, অন্তহীন অপেক্ষা ইত্যাদি কথাছবি পৰিচালনা

0: পৰিচালনা কৰিছিল। তেখেতে পৰিচালনা কৰা কথাছবিসমূহৰ বিষয়বস্তু আছিল বৈধব্য, লৈংগিক অসমতা আৰু অবিচাৰ, বৈকল্পিক যৌন আকাংক্ষা আদি। তেখেতৰ আন এখন বোল ছবি চিত্ৰাংগদা দ্য ক্ৰাউনিং উইচক আংশিক ৰূপত তেখেতৰ আত্মজীৱনী বুলি অভিহিত কৰা হয়। তেখেতে আৰে একটি প্ৰেমৰ গল্প ছবিত অভিনয়ো কৰিছিল। 12খন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে তেখেতে বহুতো আন্তঃৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, 1987 চনৰ 30 মে' তাৰিখে গোৱা ৰাজ্য গঠন কৰা হৈছিল। 450 বছৰতকৈ অধিক সময় গোৱা পৰ্তুগীজসকলৰ শাসনৰ অধীনত আছিল। 1961 চনৰ 19 ডিচেম্বৰত ভাৰতীয় সেনাই অপাৰেশ্যন বিজয় নামেৰে এক সামৰিক অভিযানৰ জৰিয়তে গোৱাক ভাৰতৰ সৈতে চামিল কৰে। প্ৰথমতে এখন কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি পোৱা গোৱাক 1987 চনৰ 30 মে' তাৰিখে ভাৰতৰ এখন পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হয়। ভাৰতৰ পশ্চিম উপকূলত অৱস্থিত গোৱা মাটিকালিৰ হিচাপে আটাইতকৈ সৰু ৰাজ্য। ইয়াৰ মনোমোহা সাগৰীয় উপকূল, চহকী ঐতিহ্য আৰু সংস্কৃতিৰ বাবে ই দেশ বিদেশৰ পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণীয় স্থান। প্ৰিয় শ্ৰোতা, গুজৰাটী সাহিত্যৰ এগৰাকী উপন্যাসিক, গল্পকাৰ, কবি আৰু সমালোচক সুৰেশ হৰিপ্ৰসাদ যোশীৰ আজি উপজা দিন। 1921 চনৰ 30 মে' তাৰিখে চুৰাট জিলাত তেখেতৰ জন্ম হৈছিল। তেখেতে বোম্বে বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। সুৰেশ হৰিপ্ৰসাদ যোশীয়ে বৰোদাৰ মহাৰাজা চায়াজীৰাও বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আধুনিক গুজৰাটী সাহিত্যৰ জনকৰূপে খ্যাত সুৰেশ হৰিপ্ৰসাদ যোশীয়ে গুজৰাটী সাহিত্যত আধুনিকতাবাদী আন্দোলনৰ নেতৃত্ব দিছিল। তেখেতৰ ৰচিত উপন্যাসৰ ভিতৰত চিহ্নপত্ৰ অন্যতম। ইয়াৰ উপৰিও চুটিগল্প গৃহপ্ৰৱেশ, কবিতা প্ৰত্যাংশা, ইটাৰ আৰু প্ৰবন্ধ সংকলন জনান্তিক আদি তেখেতৰ বিখ্যাত সৃষ্টি। প্ৰিয় শ্ৰোতা, ইতিহাসৰ পাত লুটিয়ালে আমি পাওঁ নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ কৰিছিল 2019 চনৰ আজিৰ দিনটোতেই। বলিউডৰ জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱালৰ জন্ম হৈছিল 1955 চনৰ আজিৰ দিনটোতেই। ইংলেণ্ডৰ ফুটবল খেলুৱৈ ষ্টিভেন জেৰাৰ্ডৰ জন্ম হৈছিল 1980 চনৰ আজিৰ দিনটোতেই। ফৰাচী প্ৰবন্ধকাৰ, সাহিত্যিক, দাৰ্শনিক ভল্টেয়াৰৰ মৃত্যু হৈছিল 1778 চনৰ আজিৰ দিনটোতেই। ৰাছিয়াৰ কবি সাহিত্যিক ৱৰিছ পাষ্টেৰনাকৰ মৃত্যু হৈছিল 1960 চনৰ আজিৰ দিনটোতেই।
4: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
6: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিৰ মাজলৈ। লোকপিয়লক লৈ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, 31 মাৰ্চলৈ লোকপিয়লৰে জড়িত 85,000 কৰ্মচাৰী বদলিত বাধা। অসম মেঘালয়ৰ সীমা সমস্যা সমাধানৰ লক্ষ্যৰে বৈঠকত বহিল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। সীমান্ত নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ স্থায়ী সমাধানত একমত দুয়োখন ৰাজ্যৰ।
7: 2 লাখ চৰকাৰী চাকৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী।

উন্নতকৰণৰ পথত অসম চৰকাৰ। অধ্যয়ন কালতে শিক্ষাৰ্থীক ব্যৱহাৰিকভাৱে দক্ষ কৰি তোলাৰ লক্ষ্যৰে কলা বিজ্ঞান বাণিজ্য শাখাৰ স্নাতক শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক হ'ব ইণ্টাৰ্ণশ্বিপ। নিৰ্দেশনা জাৰি কৰিছে বিশ্ববিদ্যালয় অনুদান আয়োগে। চতুৰ্থ ষান্মাসিক শেষ হোৱাৰ পাছতে ছাত্ৰ ছাত্ৰীয়ে 60-120 ঘণ্টা ল'ব লাগিব প্ৰশিক্ষণ। হেজাৰ হেজাৰ শিক্ষকৰ আবেদনৰ শুনানি লৈ সুপ্ৰিম কোৰ্টৰ ৰায়দান। দেশৰ সকলো প্ৰাথমিক শিক্ষক হ'ব লাগিব টেট পৰীক্ষা উত্তীৰ্ণ। 2028 চনৰ 31 আগষ্টলৈ সময়সীমা নিৰ্ধাৰণ ন্যায়ালয়ৰ। পুনৰ বৃদ্ধি কৰা নহয় সময়সীমা। কৰ্মৰত শিক্ষকে টেট পৰীক্ষা অৰ্হতা অৰ্জন কৰিব নোৱাৰিলে হেৰুৱাব চাকৰি। সচিব দুলাল পেগুৰ অপহৰণৰ পাছতে অসম বিধানসভা অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ কঠোৰ পদক্ষেপ। বিধানসভা সচিবালয়ৰ 12 গৰাকী বিষয়া কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি। পশ্চিম এছিয়াৰ যুদ্ধৰ প্ৰভাৱত বিপৰ্যয় ঘটিল ভাৰতৰ শ্বেয়াৰ বজাৰত। চেনছেক্স 1092 আৰু নিফটি 359 পইণ্টলৈ হ্ৰাস। নীট পৰীক্ষা আয়োজনত সশস্ত্ৰ বাহিনী নিয়োগৰ চিন্তা চৰ্চা কেন্দ্ৰীয় চৰকাৰৰ। পৰীক্ষা পদ্ধতি তদাৰক কৰিব প্ৰধানমন্ত্ৰীয়ে। চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্ববৃহৎ চাউল উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে ভাৰত। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। IPLৰ এখন খেলত গুজৰাট টাইটানছক 7 উইকেটত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছে। ইংলেণ্ডৰ বিৰুদ্ধে 3খন মহিলা T20 ক্ৰিকেট শৃংখলাৰ প্ৰথম মেচত 38 ৰানত জয়লাভ কৰে ভাৰতে। ফিফা বিশ্বকাপৰ বাবে আৰ্জেণ্টিনাৰ 26জনীয়া দল ঘোষণা। অভিলেখ সংখ্যক ষষ্ঠবাৰলৈ ফিফা বিশ্বকাপ খেলিব লায়নেল মেছিয়ে। প্ৰিয় শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে আজি পোৱা অনুষ্ঠানটি মই শশাংকদি ভালৈ ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে।
1: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পাঞ্চুৰ।

0: ধেমাজি আকৌ মানহতে আমাৰ ল'ৰাহঁতৰ লগত ৰং তামচাও নকৰা নহয় দেই। সিহঁতে হাঁহি হাঁহি গাঁৱৰ পৰা ধৰি অনা হাঁহ ছাগলী মাৰি ভোজ ভাত খুৱাই লৈ কয়, ঘৰ দুৱাৰ বোপাইহঁত তহঁতলৈ বুলিয়ে সজাইছোঁ। শুৱনি চাই ছোৱালীয়েকো যদি ধৰি আনি তহঁতক বিয়া বাৰু পাতি দিম, চাঙত শুবি হওক। খালি কেতিয়াবা পলোৱাৰ বুদ্ধি পাঙিলেহে গা দুচুৱা কৰিম। কোনো কোনোৱে মানহঁতৰ কথাত পতিয়ন গ'ল, কোনো কোনোৱে কথাটো বিশ্বাসত ল'ব নোৱাৰিলে। পাছে এদিন হয় হয় মানুহ ধৰি আনি আমাৰ ইয়াৰ পৰা ধৰি নিয়া ল'ৰাহঁতকো ঘৰটোত সোমোৱাই দুৱাৰ জপাই সকলোকে চাঙত শুবলৈ হুকুম কৰি সিহঁতে মদ ভাত খাই ঘৰটোত চৌদিশৰ পৰা জুই লগাই দিলে। চিঞৰ বাখৰ ধোঁৱাৰ কোবত কাঁহি পাদি দেদাউৰিয়াই দেদাউৰিয়াই গোটেইবোৰ মানুহ কেইটামান পৰতে ছাই হৈ গ'ল। আকাশ জুয়ে ছানি ধৰিলে, ভেকেটা ভেকেট পোৰা মানুহৰ গোন্ধ বিয়পি গ'ল। জীয়াই জীয়াই পুৰি মাৰিলে ঔ সদৌতিকে, জীয়াই জীয়াই জীয়াই জীয়াই।
1: ভয়তে গোটেই মুখা লৰাই দিনাই বুঢ়াৰ গাত হেঁচা মাৰি ধৰিলে। এয়া যেন চকুৰ সন্মুখত দেখি আছে এটা দপদপকৈ জ্বলি উঠা দীঘল ঘৰ, আৰু যেন ভিতৰৰ পৰা ভাঁহি আহিছে মানুহৰ অদ্ভুত চিৎকাৰ আৰ্তনাদ। ছাতিফুটি লাগি গ'ল ল'ৰাহঁতৰ গাত, যেন কাহিনী নহয় এই ঘটনাৰ সাক্ষী কণ কণ ল'ৰাহঁত। থোকা থুকি মাতেৰে বীৰেণে দূৰৰ পথাৰৰ পিনে কিবা এটা আঙুলিয়াই দেখুৱালে দিনাই।

0: নাই, তাৰ মাত ওলোৱা নাই। ল'ৰাকেইটাই ভয় খোৱা বুলি জানি বুঢ়াৰ মনটোত বেজাৰ লাগিল। সিহঁতে আঙুলিয়াই দেখুৱাৰ পিনে চাই হু হুকৈ হাঁহি আটাইকেইটাৰ মূৰত হাত ফুৰাই মৰমখনা মাতেৰে ক'লে,
1: মই নাহত, ক'তনো দেখিলি অ মান, এতিয়া আৰু ক'ত মান আছে? সেইকেইটা সেইকেইটা এই হাউতি কাণৰ চতুৱা লক্ষ্মণ আৰু বিষ্টুহে, সিহঁতৰ হাতত সেইকেইডাল কুচিয়া খোচা কালি পিটনীৰ কাষত কুচিয়া বাৰী বুলি গৈছিল, হাতত সেইবোৰ কালি। ঐ উঠ উঠ, মোৰ হাতত ধৰহত, গা গাই যা,

0: আটাইকেইটা ল'ৰাই বুঢ়াৰ লগে লগে গাই গাই বুঢ়াই দেখুৱাই দিয়াৰ দৰেই উৰিয়াম গছজোপাৰ চাৰিওফালে ঘূৰি ঘূৰি ভাওনাৰ চেও ধৰি জঁপিয়াই জঁপিয়াই প্ৰৱেশ কৰিবলৈ ধৰিলে। বুঢ়াৰ মুখত খোলৰ বাজনা,
1: থেই তাক ধিন থেই খেতি তাকি দাও, থেই তাক ধিন থেই খেতি তাকি দাও, আ মুখেৰে গাই যা।

0: দে, এটা ভৰি আগলৈ, এটা ভৰি পাছলৈ দে, আগলৈ চাই গৈ থাক। মহাকুৰোধ মানে বৰকে খং উঠাই চকু পকাই পকাই গৈ থাক। হাত এখনেৰে কালিডাল ঘূৰোৱাৰ ভাও ধৰ। থেই তাক ধিন থেই খিতি তাকি দাও, থেই তাক ধিন থেই খিতি তাকি দাও।
1: দিনাই বুঢ়াৰ মুখত খোলৰ বোল, ল'ৰাহঁত আনন্দত আত্মহাৰা। তাৰ মাজতে এটাই টেপেকৈ মাত লগালে, বোলে এইবাৰ সিহঁতেও ভাওনাত ভাগ ল'ব, যুদ্ধ কৰিব। দিনাই বুঢ়াই উত্তৰ দিলে,
0: হে লবি লবি মই নাহত, ভাও লবি যুদ্ধ কৰিবি, পাছে যুদ্ধ মুখৰ কথা নহয় দেই। গীত মাত বাজনা পদচালনা হস্তচালনা বচন পয়াৰ সকলো শিকি বুজি ল'ব পাৰিলেহে যুদ্ধ কৰিব পাৰিবি। মানহঁতৰ নিচিনাকে যেনিয়েই পাই তেনি নিহ মানুহ মাৰি যোৱাটোকে যুদ্ধ নুবোলেও। যুদ্ধৰ কাৰণে আখৰা কৰিব লাগে, বহুদিনৰ আখৰা।

আজি কি বাৰ, ৰু ৰুৱাই জ্বলিছে আকাশ, ৰু ৰুৱাই জ্বলিছে পলাশ, ৰঙা ফুলৰ ৰূপাগ্নিৰ বন্দনাত ব্যস্ত সকলো বিহংগ, শিমলু মদাৰ, আজি কি উৎসৱৰ দিন! পলাশৰ পিয়লাত বেলিয়ে বাকি দিছে ৰদালি আপং, আজি যে সকলো মাতাল। তথাপি চিনাকি এই ভূখণ্ড তাৰ একেবাৰে অচিনাকি যেন লাগিল। ধনশিৰিৰ পাৰৰ আগৰ আলিবাটটো নাই, ধনশিৰিখনো আগৰ ঠাইত বৈ থকা নাই, সুঁতি সলাই নতুন দিশ ল'লে। খাপৰ পৰা খুলি থোৱা এখন ৰূপৰ তৰোৱালৰ দৰে নৈখন চিকমিকাই আছে। সিপাৰৰ নতুন চাপৰিটো অনন্ত উদ্ভিদৰ বিচিত্ৰ বৰ্ণশোভালৈ জকমকাই উঠিছে, যেন কোনোবা ৰাজকন্যাই হুলুকাই থোৱা এটি বহু নক্সাখচিত মূল্যৱান ৰাজকীয় পোছাক। নৈখনৰ এই পাৰৰ ওখ গৰাটো এটা প্ৰাচীন দুৰ্গৰ বিধ্বস্ত দেৱালৰ দৰে দেখা গৈছে। ৰিপ ৰিপকৈ বৈ থকা বতাহজাকৰ খুন্দাত গৰাৰ মাটি মিৰমিৰকৈ খহি পৰা এক অনুচ্চ শব্দ শুনা গৈছে। এয়া যেন কোনোবা বিশ্বস্ত বৃদ্ধ প্ৰহৰীৰ ফুচফুচনিৰ শব্দ। ৰাজকন্যাৰ সুৰক্ষাৰ দায়িত্বত থকা প্ৰহৰীসকলৰ এই আলোচনা যেন অতি গুৰুত্বপূৰ্ণ, অতি গোপনীয়। সৌৱা গৰাৰ তলত চিৰপ্ৰবাহিনী নীলা নগ্নিকা ধনশিৰি নৈ। এয়া এইফালে পাৰত বিশাল ভগ্নস্তূপৰ মাজত মিছামুৰীয়া গাঁওখনৰ শেষ অস্তিত্বলৈ মৰু জীউ সোঁ আধিকৈ ৰৈ আছে এটা সৰু চুবুৰী গোৱালৰ চুক। বতাহ আৰু বৰষুণত চিৰিলি চিৰিলিকৈ ফাটি যোৱা পাতেৰে কেইজোপামান কলগছ, এডৰা বাঁহনী আৰু প্ৰায় উদং বাৰীয়ে আগুৰি ধৰি থকা কেইঘৰমান মানুহৰ বসতিস্থল

গোপালৰ চোখ, যেন আত্মাভিমানী কোনো প্ৰাচীন ট্ৰাইবৰ কুলপ্ৰধানে হাতেৰে খামুচি ধৰি আছে গোষ্ঠী গৌৰৱৰ পবিত্ৰ টোটেম। গোৱালৰ চুকৰ পৰা কেৰেচিয়াকৈ পশ্চিম দিশলৈ এটা নতুন মথাউৰি। প্ৰথম দৃষ্টিতে ধৰা পৰে এই মথাউৰি অৰ্থহীন, কাৰণ ধনশিৰি নৈৰ বানপানী ভেটা দিবৰ বাবে এই মথাউৰি নিৰ্মাণ কৰা হোৱা নাই। হয়, এই মথাউৰিটো বন্ধাক লৈয়ে ইয়াত গঢ়ি উঠিছিল এক ব্যাপক প্ৰতিৰোধী আন্দোলন। বাৰে বাৰে মথাউৰি বন্ধা হয় কিয়? গৰাখহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধান নদীৰ গতি নিয়ন্ত্ৰণ কৰি নদীৰ সুঁতি পৰিৱৰ্তনক বাধা দিব পৰাকৈ বিজ্ঞানসন্মতভাৱে ব্যৱস্থা লোৱা নহয় কিয়? মথাউৰি নিৰ্মাণৰ নামত বাৰে বাৰে খেতিৰ পথাৰ ধ্বংস কৰি গাঁৱৰ মানুহক উচ্ছেদ কৰি উদ্বাস্ত কৰি তোলা হয় কিয়? কেৱল মুষ্টিমেয় কেইজনমান ঠিকাদাৰ, আমোলা আৰু ৰাজনৈতিক নেতাৰ অৰ্থলিপ্সাৰ বাবেই বাৰে বাৰে কৃষিজীৱী মানুহৰ ওপৰত এনে শোষণ চলি থাকিবলৈ এৰি দিব পাৰিনে? প্ৰশ্ন কৰিছিল ৰাইজে, ওলাই আহিছিল ৰাইজ, সমস্যাৰ বিজ্ঞানসন্মত সমাধানৰ দাবী উত্থাপন কৰিছিল ৰাইজে। ৰাইজৰ সকলো দাবী অগ্ৰাহ্য কৰি স্বেচ্ছাচাৰীৰ ভূমিকা লৈছিল চৰকাৰে।

তোলা হয় কিয়? কেৱল মুষ্টিমেয় কেইজনমান ঠিকাদাৰ, আমোলা আৰু ৰাজনৈতিক নেতাৰ অৰ্থলিপ্সাৰ বাবেই বাৰে বাৰে কৃষিজীৱী মানুহৰ ওপৰত এনে শোষণ চলি থাকিবলৈ এৰি দিব পাৰিনে? প্ৰশ্ন কৰিছিল ৰাইজে। ওলাই আহিছিল ৰাইজ। সমস্যাৰ বিজ্ঞানসন্মত সমাধানৰ দাবী উত্থাপন কৰিছিল ৰাইজে। ৰাইজৰ সকলো দাবী অগ্ৰাহ্য কৰি স্বেচ্ছাচাৰীৰ ভূমিকা লৈছিল চৰকাৰে। আকৌ নতুন মথাউৰি বান্ধিবৰ বাবে কৃষিভূমি অধিগ্ৰহণৰ জৰীপৰ কাৰণে সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ আৱেষ্টনীৰ মাজত সোমাই অহা চৰকাৰী জৰীপৰ দলটোক বাধা প্ৰদান কৰিবলৈ যোৱা ঘটনাক লৈ ঘটিছিল তেজেৰে পথাৰ ৰাঙলী হোৱাৰ সূচনা কৰা সেই কলংকময় দিনটো, 1982 চনৰ 15 জুলাই। শেষত চৰকাৰৰ জনবিৰোধী দাম্ভিক সিদ্ধান্তই এক কলংকিত অধ্যায় ৰচনা কৰি এখন ভৰুণ পথাৰৰ মাজত শুৱাই দিলে এই মথাউৰিটো। সি আকৌ এবাৰ সেই মথাউৰিটোলৈ চাই বিৰবিৰাই উঠিল। মানুহবোৰৰ গাৰ ওপৰেদি মেট মৰা মথাউৰি, বুকুত ছবিয়াই খান্দিছে ফুটখাল।

গোৱালৰ চুক এৰি সি আগলৈ আগবাঢ়িল। সৌৱা কিছু নিলগত নিকৰি ঘাট, পুৰণি চৰকাৰী নাম ধনশিৰিমুখ জাহাজঘাট। তাৰ শৈশৱ, তাৰ কৈশোৰ, তাৰ আগলি যৌৱনৰ অনেক অপাৰ্থিৱ সম্পদ, ব্ৰহ্মপুত্ৰ আৰু ধনশিৰিৰ সংগমস্থল এই ঘাটটোৱে সযতনে লুকুৱাই ৰাখিছে। শৈশৱত শুনা জাহাজৰ গুমগুমনি, জাহাজৰ নাভিমূলৰ পৰা ওলাই অহা গুৰুগম্ভীৰ উকি, মাস্তুলৰ পৰা ওলাই যোৱা ধোঁৱাবোৰ বৰ ৰহস্যময়ী আছিল। সৰু নদীপথেৰে চাহপাতৰ বাকচ কঢ়িয়াই জাহাজলৈ অনা কামৰূপীয়া নাৱৰীয়াৰ বৰনাৱৰ বৰপেৰাত এতিয়াও ক'ৰবাত যেন লুকাই আছে তাৰ জীৱন ঐশ্বৰ্যৰ অনন্ত ভাণ্ডাৰ। সিহঁতৰ ঘৰৰ আগৰ বাটটোৰে ঘাটলৈ যোৱা ঘোঁৰাগাড়ীবোৰ, ঘোঁৰাৰ ডিঙিত বন্ধা নুপুৰৰ ঝুনঝুননি আৰু কদমৰ চন্দুময় ধ্বনিয়ে এতিয়াও যেন তাৰ জীৱন আলোড়িত কৰি আছে। বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত উপঙি থকা বগা পালতৰা নাওবোৰৰ স্মৃতিয়ে এতিয়াও তাক কোনোবা অচিন দ্বীপৰ সপোন ৰাজ্যৰ সন্ধান দিব খোজে। সঘনে টুপুংকৈ ওলোৱা শিশুবোৰৰ শ্বাস প্ৰশ্বাস যেন এতিয়াও তাৰ কাণত অনুভূত হয়। তাৰ গাঁৱৰ চাৰিওফালৰ বিলবোৰ, খাটোৱাল, মটং, হাউতি, চলা, বৈৰাগী চলা, যোগনীয়া, নলনী, খেৰণী, বৈদিয়া, গুপ্তি, নাওভাঙি, নতুন বিল, ভেৰভেৰী, শিঙিমুৰি, ধোবা, গণক বিল, এই আটাইবোৰকে এটা এটা কবিতা যেন লাগে। এই নামবাচক বিশিষ্ট পদবোৰে আপুৰুগীয়া ৰূপৰ মুদ্ৰাৰ দৰে চিকমিকনি তুলি তুলি সৰু সৰু ঢৌ হৈ খেলি থাকে। ঘাটৰ সৰু সৰু চাহ মিঠাইৰ দোকানবোৰলৈও তাৰ মনত পৰি গ'ল। আটাইতকৈ ডাঙৰ চাহ মিঠাইৰ দোকানখন আছিল সুন্তি বৰাৰ। এটা প্ৰকাণ্ড ওখ চৌকাত কয়লাৰ দগমগীয়া জুইত মহৰ গাখীৰেৰে কৰা একোকাপ চাহৰ বাবে গ্ৰাহকৰ ভিৰ লাগিছিল জাহাজঘাটত। বিশেষকৈ জাহাজ অহাৰ দিনটোৰ উখল মাখল পৰিৱেশত সুন্তি বৰাৰ চাহ আৰু পেৰাৰ চাহিদা বাঢ়িছিল। আৰু কোন কোন আছিল? ললিত ডেকা, হৰেশ ৰাজবংশী, তালুকদাৰ, ৰাজখোৱা, বলো মাষ্টৰ আটাইৰে দোকান আছিল। বানেচন্দ, পোৱালিকায়া আৰু মুঞ্চিতেলীৰ দোকানলৈ তাৰ মনত পৰিল। তাৰ আটাইতকৈ ভাল লাগিছিল সুন্তি বৰা আৰু বলো মাষ্টৰক। চাকৰি বাদ দি বলো মাষ্টৰে ব্যৱসায়ত ধৰিছিল। সেই বলো মাষ্টৰৰ দোকানৰ সন্মুখতে প্ৰায়ে সন্ধিয়া গাঁৱৰ ডেকা ল'ৰাবোৰ গোট খাইছিল। বলো মাষ্টৰেই দিছিল দেশ বিদেশৰ বতৰা। সিও তাতেই শুনিছিল উত্তৰ দক্ষিণ দুখন ভিয়েটনামৰ গৃহযুদ্ধৰ কাহিনী। নাপাম বোমাৰ নৃশংসতাৰ কথা শুনি তাৰ কিশোৰ মনত এক বুজাব নোৱাৰা ভয়াৱহতাই ধুমুহাৰ সৃষ্টি কৰিছিল। ছাইগনৰ গো ডায়েন ৰাজপ্ৰশাসনে কমিউনিষ্টসকলক ধ্বংস কৰিবলৈ বিচৰা অভিযানৰ পৰাই কেনেকৈ জ্বলা জুইত ঘিউ ঢালি ঢালি আমেৰিকাই ভিয়েটনামক নৰককুণ্ডলৈ পৰ্যবসিত কৰিছিল, সেই কাহিনী কাহিনী হৈ নাথাকি তাকো যেন নাপাম বোমা আক্ৰান্ত এজন ভিয়েটনামী কিশোৰ কৰি পেলাইছিল। শুনিছিল ৰূপকথাৰ নায়কৰ দৰে খিনমিন জাপি পিন্ধা এজন সাধাৰণ মানুহৰ অসাধাৰণ প্ৰতিভাৰ কথা। নাম তেওঁৰ হু চিমিন। শুনিছিল অসমৰ তেলশোধনাগাৰ আন্দোলনৰ কথা। হেৰা, ডি কে মালব্যই আগদিনা কি কৈছিল জানানে? বোলে অসমৰ তেল, অসমতে তেলশোধনাগাৰ নাপাতি আমি কিয় কলিকতাত পাতিমহে? শোধনাগাৰ অসমতে হ'ব। নাই, পাঁচদিনাই জৱাহৰলালে বাগী মাৰিলেই নহয়। বোলে শোধনাগাৰ অসমত কেনেকৈ হ'ব? অসমতনো কাম কৰিব পৰা মানুহ আছে ক'ত? শোধনাগাৰ বাৰাউনীত পাতিম। তাতেই লেঠা লাগিল। প্ৰজা ছ'চিয়েলিষ্টৰ হৰেশ্বৰ গোস্বামী হেমবৰুৱাহঁত জাঙুৰ খাই উঠিল। তাৰপাছত হৰতাল, হৰতাল, হৰতাল, হৰতাল, একেবাৰে ডাঙৰ হৰতাল। আমি

পৰাই নগাঁও পালোগৈ অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ। আমাৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিও জানো কম আছিল, নিজৰ ৰাজ্য নিজৰ মানুহৰ কথা চিন্তা নকৰি কৈয়ে দিলে বোলে হৰতালৰ কোনো যুক্তি নাই, ই দিনে দিনে হিংসাত্মক হৈ উঠিছে। কথাবোৰ তেওঁই প্ৰধানমন্ত্ৰীক লগালেগৈ, নহ'ল, শোধনাগাৰ অসমত নহ'ল। এইফালে লাভৰ মূৰত যেনিবা স্কুল ইন্সপেক্টৰ আহি মোক স্কুলত নাপাই ইস্তফা দিবলৈ নিৰ্দেশ দিলে। তাহানি বলো মাষ্টৰৰ মুখৰ পৰা শুনা কথাবোৰ তাৰ মনত পৰি এনেকুৱা লাগিল যেন ওখ পাখ মিঠাবৰণীয়া মানুহজনে সুদ বগা চোলা চুৰিয়া পিন্ধি এখন জনসভাতহে ভাষণ দি আছে। নিকৰিঘাটৰ পৰা ধানবাৰীলৈ যোৱা ব্ৰহ্মপুত্ৰৰ পাৰৰ পুৰণি ছিগা মথাউৰিটোৱেদি সি আগবাঢ়িল। এই চিনাকি ঠাইডোখৰো আজি তাৰ বৰ আচহুৱা যেন লাগিল। মথাউৰিৰ কাষত মিছামৰীয়া গাঁওখন নাই। ল'ৰালিতে দেখা মিছামৰীয়া মৰিয়াহোলা তৰুণ লাইব্ৰেৰী স্থাপিত 1947 বুলি লিখি থোৱা এখন ছাইনবোৰ্ড যিজোপা গছত ওলমি আছিল তাত এতিয়া বিহ কলমু আৰু খাগৰিৰে ঠাহ খাই পৰিছে। পুৰণি মৰিয়াহোলা গাঁওখন আৰু মিছামৰীয়া গাঁৱৰ একাংশ 1959-60 চনতে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ লগে লগে পুথিভঁৰালটোৰ ছাইনবোৰ্ড এজোপা গছত ওলমি আছিল। তাৰ মনত পৰিল শিশু অৱস্থাত এই পুথিভঁৰালটোৰ ফিল্ডখনতে খেলা ধূলা কৰিছিল। সিহঁতৰ লগৰ আটাইবোৰে পুথিভঁৰালৰ ভিতৰত বেঞ্চত বহি ভাগে ভাগে কিতাপ পঢ়িছিল আৰু ডাঙৰবোৰে মাজে মাজে উচ্চস্বৰে কিবা আলোচনা কৰিছিল। মাজে মাজে সমূহীয়া খেল ধেমালি আৰু গাঁৱৰ ডেকা ল'ৰা জাহাজৰ কৰ্মচাৰীহঁতে ইয়াতে বেডমিণ্টন আৰু ভলীবল খেলিছিল। ফিল্ডখনৰ দুমূৰে দুডাল ওখ বাঁহ পুতি এডাল তাঁৰ বান্ধি ৰখা আছিল। সন্ধিয়া সদায় ইয়াৰ পৰাই ৰেডিঅ'ৰ বাতৰি গান অনাতা নাটক বজাই শুনোৱা হৈছিল। মাজে মাজে ছায়া ছবি চাবলৈ সন্ধিয়া গাঁৱৰ ল'ৰাবোৰ নৰানীৰ মাজে মাজে দৌৰি আহি ইয়াত গোট খাইছিলহি। এতিয়া এই মথাউৰিটোৰ কাষে কাষে এলানি ক'লা ক'লা চাংঘৰ দেখা গৈছে। চাংঘৰবোৰৰ তলত বোকাত লেটি লৈ অহা কেইটামান গাহৰি নোকনোকাই ঘূৰি ফুৰিছে। সিহঁতৰ দেহৰ চাৰিওফালে এজাক মাখি উৰি ফুৰিছে। চাংঘৰৰ ককটক মথাউৰিত লগা আগফালে মথাউৰিতে একোখন চোতাল উলিয়াই লৈছে। এগে গাছৰ পিন্ধা কেইজনীমান তিৰোতাই এখন চোতালত একেলগে উৰালত ধান বানিছে। সিহঁতে মূৰত একোখন ডুমুৰ মেৰিয়াই লৈছে। উৰালৰ ওচৰত কুকুৰা এজনীয়ে পাখি নগজা এজাক পোৱালি লগত লৈ খুটকণ বুটলি ফুৰিছে। পোৱালিবোৰে চিঁচিঁয়াই আহাৰ খুটিয়াবলৈ শিকিছে। গঁৰালত বন্দী হৈ থকা এটা ডাঙৰ গাহৰিৰ কৰ্কশ চিঞৰো শুনা গৈছে। এটা মতা কুকুৰাই এজনী মাইকী কুকুৰাক খেদি নিয়াও দেখা গ'ল। এজনী চিলনী চুঁ মাৰি নামি আহি কুকুৰা পোৱালিবোৰৰ ওচৰ পাওঁতেই তিৰোতাকেইগৰাকীয়ে একেলগে চিঞৰ মাৰি দিলে। কুকুৰাজনীয়ে কক কককৈ চিঞৰি সন্ত্ৰস্ত হৈ পোৱালিজাকক ডেউকা মেলি সুমুৱাই লৈছে। তিৰোতাকেইজনীয়ে তাৰফালে এবাৰ চাই আকৌ ধান বনাত লাগিছে। দুডাল গায়ন মাৰিৰে বাগিকৈ ধান খুন্দাৰ ঢং ঢং শব্দ ক্ৰমে খৰ হৈ আহিছে। ওচৰৰ ঘৰটোত এজনী নতুন শিপিনীয়ে তাঁতৰ শালত বহি মীমাং চাই চাই একান্ত মনে ফুল বাচিছে। সি কলেজত পঢ়ি থাকোঁতেই এনেকুৱা এজনী শিপিনীয়ে তাই প্ৰথম বৈ উলিওৱা এখন ৰিং কাকাব তাক উপহাৰ দিছিল। ভয় শংকা আৰু লাজ লাজ কৰি কঁপা কঁপা হাতেৰে সি উপহাৰ গ্ৰহণ কৰিছিল আৰু বৰ সযতনে বহুদিন লুকুৱাই ৰাখিছিল সেই অমূল্য সম্পদ। চাংঘৰকেইটা পাৰ হৈয়ে মথাউৰিৰ ওপৰত আৰু কেইটামান ঘৰ সি দেখা পালে। ঘৰবোৰৰ বেৰ খাগৰিৰ, বেৰবোৰ বগা পলসুৱা মাটিৰে লেপা, ছালবোৰ কুঁহুৱা বনেৰে চৌওৱা। ঘৰবোৰত খিৰিকী নাই, দুৱাৰ এখনেই। বেৰবোৰত জ্যামিতিক নক্সাৰে অঁকা কিবা জন্তু আৰু ফুলৰ ছবি। এনেকুৱা প্ৰথমটো ঘৰ পাওঁতেই ঘৰটোৰ ভিতৰৰ পৰা ভাঁহি অহা এটা গানৰ সুৰ তাৰ কাণত পৰিল। কঁপি কঁপি ভাঁহি অহা এই গান নিশ্চয় কোনোবা বৃদ্ধ পুৰুষৰ কণ্ঠৰ পৰা নিগৰা। সুৰত সুৰ মিলাইছে নিচেই সৰু এটি শিশুৱে। সি বৃদ্ধৰ কণ্ঠস্বৰ চিনি পালে। বৃদ্ধই সম্ভৱ নাতিয়েকক শিকাইছে তেওঁৰ প্ৰিয়তম সেই গীত, নানা মৰলেক নদীৰ মাজে নানী মৰলেক ঘাটে, বাপকে দিল পুলিচ থানাই ভাগাই যাবাৰ দছে। এই লোকগাথাত লুকাই আছে পূৰ্বপুৰুষৰ জীৱন পৰিক্ৰমাৰ স্মৃতি ছায়া। দৰিদ্ৰ জীৱনৰ স্মৃতি পুৰাণ এনেকৈ হয়তো পঠিত হৈ আহিছে এক পুৰুষৰ পৰা অন্য এক পুৰুষলৈ। এই স্মৃতিধাৰা বোৱাই নিয়া হৈছে জন্মৰ পৰা জন্মান্তৰলৈ, একেই তাল, একেই মান, একেই লয়েৰে। সি চিনি পালে এই ৰাগ, এই কণ্ঠস্বৰ। এই কণ্ঠস্বৰ বৃদ্ধ ৰঘু চবৰৰ, এসময়ত এখনৰ পাছত এখন গাঁৱত জনাজাত হৈ পৰা ৰঘু চুৰ, কৰম পূজাৰ ৰঘু গায়ন, সুললিত কণ্ঠৰ কল।

উৎকল নিজৰা বোৱাই সকলোৰে শ্ৰদ্ধাভাজন হোৱা ৰঘু গায়ন। ফাকুৱা উৎসৱত দুহাতে দুডাল সৰু সৰু লাঠি লৈ যেতিয়া বৃত্তাকাৰে ঘূৰি ঘূৰি মাদলৰ চেৱে চেৱে গাঁৱৰ ডেকা বুঢ়াই টং টং শব্দ কৰি পিজৰীয়া মানন্দৰো ঋষি বা তিন লাঠিয়া নৃত্য কৰে, তেতিয়া চবৰ গায়নৰ গম্ভীৰ স্বৰত গোৱা গানৰ মূৰ্ছনাত সকলো উল্লসিত হৈ পৰে। প্ৰাণ ঢালি গোৱা ৰঘু গায়ন তেতিয়া ৰঘু চবৰ হৈ নাথাকে, হৈ পৰে দেৱতা। ৰঘু গায়ন ৰঘু চবৰৰ আন এক পৰিচয় হ'ল ৰঘু চোৰ। এই ৰঘু চোৰেই এটাৰ পাছত এটাকৈ কেইবাটাও চোৰ নিজ হাতে গঢ় দি নিজৰ সংগী কৰি লৈছিল।

সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত খেতি আৰু খেতিয়ক শিতানত মৃণাল বৰুৱাৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ সহস্ৰাব্দী দত্তৰ। লগতে আছে শস্য উৎপাদনত কাঠৰ ছাইৰ ব্যৱহাৰ সম্পৰ্কে কিছু কথা। প্ৰযোজনা উৎপল বৰাৰ।

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি হিচাপে ৰাখি নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰ ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। ডিব্ৰুগড় পৌৰ নিগমে ডিব্ৰুগড় মহানগৰৰ তীব্র যানজঁটৰ সমস্যা সমাধানৰ লক্ষ্যৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে পথৰ কাষৰ অবৈধ দোকান পোহাৰ উচ্ছেদ চলাই জনসাধাৰণৰ সুৰক্ষা আৰু নগৰীয় শৃংখলাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান চলোৱা হৈছে বুলি পৌৰসভাই উল্লেখ কৰিছে। এই কাৰ্যক সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় আঞ্চলিক সমিতিয়ে আদৰণি জনাইছে। ইয়াৰ লগতে ছাত্ৰ সন্থাটোৱে নিৰ্ধাৰিত সময়ৰ ভিতৰত এইসকল ব্যৱসায়ীক নিৰ্দিষ্ট স্থানত ব্যৱসায়ৰ সুবিধা দিবলৈ অনুৰোধ জনাইছে। ডিব্ৰুগড় জিলাৰ দুলীয়াজান শাখা লেখিকা সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত মদিৰা শইকীয়া ভূঞাৰ সোঁৱৰণত দ্বিতীয় বাৰ্ষিক কাব্যগ্ৰন্থৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাত 18 বছৰৰ ঊৰ্ধৰ ব্যক্তিসকলে অংশগ্ৰহণ কৰিব পাৰিব। 2023 চনৰ পৰা চলিত বৰ্ষলৈকে প্ৰকাশিত কাব্যগ্ৰন্থৰ 2টাকৈ কপি প্ৰতিযোগিতাৰ বাবে 18 জনৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব। নিৰ্বাচিত 3খন কাব্যগ্ৰন্থক 5 জুলাইত লেখিকা সন্থাৰ বছৰীয়া অধিৱেশনত বঁটা প্ৰদান কৰা হ'ব বুলি লেখিকা সন্থাই অৱগত কৰিছে। ডিব্ৰুগড় জিলাৰ চাবুৱা পৌৰসভাৰ পদেন সদস্য হিচাপে চাবুৱা লাখোৱালৰ বিধায়ক বিনোদ হাজৰিকাই কালি এটা বিশেষ অনুষ্ঠানত শপত গ্ৰহণ কৰে। এই অনুষ্ঠানত চাবুৱা পৌৰসভাৰ পৌৰপতি, চাবুৱাৰ ৰাজচক্ৰ বিষয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মণিপুৰৰ উখৰুল জিলাৰ 202 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি পুৱা অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তই ভাৰতীয় খাদ্য নিগমৰ এখন ট্ৰাকত আক্ৰমণ কৰে। দুৰ্বৃত্তৰ আক্ৰমণত ট্ৰাকখনৰ চালকজনৰ মৃত্যু হোৱাৰ লগতে এজন আৰক্ষীৰ জোৱান গুলীবিদ্ধ হয়। জোৱানজনক ইম্ফলৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে উখৰুল জিলাৰ লিটন আৰক্ষী থানাৰ অধীনৰ লেইনগং সিং আৰু টি এম কাছুগাঁৱৰ মাজত দুৰ্বৃত্তই ট্ৰাকখনত আক্ৰমণ চলায়। মৃত ট্ৰাক চালকজন পশ্চিমবংগৰ নিবাসী আছিল। মণিপুৰৰ গৃহমন্ত্ৰীয়ে ইম্ফলৰ জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি হৈ থকা আহত জোৱানজনৰ স্বাস্থ্যৰ বুজ লৈ তেওঁৰ আশু আৰোগ্য কামনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ গৃহমন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ তদন্ত কৰা হ'ব আৰু দোষীক উচিত শাস্তি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী ইয়ুমনাম খেমচান সিঙে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে। যোৰহাট জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত কালি জিলা কৃষি বিভাগৰ এখন গুৰুত্বপূৰ্ণ আন্তঃবিভাগীয় বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কৃষিখণ্ডৰ বিভিন্ন আঁচনিসমূহৰ সফল ৰূপায়ণ নিশ্চিত কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হয়। তদুপৰি জলসিঞ্চন, ভূমি, পশুপালন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। তেজপুৰত পূৰ্বৰ দৰে এই বছৰো অহা 6 আৰু 7 জুনত তেজপুৰ লিচু মহোৎসৱ অনুষ্ঠিত হ'ব। কালি শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে লিচু মহোৎসৱ হ'বলগীয়া পৰুৱা লিচু বাগিচা আৰু পল্টন পুখুৰী লিচু বাগিচা পৰিদৰ্শন কৰে। আমাৰ

0: wickets to set up title clash with Royal Challengers Bengaluru. And with that, we end the morning news. Have a nice day.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

অনুষ্ঠানৰ আৰম্ভণিতে এয়া দিলীপ দাস আৰু শান্তা হাজৰিকা। গীতৰ ৰচনা নীলকান্ত শৰ্মাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: অনুষ্ঠানত এইবাৰ শুনো আহক গীতা হাতীকাত কাকতি ৰচিত এটি গীত, পাৰ্বিন আহমেদৰ কণ্ঠত, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। অ্যাপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত অ্যাপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপোলো এক্সেল কেয়ার হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
4: এইবাৰ শুনো আহক প্ৰতুল শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা হীৰেণ গোস্বামীৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

আপোনালোকে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক অৰুণাভা ভূঞাৰ কণ্ঠৰ এটি গীত, ৰচনা ডিম্পেশ্বৰ দাসৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ পংকজ বৰদলৈ আৰু কুইন দাসৰ কণ্ঠৰীতি গীত। গীতিকাৰ উমেশ চৌধুৰী, প্ৰযোজনা ৰাজেশ্বৰ বৰদলৈৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধানৰ দিশে শীঘ্ৰে অগ্ৰসৰ হবলৈ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত গ্ৰহণ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ভগৱান বুদ্ধৰ দুগৰাকী প্ৰধান শিষ্যৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শনীৰ বাবে এটা প্ৰতিনিধি দল আজি মংগোলীয়া অভিমুখে ৰাওনা। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰৰ নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি গুজৰাট টাইটানছৰ ফাইনেলত প্ৰৱেশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধানৰ দিশে শীঘ্ৰে অগ্ৰসৰ হবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ লক্ষ্যৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা প্ৰতিনিধি দলে কালি দিছপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে এই আলোচনাকালত তেওঁলোকে অসম মেঘালয় সীমান্তৰ বিষয়ৰ উপৰি বিভিন্ন আন্তঃৰাজ্যিক প্ৰসংগত মত বিনিময় কৰে। তেওঁলোকে লগতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৰ্শনেৰে অসম আৰু মেঘালয়ে বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ লগতে অষ্টলক্ষ্মী অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰিব পৰা নতুন সম্ভাৱনাসমূহৰ অন্বেষণ সন্দৰ্ভতো আলোচনা কৰে। উল্লেখযোগ্য যে অসম আৰু মেঘালয়ৰ 884.9 কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাজ্যিক সীমাৰ লগতে 12টা অঞ্চলত দীৰ্ঘদিন ধৰি বিবাদ চলি আছে। ভগৱান বুদ্ধৰ দুগৰাকী প্ৰধান শিষ্য অৰহন্ত চাৰিপুত্ৰ আৰু অৰহন্ত মোদগালিয়ানৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শনীৰ বাবে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দল আজি মংগোলীয়া অভিমুখে ৰাওনা হ'ব। ভাৰত আৰু মংগোলিয়াৰ মাজৰ শতিকাজোৰা সভ্যতাগত সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত এই প্ৰদৰ্শনী আয়োজন কৰা হৈছে। মধ্যপ্ৰদেশৰ ছাঁচি বিহাৰ চৈত্যত এই পবিত্ৰ অৱশেষ সংৰক্ষণ কৰি ৰখা হৈছে আৰু মংগোলিয়াত এই অৱশেষ প্ৰদৰ্শনীৰ বাবে অহা 9 জুনলৈ ৰখা হ'ব। এই প্ৰদৰ্শনকালত দেশখনৰ বহু ভক্ত বৌদ্ধ ভিক্ষু তথা পণ্ডিতসকলে পবিত্ৰ অৱশেষৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। মংগোলীয়া যাত্ৰাৰ পূৰ্বে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আকাশবাণী গুৱাহাটীযোগে এটি বাৰ্তা প্ৰেৰণ কৰিছে।
1: নমস্কাৰ বন্ধুগণ, আদৰণীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীকে মাৰ্গদৰ্শন মে ভাৰত চৰকাৰ বসুধৈৱ কুটুম্বকম তথা বিশ্ব বন্ধুত্ব কি ভাৱনা কো বৈশ্বিক স্তৰ পৰ সশক্ত বনানে হেতু নিৰন্তৰ প্ৰয়াসৰত হে। ইচি ক্ৰম মে হম মংগোলিয়া কি যাত্ৰা পৰ যা ৰহে হে, যাহা ভগৱান বুদ্ধ কে পৰম পূজ্য শিষ্য অৰহন্ত সাৰিপুত্ৰ এৱং অৰহন্ত মহামোদগালিয়ান কে পবিত্ৰ অৱশেষো কি প্ৰদৰ্শনী আয়োজিত কি যা ৰহী হে। यह अवसर भारत और मंगोलिया के मध्य प्राचीन आध्यात्मिक सांस्कृतिक एवं सभ्यतागत संबंधों को नई ऊर्जा प्रदान करने वाला है। यह आयोजन दोनों देशों के बीच आत्मीयता, सद्भाव और सहयोग की और अधिक भावना को मजबूत करेगा तथा भगवान बुद्ध के शांति, करुणा और मानव कल्याण के संदेश को वैश्विक समुदाय तक प्रभावी रूप से पहुंचाने का माध्यम बनेगा। मुझे विश्वास है कि पवित्र अवशेषों की यह प्रदर्शनी भारत और मंगोलिया के संबंधों में नई उष्मा का संचार करेगी तथा विश्व बंधुत्व, सह अस्तित्व और मानवीय मूल्यों की भावना को और अधिक व्यापक बनाएगी। जय हिंद।
0: পশ্চিম এছিয়াৰ সংঘৰ্ষৰ ফলত গোলকীয় শক্তি যোগান ব্যৱস্থা ব্যাহত হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। পশ্চিম এছিয়াৰ সংঘৰ্ষ সন্দৰ্ভত কালি এখন আন্তঃমন্ত্ৰী পৰ্যায়ৰ সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই কথা প্ৰকাশ কৰে। ইন্ধনৰ যোগানৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সুৰক্ষামূলক ব্যৱস্থাসমূহত আলোকপাত কৰি শ্ৰীমতী শৰ্মাই কয় যে দেশে খনিজ তেলৰ ভাণ্ডাৰৰ ক্ষমতা বৃদ্ধি কৰাৰ দিশতো কাম কৰি আছে। তেওঁ কয় যে চৰকাৰে কৌশলগত ভাণ্ডাৰৰ জৰিয়তে ইন্ধন নিৰাপত্তা শক্তিশালী কৰা আৰু নিৰৱচ্ছিন্নভাৱে যোগান সুনিশ্চিত কৰাৰ বাবেও কাম কৰি আছে। চৰকাৰে লগতে ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত তৈল বিপণন কোম্পানী ইণ্ডিয়ান অইল কৰ্পৰেচন, ভাৰত পেট্ৰলিয়াম আৰু হিন্দুস্তান পেট্ৰলিয়ামক অতিৰিক্ত ভাণ্ডাৰৰ বাবে আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে বুলি যুটীয়া সচিবগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমতী শৰ্মাই কয় যে দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল, ৰন্ধন গেছ, খনিজ তেল আৰু প্ৰাকৃতিক গেছ মজুত আছে আৰু প্ৰতিদিনে প্ৰায় 92,000 মেট্ৰিক টন ৰন্ধন গেছ উৎপাদন কৰি থকা হৈছে। অসম বিধানসভা সচিবালয়ে ঠিকাভিত্তিকভাৱে নিয়োজিত 12 গৰাকী অৱসৰপ্ৰাপ্ত বিষয়া

কৰ্মচাৰীক দায়িত্বৰ পৰা অব্যাহতি দিছে। বিধানসভাৰ নৱনিযুক্ত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশ অনুসৰি এইসকল বিষয়া কৰ্মচাৰীক দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে বুলি অসম বিধানসভা সচিবালয়ে এখন নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটোৰ প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। তামোলপুৰ জিলাৰ আবকাৰী বিভাগে কালি নাগৰিজুলি আৰক্ষী চকীৰ অধীনৰ ডোঙাৰ গাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ ভূটানী সুৰা জব্দ কৰে। অঞ্চলটোত অবৈধ সুৰাৰ বেহাৰ বিৰুদ্ধে চলাই থকা অভিযানৰ অংশ হিচাপে এই সফলতা লাভ কৰা হয়। জিলাৰ আবকাৰী বিভাগৰ উপ অধীক্ষক মানস প্ৰতিম শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে প্ৰায় 140 কাৰ্টন ভূটানৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। এই কাৰ্যৰ সৈতে জড়িত বিমল বড়ো নামৰ ব্যক্তিগৰাকীক অভিযানৰ সময়ত পলাই যাবলৈ সক্ষম হয় যদিও তেওঁ কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত আছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব IIT গুৱাহাটীৰ স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যই। আলোচনাৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ চুপাৰীঘাট কাজিগাঁও সংযোগী পথত কালি সন্ধিয়া সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাত 2 লোকৰ মৃত্যু হোৱাৰ লগতে 1 মহিলা গুৰুতৰভাৱে আহত হয়। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে দুখন মটৰচাইকেলৰ মুখামুখিকৈ খুন্দা লগাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। কোকৰাঝাৰ জিলায়ুক্ত ডঃ পি উদয় প্ৰবীণে কালি জিলাখনৰ স্বাস্থ্যখণ্ডৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। জিলাখনত স্বাস্থ্যখণ্ডত ৰূপায়িত আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণৰ অগ্ৰগতিত তেওঁ গুৰুত্ব আৰোপ কৰে। জিলাখনত HPV প্ৰতিষেধক আঁচনি ৰূপায়ণ আৰু অগ্ৰগতি সন্দৰ্ভত তেওঁ সবিশেষ বুজ লয়। জৰায়ুমুখৰ কৰ্কট ৰোগৰ পৰা কন্যাসকলক সুৰক্ষা দিয়াৰ প্ৰতি লক্ষ্য ৰাখি চলোৱা এই অভিযান জিলাখনত সফল কৰি তোলাৰ বাবে ব্যাপক সজাগতা অভিযান চলাবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক তেওঁ নিৰ্দেশ দিয়ে। যক্ষ্মামুক্ত ভাৰত অভিযানৰ অগ্ৰগতি সন্দৰ্ভতো তেওঁ সবিশেষ বুজ লয়। বৈঠকত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্ত আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। গুজৰাট টাইটানছে 215 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি সুন্দৰ বেটিঙেৰে 18 অভাৰ 4টা বলত 3 উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। গুজৰাট দলৰ অধিনায়ক শুভমন গিলে 53টা বলত 104 ৰাণ কৰাৰ লগতে সাই সুদৰ্শনে 58 ৰাণ কৰে। শুভমন গিলক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 214 ৰাণ সংগ্ৰহ কৰে।
দলৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 96 ৰাণৰ সুন্দৰ ইনিংছ খেলাৰ লগতে ৰবীন্দ্ৰ জাদেজাই 45 ৰাণৰ বৰঙণি আগবঢ়ায়। গুজৰাট টাইটানছৰ হৈ কাগিছ ৰাৱাডা আৰু জেছন হালদৰে 2টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটানছ যোৱাবাৰৰ

0: চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পুলক গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: জুনৰ প্ৰথম সপ্তাহত হ'বলগীয়া মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে উদ্বিগ্ন মন্ত্ৰিত্ব প্ৰত্যাশী ইবোলাৰ আতংক গুৱাহাটীৰ বিমানবন্দৰত বিশেষ সতৰ্কতা, অসম বিধানসভা সচিবালয়ত অৱসৰৰ পাছত পুনৰ নিযুক্তি লাভ কৰা 12 গৰাকী বিষয়া কৰ্মচাৰীক অব্যাহতি, অসমত GSDP মাত্ৰ 1.7% ব্যয় স্বাস্থ্যসেৱাত আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মাত্ৰ 10 মিনিটৰ ভিতৰতে সীমান্ত পাৰ হৈ ভাৰতত সোমাই এই সম্পৰ্কীয় অসম পশ্চিমবংগত হোৱা অবৈধ প্ৰৱৰ্জনৰ আঁৰৰ চাঞ্চল্যকৰ তথ্যৰ বাতৰি এটা দৈনিক অসম কাকতখনে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্ত আৰু ফাষ্ট ট্ৰেক আদালতে শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন নাকচ কৰাৰ বাতৰি দ্য আছাম ট্ৰিবিউন আৰু আমাৰ অসম কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যত আসন্ন জনগণনা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পন্ন কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। দেশৰ সকলো প্ৰাথমিক শিক্ষক হ'ব লাগিব টেট উত্তীৰ্ণ এই শিৰোনামেৰে কেইবাহাজাৰ শিক্ষকৰ আবেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতখনে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমকে ধৰি দেশৰ বহু অঞ্চলত প্ৰদূষক দ্ৰব্য 20% বৃদ্ধি পোৱাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে তথ্য সহকাৰে প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা অভিলেখ সংখ্যক 5,48,000 দৰ্শনাৰ্থীৰ আগমন ঘটাৰ বাতৰি দ্য চেণ্টিনেল কাকতৰ। এতিয়া আহক পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
0: বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত মটঙাৰ পল্লা নৈত গা ধুবলৈ গৈ কালি 2 শিশুৰ মৃত্যু হয়। সমনীয়াৰ সৈতে গা ধুবলৈ যোৱাৰ সময়ত এটি শিশু নৈৰ কোবাল সোঁতত উটি যোৱা দেখা পাই আনটি শিশুৱে বচাবলৈ যোৱাৰ অৱস্থাতে তেওঁলোকৰ মৃত্যু হয়। গোৱালপাৰা জিলাৰ মৰণৈ আৰক্ষী থানাৰ সমীপত আজি পুৱতি নিশা বিদ্যুৎ পৃষ্ঠ হৈ এটা বনৰীয়া হাতীৰ মৃত্যু হয়। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি খাদ্যৰ সন্ধানত অঞ্চলটোত প্ৰৱেশ কৰা হাতীৰ জাকটোৱে এজন লোকৰ বাসগৃহলৈ বিদ্যুৎ সংযোগ দিয়া তাঁৰ সুৰেৰে মেৰিয়াই দিয়াৰ সময়ত বিদ্যুৎ পৃষ্ঠ হৈ হাতীটোৰ মৃত্যু হয়। ইতিমধ্যে বন বিভাগৰ লোক অঞ্চলটোত উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা লৈছে। উল্লেখযোগ্য যে খাদ্যৰ সন্ধানত বনৰীয়া হাতীয়ে দীৰ্ঘদিনৰে পৰা উপদ্ৰৱ চলাই আহিছে। ডিব্ৰুগড় জিলাৰ দুলিয়াজান শাখা লেখিকা সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লগতে সংগতি ৰাখি সদৌ অসম ভিত্তিত মদিৰা শইকীয়া ভূঞাৰ সোঁৱৰণত দ্বিতীয় বাৰ্ষিক কাব্য গ্ৰন্থৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাত 18 বছৰৰ ঊৰ্ধৰ ব্যক্তিসকলে অংশগ্ৰহণ কৰিব পাৰিব। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধানৰ দিশে শীঘ্ৰে অগ্ৰসৰ হ'বলৈ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত গ্ৰহণ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ভগৱান বুদ্ধৰ 2 গৰাকী প্ৰধান শিষ্যৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শনীৰ বাবে এটা প্ৰতিনিধি দল আজি মংগোলীয়া অভিমুখে ৰাওনা। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰৰ নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি গুজৰাট টাইটানছৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত ধুবুৰী জিলাৰ ৰেহৰূপ শুনিলে। আমাক সংগ দিলে ধুবুৰী জিলাৰ সংবাদদাতা প্ৰদীপ সাহাই। শ্ৰোতাসকল, আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা কাইলৈ।

31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

0: মোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মই এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছোঁ হিন্দী চলচ্চিত্ৰৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ এক ফিলেইন ছবিৰ এটি গীত অংকিত তিৱাৰীৰ কণ্ঠত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
4: অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ ৰামজানে ছবিৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে উদিত নাৰায়ণ, অলকা য়াগ্নিক, সোনু নিগম আৰু সহযোগী শিল্পীসকলে।

আপোনালোকে হিন্দী চলচ্চিত্ৰৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক জানে তুইয়া জানে না ছবিৰ পৰা এটি গীত। গীতটিত কণ্ঠদান কৰিছে ৰচিদ আলী আৰু বসুন্ধৰা দাসে।

0: ইমান পৰে শ্ৰোতাসকলে হিন্দী চলচ্চিত্ৰৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: অসমা সুষম।

0: তৰ্জনা জয়হৰি দাসৰ। এয়া পখী যায় মন কপায়।
1: আজি শুনক দ্বিতীয় খণ্ড।
2: তেনেকৈ সন্মুখেৰে উৰি যোৱা চুতীয়া শালিকীক উদ্দেশ্যিও বোৱাৰীয়ে পিতৃগৃহৰ বাতৰি সোধে।

0: এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।
1: এতিয়া শুনক লোকগীতত চৰাই বিষয়ক এখনি সংগীতালেখ্য, পক্ষী যায় মন কপায়। মূল আলেখ্যৰ ৰচনা দম্বৰধৰ পাঠকৰ, অনাতাল ৰূপান্তৰ মনোজ বৰপূজাৰীৰ।

0: লোকগীতবোৰৰ দৰে সাধুকথাবোৰো অমূল্য লোকসম্পদ। বিশেষকৈ আইতাকৰ কোলাত বা বোকোচাত উঠি শিশুৱে বিচিত্ৰ সাধু শুনি শুনি টোপনি যায়। আইতাকে সাধু কয়, শিশুৱে ৰং পায়। নেদেখা জগতৰ নেদেখা চৰিত্ৰ আখ্যানে শিশু মনৰ ডেউকা মেল খুৱায়।
1: পুনাহত, তাৰ পাছত মই কি কৈছিলো?
2: চিলনীৰ জীয়েকে মাকক মাতিলে।
1: অঁ, সদাগৰৰ সতিনীয়ে তাইক দেখিব নোৱাৰিছিল। ঘৰৰ চব কাম কৰিবলৈ দিয়ে। তাইৰ ঘৰৰ পিছ চোতাললৈ গৈ কান্দি কান্দি চিলনীক মাতিলে।

সাধুকথাই নহয়, পৌৰাণিক আখ্যান গাওঁতেও বিভিন্ন পক্ষীৰ প্ৰসংগ আহে। উদাহৰণ, ৰাধাকৃষ্ণৰ প্ৰণয় কাহিনী। ৰাধাৰ ঘৰত শয়নৰত শ্ৰীকৃষ্ণক যেন কুলি ময়ূৰ আদিয়ে ৰাতিপুৱাৰ জাননী

মানৱ জীৱনত পক্ষীকুলৰ দেধাৰ অৱদান আছে। ঘৰচীয়া চৰাইৰ দৰে কাউৰী শগুণৰ লেখীয়া চৰাইৰো এনে উপকাৰিতা লোকগীতৰ বিষয়বস্তু হোৱা দেখা যায়।

এই অনুপম গোয়ালপরিয়া লোকগীতটুত কোৱা হৈছে বিপদগ্রস্ত পক্ষীৰ প্ৰতি অইন পক্ষীৰ সহানুভূতি, বগা বিপদত পৰিছে, এই খবৰ বগীক দিবলৈ উৰা মাৰিছে চাকৈ চকু।

0: পখী যায় মন কপায়। আলেখ্যখনিৰ দ্বিতীয় খণ্ডটি শুনিলে। রচনা ডম্বৰুধৰ পাঠকৰ, প্ৰযোজনা জয়হৰি দাসৰ। ইতিপূৰ্বে প্ৰচাৰিত আলেখ্যখনিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটাবাৰৰ এই একে সময়তে।
1: অসমা সুষমা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা কাইলৈ 31 মে দেওবাৰে অনুষ্ঠিত হ'ব কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত। পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল

সকল প্রার্থীয়ে এতিয়ালৈকে প্রবেশপত্র মেইলযোগে পোৱা নাই, তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ একক হিন্দী চলচ্চিত্ৰৰ গীত। আজিৰ চলচ্চিত্ৰ কৈ মিল গেয়া। ছবিখনৰ গীতত সুৰাৰোপ কৰিছে ৰাজেশ ৰোশনে। অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক উদিত নাৰায়ণ আৰু চিত্ৰাৰ কণ্ঠৰ এই গীতটি।

আপোনালোকে একক হিন্দী চলচ্চিত্ৰৰ গীতৰ অনুষ্ঠানত কোই মিল গয়া ছবিৰ গীত শুনিছে। অনুষ্ঠানত এইবাৰ শুনো আহক উদিত নাৰায়ণ আৰু অলকা য়াগ্নিকৰ কণ্ঠৰ আন এটি গীত।

0: আপোনালোকে একক হিন্দী চলচ্চিত্ৰৰ গীতৰ অনুষ্ঠানত কৈ মিল গিয়া ছবিৰ গীত শুনিলে। অনুষ্ঠানৰ শেষত সেয়া আছিল আদনান স্বামী আৰু অলকা য়াগ্নিক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ

0: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানৰ আদৰৰ শ্ৰোতা আপোনাক নমস্কাৰ। আজিৰ এই খণ্ডটিত আমি ভূপেন হাজৰিকাৰ গীতৰ বিস্তাৰ এই বিষয়ত কিছু কথা আপোনালোকলৈ বুলি আগবঢ়াব খুজিছোঁ। এই বিষয়ত আপোনালোকৰ সৈতে কিছু কথা ভাগ বতৰা কৰিবলৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট লেখক, গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা ডক্টৰ ভূপেন হাজৰিকাৰ পৰিয়ালৰ এগৰাকী সদস্য, সম্পৰ্কত তেখেতৰ ভাগিন জোঁৱাই শ্ৰীযুত পৰমানন্দ মজুমদাৰ ডাঙৰীয়া, আপোনাক অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ।
0: আপুনি নিজে যিহেতু তেখেতৰ পৰিয়ালৰ সদস্য বা তেখেতৰ সান্নিধ্য লাভ কৰিছে, বা আপুনি গৱেষণাৰ ধৰণেৰে আলোকপাত কৰি আপুনি এই কথাটো কি হিচাপে পায় যে তেখেতে নিজৰ এটি গীত, অসমীয়া মূলৰ অসমীয়া ভাষাৰ গীত, যেতিয়া অন্যান্য ভাষালৈ অনুবাদ কৰাই গোৱায়, তাৰ উদ্দেশ্য কি থাকে?
1: মই ভাবোঁ তেখেতৰ গানবিলাক অন্যান্য ভাষালৈ যেতিয়া গোৱায়, নিশ্চয় তেখেতৰ গান আৰু কথাৰ প্ৰসাৰৰ কাৰণে সেই কামটো তেখেতে কৰে। আৰু অন্যান্য ভাষালৈ নিওঁতে বহু ক্ষেত্ৰত আমি লক্ষ্য কৰিছোঁ মূল গানটোৰ হুবহু কেতিয়াবা অনুবাদ হোৱাও নাই, কেতিয়াবা তাৰ কিছু সলনি হৈছে। বিশেষকৈ হিন্দীতটো যথেষ্ট সলনি হৈছে, বাংলাত প্ৰায় অবিকলেই হৈছে, কিন্তু মাজে মাজে কিছু সলনি কৰিছে।
0: হিন্দী তেওঁ ভালেমান গীত অনুবাদ কৰিছে জ্ঞানপীঠ বঁটা বিজয়ী কবি গুলজাৰ চাহাবে।
1: গুলজাৰ চাহাবে
0: তেখেতে শেহতীয়াকৈ কৰা এটা এলবামত এই কথাটো উল্লেখ কৰিছে আপুনি কোৱাটোৱে, যে মই ভূপেন হাজৰিকাৰ গানৰ অবিকল অনুবাদ কৰিব পৰা নাই, কিছুমান শব্দ ভূপেন হাজৰিকাই এইধৰণে লিখি থৈছে যে তাৰ অবিকল অনুবাদ কৰাটো সম্ভৱপৰ নহয়। যেনে যাযাবৰ শব্দটোৰ কথা কৈছে, যাযাবৰ শব্দটোৰ হিন্দী তৰ্জমা কৰিবলৈ হ'লে আৱাৰা, মুছাফিৰ, বঞ্জাৰা এটাও শব্দ সঠিকভাৱে তাৰ অনুদিত ৰূপ নহ'ব বুলি কৈছে, ভাৱ প্ৰকাশ কৰিব নোৱাৰি বুলি কৈছে। কিন্তু তথাপি আৱাৰাটো সৰ্বাধিক গোচৰ বুলি কৈয়ে তেওঁ হা আৱাৰা হওঁ গীতটি অনুবাদ কৰাৰ কথা উল্লেখ কৰিছে।
1: এইটো সেই এলবামটো মই শুনিছোঁ। সেইটো কিন্তু গুলজাৰে হুবহু কৰিব নোৱাৰা কামবিলাক কৈছে, কিন্তু মই ভাবোঁ গোটেই এলবামটোত ভূপেন হাজৰিকাৰ যিটো অভিব্যক্তি গানৰ মাজত সত্যতা, সেই সত্যটো তাত আছে, সুন্দৰকৈ আছে। আৰু তেখেতে মাজত যিবিলাক ব্যাখ্যা বিশ্লেষণ কৰিছে বৰ সঠিকভাৱে ভূপেন হাজৰিকাৰ মূল গীতৰ বিষয়ে তেওঁ ব্যাখ্যা তাত কৰিছে, সেইটোত কোনো হেৰি নাই, সন্দেহ নাই।
0: আপোনাৰ সৈতে বহিছোঁ যেতিয়া, আমি প্ৰথমতেই কোনটো গীত শ্ৰোতালৈ আগবঢ়াম যিটো গীতৰ একাধিকবাৰ বাণীবন্ধন হৈছে?
1: তেখেতৰতো গান বহু গান তেখেতে নিজেই একাধিকবাৰ ৰেকৰ্ড কৰিছে, প্ৰায় 20-30 বছৰৰ মূৰে মূৰে তেওঁ গানবিলাক ৰেকৰ্ড কৰিছে পুনৰবাৰ। সৰুতে গোৱা সেই আজলি হিয়াৰ মাজে গানটো একদম সৰুকালিতে গোৱা, 9-10 বছৰ বয়সতে গোৱা নেকি, বিষ্ণুপ্ৰসাদ ৰাভে গোৱাইছিল সেই গানটো, একেবাৰে শেষৰ বয়সত তেখেতে সেই গানটো আকৌ ৰেকৰ্ড কৰিছে।

তেখেতৰ অগ্নিযুগৰ ফিৰিংগতি, অগ্নিযুগৰ ফিৰিংগতি গানটো আচলতে দুটা ভাৰ্চন, এটা হৈছে অগ্নিযুগৰ ফিৰিংগতি মই নতুন ভাৰত গঢ়িম, সেই গানটো 1939 চনত 13 বছৰ বয়সত লিখা। বিষ্ণুপ্ৰসাদ ৰাৱে খুব ভাল পাইছিল গানটো, তেওঁৰ এখন নিজৰ সংকলন মুক্তি দেউল তাত তেওঁ সন্নিৱিষ্ট কৰিছিল অগ্নিযুগৰ ফিৰিংগতি মই নতুন ভাৰত গঢ়িম। বিষ্ণুপ্ৰসাদ আকৌ এটা কাম কৰিলে যে সেই গানটো তেওঁ চিৰাজ ছবিত তেওঁ সোমোৱালে। চিৰাজ

0: সক্ৰমে অগ্নিযোগৰ ফিৰিংগতি মই নতুন অসম কৰিম
1: সেইবুলি কৈ
0: সেইবুলি ক'লে আৰু কিছু ভিতৰতো কিছু সলনি কৰিছে, যেনেকৈ আগতে আছিলে হিন্দু মুছলিম শিখ খ্ৰীষ্টানৰ অন্তৰভেদী মৌ বোৱাম, পিছত তেওঁ কৰিলে হৰিজন পাহাৰী হিন্দু মুছলিমৰ বৰকিচুতীয়া কছাৰী আহোমৰ এই দুটা লাইন পিছত এটা লাইন সংযোগ কৰিলে, পিছৰ গানটোৱেই প্ৰচলিত হৈ থাকিল কিন্তু প্ৰথম গানটো গাইছিল নে গোৱা নাই সেইটো মোৰ প্ৰশ্ন। ভূপেন জেগাই আপোনালোকৰ ষ্টুডিঅ'তে এবাৰ কৈছে যে অগ্নিযোগৰ ফিৰিংগতি মই নতুন ভাৰত কৰিম, তেওঁ ষ্টুডিঅ'ত গাওঁতে গাইছিলে, ইয়াত গ বুলি তেওঁ কৈছে দেই। সেই গানটো কিন্তু ৰেকৰ্ড আমি প্ৰথম গানটো ৰেকৰ্ড আমি শুনা নাই
1: আৰু আচ্ছা
0: অগ্নিযোগৰ ফিৰিংগতিৰ গানটো কিন্তু কেইবাবাৰো তেওঁ ৰেকৰ্ড কৰিছে, প্ৰথম চিৰাজত গাইছে, সমাৱতভাৱে গাইছে, পিছত তেওঁ এককভাৱে গাইছে লং প্লেং ৰেকৰ্ডত, আৰু পৰৱৰ্তী কালত যেতিয়া চিৰাজ আকৌ কৰিলে আকৌ ৰেকৰ্ড কৰিছে গানটো, গতিকে মই জনা তিনিবাৰ গানটো ৰেকৰ্ড কৰিছে।

0: হেমন্ত মুখোপাধ্যায়, ভূপেন হাজৰিকা আৰু লতা মঙ্গেশকাৰে। এইটো এৰাব তৰ বৰ সুন্দৰ গান।
1: সৌভাগ্যক্ৰমে দুইটা গীতেই সংৰক্ষণত আছে। আমি প্ৰথমতে শ্ৰোতাসকলক প্ৰথম যিটো গীত, যিটো হেমন্ত মুখাৰ্জী নামেৰে পিছত জনপ্ৰিয় হ'ল, হেমন্ত মুখোপাধ্যায়, লতা মংগেশকাৰ আৰু ভূপেন হাজৰিকাই গোৱা সেই গীতটিৰ কিয়দংশ শুনাই ল'ব খুজিছোঁ।

0: ডক্টৰ ভূপেন হাজৰিকাই অসমৰ বাহিৰৰ ভালেমান শিল্পীক অসমীয়া সুৰ বা অসমীয়া কথাৰ গীতবোৰ গুৱাইছে, তাৰ অনুবাদ কৰিও গুৱাইছে আৰু মূল অসমীয়া গীতো গুৱাইছে। আৰু অসমীয়া গীত বলিউডৰ সৰসংখ্যক শিল্পীক গোৱা সংগীত পৰিচালকজনেই ডক্টৰ ভূপেন হাজৰিকা।
1: তেওঁ আৰম্ভণি কৰিছিল,
0: আৰম্ভণি কৰিছিল আৰু কাক গীত গোৱা নাই তাৰমানে সেই হিচাপটো বৰ বিশাল। তেনে এটি বৰ বিশেষ উল্লেখযোগ্য গীত হ'ল ৰ'দ পোৱাবৰ কাৰণে মাটি বানুকাক।
1: এৰাবাটৰ ঘৰত গানটো গাইছিল

0: এই গীতটিৰ ৰচনাৰ নেপথ্যৰ কথাখিনি অকণমান আপুনি জনাব নেকি শ্ৰোতা?
1: মানে সেই সময়ত যিটো মানে ভূপেন হাজৰিকা আৰু তেওঁৰ যিবিলাক সেই সময়ৰ সাংস্কৃতিক সংগী যিসকল আছিলে আটাইবিলাকে তেতিয়া ভাৰতীয় গণতন্ত্ৰ সংঘৰ যিটো সাংস্কৃতিক আন্দোলন সেই আন্দোলনত জঁপিয়াই পৰিছিলে। সেই সাংস্কৃতিক আন্দোলনৰ যিবিলাক গান সৃষ্টি হৈছিলে ভূপেন হাজৰিকাৰ আমেৰিকাৰ পৰা অহাৰ পিছতেই তেওঁ গণতন্ত্ৰ সংঘত জঁপিয়াই পৰিছিল আৰু এলানি নতুন লহৰৰ গান তেওঁ লিখি গৈছিলে। হেমাংগ বিশ্বাসী নিজেই কৈছে যে অসমীয়া সংগীতলৈ এটা নতুন ধাৰা ভূপেন হাজৰিকাই লৈ আহিছে। সেই ধাৰাৰে এটা গীত হৈছে এই গানটো ৰোদ পুৱাবৰ কাৰণে সকলোকে চোতাললৈ মাতি আনি যিটো পৰিৱেশ সৃষ্টি অৰ্থাৎ সমূহীয়া এটা কৃষ্টিৰ প্ৰতি যিটো তেওঁৰ আবেদন সকলোকে লৈ যাত্ৰা কৰা সকলোকে লৈ সমাজ গঢ়া কৃষ্টি গঢ়া সেই আবেদনটো তাত আছিলে। সকলে বোৱাৰী আইতা চবকে লৈ পেলাই সেই গানটোৰ মাজত আৰু বৰ সুন্দৰকৈ হেমন্ত মুখোপাধ্যায় আৰু ভূপেন হাজৰিকা আৰু লতা মঙ্গেশকাৰে গানটো গাইছিলে। পৰৱৰ্তী কালত গানটো বাংলাতো হৈছে এই গানটো।
0: এই গীতটি পৰৱৰ্তী সময়ত কৈলাশ পাটেল আৰু স্তুতি পেটেল এই দুয়োগৰাকীয়ে প্ৰযোজনা কৰা এটি অডিঅ' এলবাম ৰোদ পোৱাবৰ কাৰণে এই এলবামটিতো সন্নিৱিষ্ট হৈছিল, য'ত এই গীতটি সমবেতভাৱে সুদক্ষিণা শৰ্মা, নৃপেন হাজৰিকা, বলেন হাজৰিকা, সমৰ হাজৰিকা, কবিতা হাজৰিকা, স্তুতি পেটেল, শোভা হাজৰিকা, ঋষিৰাজ শৰ্মা, ঋজুশ্ৰী শৰ্মা মজুমদাৰ, হীৰাশ্ৰী শৰ্মা, অলক হাজৰিকা, নিয়ৰ হাজৰিকা, দুবৰী বৰুৱা, জুৰ তুহিন, প্ৰয়াস মজুমদাৰ, ডাৱৰ হাজৰিকা, কুঁৱলী হাজৰিকা, এই আটাই অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাৰ পৰিয়ালৰ তেওঁৰ ভাতৃসকল, ভাতৃবধূ বা তেওঁৰ উত্তৰসূৰী যিসকল আছে ভাগিন ভতিজা আটাই এই গীতটি সমবেত কণ্ঠত গাই থৈছে। এইবাৰ আমি শ্ৰোতাসকললৈ আগবঢ়াইছোঁ সংগীতা কাকতিৰ সৈতে ভূপেন হাজৰিকাই গোৱা এই গীতটিৰে এটি

0: অসমীয়া চিনেমাৰ এটি মনত ৰাখিবলগীয়া গীত বা মনত থাকি যোৱা গীত হ'ল তিৰাপ সীমান্ত, ৰূপৰ্ণাই অন্ত, নক্তে ৱাঞ্চু, দেখিলোঁ মনৰ সেউজ দিগন্ত। এইটো এটি গীত, এই গীতটো ইতিহাস আছে, এই গীতটো পুনৰবাণী বন্ধন হৈছে।
1: এই গীতটো আছিলে লতিগতি ছবিত গোৱা গান, বৰ সুন্দৰ গান, আৰু অৰুণাচলৰ জনগোষ্ঠীসকলক লৈ, তাৰ শব্দ ভাণ্ডাৰক লৈ ইমান সুন্দৰভাৱে তেওঁ অসমীয়া গানটো লিখিছিল যে শব্দবিলাক যেন আমাৰ ভাষাতে প্ৰচলিত শব্দ এনেকুৱা লাগে গানটো। আৰু গায়কী বৰ সুন্দৰ আছিল, বৰ সুন্দৰ গায়কী। তাৰ বহু পিছত তেওঁ প্ৰথমতে কেছেটত গানটো আকৌ ৰেকৰ্ড কৰিছে, বিছ ত্ৰিছ বছৰ পিছত। গানটো দুইটাই কিন্তু শব্দৰ সলনি হোৱা নাই, কিন্তু গায়কী

আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, এই অনুষ্ঠানটিৰ আজিৰ খণ্ডটিৰ পৰা বিদায় ল'বৰ সময় হ'ল। পৰমানন্দ মজুমদাৰ ডাঙৰীয়াৰ সৈতে হোৱা আলাপৰ পৰৱৰ্তী অংশৰে আমি অহা খণ্ডত পুনৰ লগ পাম। এই অনুষ্ঠানটি আপোনালোকলৈ বুলি আগবঢ়োৱাত সহায় কৰিলে শৰ্মিষ্ঠা বৰুৱা, বিনয় দাস আৰু গীতাশ্ৰী দেউৰীয়ে। আজিলৈ বিদায় লৈছোঁ, নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আন্তঃৰাষ্ট্ৰীয় সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে শীঘ্ৰে পদক্ষেপ ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম আৰু মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ লক্ষ্যৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা প্ৰতিনিধি দলে কালি দিছপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে এই আলোচনাকালত তেওঁলোকে অসম আৰু মেঘালয় সীমান্তৰ বিষয়ৰ উপৰিও বিভিন্ন আন্তঃৰাজ্যিক প্ৰসংগত মত বিনিময় কৰে। তেওঁলোকে লগতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৰ্শনেৰে অসম আৰু মেঘালয় বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ লগতে অষ্টলক্ষ্মী অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰিব পৰা নতুন সম্ভাৱনাসমূহৰ অন্বেষণ সন্দৰ্ভতো আলোচনা কৰে। ভগৱান বুদ্ধৰ দুগৰাকী প্ৰধান শিষ্য অৰহন্ত সাৰিপুত্ৰ আৰু অৰহন্ত মদগলায়নৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শনীৰ বাবে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দল আজি মংগোলীয়া অভিমুখে ৰাওনা হ'ব। ভাৰত আৰু মংগোলিয়াৰ মাজৰ শতিকাজোৰা সভ্যতাগত সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। মধ্যপ্ৰদেশৰ ছাচি বিহাৰ চৈত্যত এই পবিত্ৰ অৱশেষ সংৰক্ষণ কৰি ৰখা হৈছে আৰু মংগোলিয়াত এই অৱশেষ প্ৰদৰ্শনীৰ বাবে অহা 9 জুনলৈ ৰখা হ'ব। এই প্ৰদৰ্শনকালত দেশখনৰ বহু ভক্ত, বৌদ্ধ, ভিক্ষু তথা পণ্ডিতসকলে পবিত্ৰ অৱশেষৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব।

0: ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকল অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্ব গণনা আৰু বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব IIT গুৱাহাটীৰ স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যয়। আলোচনাৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তিৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাত বনৰে হাতীৰ আক্ৰমণত কালি এগৰাকী মহিলাসহ 2 লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হয়। হাতীৰ গছকত মৃত্যু হোৱা লোক দুজন শ্বাহাজুদ্দিন আৰু হনুফা খাতুন বুলি চিনাক্ত কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটানছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি 12:05 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মামণি তালুকদাৰ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, পপী চান্দ, লস্মিতা শইকীয়া। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে ৰমেন কুমাৰ শৰ্মা, বিপুল কলিতা। FM ট্ৰান্সমিটাৰ দীপামণি ডেকা আৰু ষ্টুডিঅ'ৰ মজিয়াত মই চয়ানিকা। পৰাগমালা লাইভ অনুষ্ঠানটি আগবঢ়াব মেনকা বেজে।

0: इस गीत के साथ ही परागमाला कार्यक्रम यही समाप्त होता है।
1: परागमाला। परागमाला।
2: পরাগমালা লাইভ শুনিলে অনুষ্ঠানটি আগবঢ়ালে মেনকা বেজে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
3: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যত। নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ আৰু আকাশবাণীৰ সন্মিলিত উদ্যোগত প্ৰযোজিত এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক দৃষ্টিপাত পাৰ হৈ যোৱা খণ্ডসমূহত। এয়া শুনক বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ 150তম খণ্ড। এইটো খণ্ডত আমি যোৱা প্ৰায় এবছৰ ধৰি শুনি অহা জলবায়ু পৰিৱৰ্তন আৰু পৃথিৱীৰ ভৱিষ্যত সম্পৰ্কীয় ধাৰাবাহিকখনৰ থূলমূলভাৱে আলোচনা কৰিম আৰু কথাবোৰ জুকিয়াই চাম। জলবায়ুৰ পৰিৱৰ্তন আৰু পৃথিৱীৰ ভৱিষ্যত নামৰ ধাৰাবাহিকখন মুঠ 7টা গোটত ভাগ কৰা হৈছিল। প্ৰথমটো গোটৰ 8টা খণ্ডত মূল বিষয়টোৰ আগকথা, বতৰ আৰু জলবায়ু সম্পৰ্কীয় ভৌগোলিক আৰু বৈজ্ঞানিক জ্ঞান আৰু জলবায়ু কেনেদৰে সলনি হয় সেইসমূহ কথা আলোচনা কৰা হৈছিল। প্ৰথম অৱস্থাত বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলৰ বহুতেই গোলকীয় উষ্ণতা বৃদ্ধিৰ কথাটো মানি লোৱা নাছিল। প্ৰথম পৰ্বৰ 2টা খণ্ডত বিশদভাৱে এই কথাবোৰেই আলোচনা কৰা হৈছিল আৰু খাটাংকৈ জনোৱা হৈছিল যে জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা আৰু হ'ব পৰা বিপদ দুৰ্যোগবোৰ দৰাচলতে এৰাব নোৱাৰা বাস্তৱ।
4: লাহি,
5: অঁ,
4: তুমি কি কৰি আছা? পঢ়ি আছা নে টাইম পাছ কৰি আছা?
5: নহয় মা, এই লাইনটো মোৰ কিতাপত আছে, মই জলবায়ুৰ কথা কৈ আছো।
4: ক্লাইমেট, কোনটো ক্লাইমেট? ইয়াতনো এনেকুৱা কি বিশেষত্ব আছে?
5: মা, তুমি নাজানা, তুমি একদম নাজানা। জলবায়ু, আই মিন ক্লাইমেটৰ অৰ্থ হৈছে কোনো এখন ঠাইত বহু দিনৰ পৰা চলি অহা বতৰ। বহু দশকৰ পৰা বায়ুমণ্ডলীয় পৰিস্থিতিৰ গণনাৰে সম্বলিত তথ্যৰ ওপৰত ভিত্তি কৰি এখন

0: ঠাইৰ জলবায়ু নিৰ্ধাৰণ কৰা হয়।
1: লাহি, তুমি বায়ুমণ্ডলীয় পৰিস্থিতিৰ কথা কৈ আছা নহয় জানো? দৈনিক আৰু সাপ্তাহিক বতৰ ইয়াৰ পৰা ভিন্ন। জলবায়ুৰ অধ্যয়নৰ বাবে কমেও 30 বছৰ কালৰ এক দীৰ্ঘ সময় লোৱা হয়।
0: বা মা, তুমি দেখোন বহুত কথাই জানা। যেনে কোনো এখন দেশৰ তাপমান অলপ বেছি হলে সেই দেশখনক গৰম বুলি কোৱা যাব। তুমি জানানে মা, বতৰক দুটা মুখ্য কাৰকে অতিকৈ প্ৰভাৱিত কৰে।
1: মই জানো লাহি, মই মেট্ৰিক দিব লগা ল'ৰা ছোৱালীবোৰক পঢ়াওঁ নহয়। দুটা কাৰক হৈছে তাপমান আৰু অধুবৰ্ষণ।
0: অধুবৰ্ষণ মানে মা?
1: এইবাৰ কিন্তু মই হাঁহিম লাহি। লাহিয়ে নাজানে অধুবৰ্ষণ মানে কি।
0: হ'ব আৰু মা, লাজ দিব নালাগে। মই অৱশ্যে অভিধানৰ অৰ্থটো জানো। অধুবৰ্ষণ মানে যিকোনো বস্তুৰ তললৈ সৰি পৰা অথবা ৰাসায়নিক ক্ৰিয়াত পদাৰ্থৰ তলত গেট পৰা, নহ'লে পানীৰ তলত বগাকৈ চূণৰ গেট পৰা। খনিজ পদাৰ্থখিনিৰ জলীয় ভাপৰ লগত বেলেগ হৈ পৰে, সেয়াই অধুবৰ্ষণ নহয় জানো
1: লাহি? এক অৰ্থত সেয়া অধুবৰ্ষণ হয়, কিন্তু এনেই আমি পানীৰ যিকোনো অৱস্থা তললৈ আহি পৃথিৱীত পৰাকে অধুবৰ্ষণ বোলো। যেনেকৈ বৰষুণ, বৰফ, শিলাবৃষ্টি, নিয়ৰ আদি। এই দুই কাৰকৰ উপৰিও বায়ুৰ বেগ, ৰ'দ, অধুবৰ্ষণৰ সময়, আৰ্দ্ৰতা আদিয়েও প্ৰভাৱ পেলায়।
0: তাৰমানে মা, জলবায়ু হৈছে এখন ঠাইৰ দীৰ্ঘদিনীয়া বতৰৰ অৱস্থা।
1: জলবায়ু হৈছে বহুদিনৰ বতৰৰ পৰিস্থিতিৰ সমন্বিত এক প্ৰতিচ্ছবি।
2: দ্বিতীয় গোটটোত ভালেমান কাৰিকৰী কথা সহজভাৱে আলোচনা কৰা হৈছিল পাঁচোটা খণ্ডত। এই গোটটোত জলবায়ুৰ ওপৰত জীৱ জগতৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা হৈছিল। লগতে অতীজৰে পৰাই হৈ অহা জলবায়ু পৰিৱৰ্তনৰ ঐতিহাসিক আৰু নৃতাত্বিক প্ৰমাণসমূহৰ কথাও আলোচনা কৰা হৈছিল।
3: উত্তৰ গোলাৰ্ধত উত্তৰ মেৰু আৰু দক্ষিণ গোলাৰ্ধত দক্ষিণ মেৰু অৱস্থিত। বছৰজুৰি এই অঞ্চলবোৰত সূৰ্যৰ ৰশ্মি খুব কম পৰে বাবে খুব ঠাণ্ডা হয়।
4: এই অঞ্চলবোৰ ঠাণ্ডা পানী আৰু বৰফেৰে ভৰি থাকে,
5: গতিকে সকলোবিলাক সূৰ্যৰ ওপৰত নিৰ্ভৰশীল। খুৰাই যিধৰণে কৈছিল, উষ্ণমণ্ডলত সূৰ্যৰ ৰশ্মি প্ৰত্যক্ষভাৱে পৰে আৰু নাতিশীতোষ্ণ মণ্ডলত সূৰ্যৰ পোহৰ হেলনীয়াকৈ পৰে বাবে উষ্ণতা মধ্যমীয়া হয়। আনহাতে মেৰু অঞ্চলত আটাইতকৈ কম পোহৰ পৰাৰ বাবে সেই অঞ্চলবিলাক ঠাণ্ডা হয়। সূৰ্যৰ ৰশ্মিয়ে জলবায়ুক কিদৰে প্ৰভাৱিত কৰে?
3: সুন্দৰ প্ৰশ্ন। সূৰ্যৰ ৰশ্মিয়ে জলবায়ুৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তুমিতো জানাই পৃথিৱীখন গোলাকাৰ, সেয়েহে বিষুৱৰ ওচৰত সূৰ্যৰ পোহৰ ঘনীভূত হৈ সৰু অঞ্চল এটাত পৰে, সেয়েহে ই অতি উষ্ণ হয়।
5: অঁ খুৰা, আমি যিমানেই বিষুৱৰ পৰা আঁতৰি যাম, সূৰ্যৰ পোহৰ হেলনীয়া হৈ নিৰ্দিষ্ট কোণত পৰে, নহয়নে?
3: অৰ্থাৎ হেলনীয়া সূৰ্যৰ পোহৰ এটা বৃহৎ অঞ্চলত পৰে, সেইকাৰণে পোনপটীয়াকৈ পৰা ৰশ্মিৰ নিচিনাকৈ উত্তাপ দিব নোৱাৰে। সেইবাবেই বিষুৱৰ পৰা আঁতৰি গ'লেই উষ্ণতা কমি যায়। আৰু এটা ধাৰণা আছে, কিবা এটা যদি পোনপটীয়াকৈ পৰে ই কম ঠাই আগুৰে, আৰু যদিহে হেলনীয়াকৈ পৰে গাঢ়তাৰ পৰিমাণ বেলেগ বেলেগ হয়। একে পৰিমাণৰ তাপ ডাঙৰ অঞ্চল এটাত পৰে বাবে ই কম গৰম হয়।
5: অৰ্থাৎ যিমানেই ওপৰলৈ যাম সিমানেই উষ্ণতা কম হয়।
3: সূৰ্যৰ ৰশ্মিৰ দিশ আৰু উচ্চতা, এই দুটা কাৰণে জলবায়ু প্ৰভাৱিত কৰে।
5: আৰু তেনেকুৱা জলবায়ু প্ৰভাৱিত কৰা কি কাৰণ আছে?
3: ইয়াৰ উপৰিও অন্য বহুতো কাৰণ আছে, যেনে সাগৰৰ ঢৌ, ভূখণ্ড, স্থলাকৃতি, উচ্চতা, অক্ষাংশ আৰু তাত থকা বায়ু, নৈ, পানী ইত্যাদি।
2: তৃতীয় গোটটোত এনেবোৰ তথ্য প্ৰমাণৰ ভিন্ন সুৰী উৎসবোৰৰ কথা আলোচনা কৰা হৈছিল। জলবায়ুৰ পৰিৱৰ্তন অতীজৰে পৰাই হৈ আহিছে, এতিয়াও হৈ আছে আৰু আগলৈও হৈ থাকিব। হোৱাৰ প্ৰমাণবোৰে এনে পৰিৱৰ্তনো সাঁচি থয় আৰু উপযুক্ত প্ৰযুক্তিৰে সেইবোৰ উদ্ধাৰ কৰি হৈ যোৱা পৰিৱৰ্তনৰ ধৰণকৰণ, ব্যাপকতা আৰু কাৰণ আদি বিশ্লেষণ কৰে।
6: পৃথিৱীত থকা প্ৰতিবিধ সম্পদেই সীমিত, মানে প্ৰতিবিধৰেই ভাণ্ডাৰত এক নিৰ্দিষ্ট পৰিমাণৰ সম্পদহে থাকে। এই ধৰক পানী, মানে খোৱা আৰু অন্যান্য কামৰ বাবে ব্যৱহাৰ কৰা পানী। পৃথিৱীত পানীৰ ভাণ্ডাৰ সীমিত, অথচ গোটেই বিশ্বতেই প্ৰতি মুহূৰ্ততেই মানুহে বহু পৰিমাণৰ পানী

0: খৰচ কৰিয়েই থাকে।
1: অঁ, তথাপিওতো আমি এতিয়ালৈকে পানীৰ নাটনিত পৰা নাই।
2: হয় মহাৰাজ, কাৰণ মাজে মাজে বৰষুণ দিয়াৰ ফলত আমি খৰচ কৰি থাকিলেও পানীৰ ভাণ্ডাৰ শেষ নহয়।
0: খাল বিল, নৈ পুখুৰী, সাগৰ মহাসাগৰ আদিৰ পৰা ৰ'দৰ তাপত পানী জলীয় বাষ্পলৈ ৰূপান্তৰিত হৈ মেঘ সৃষ্টি হয়। মেঘত জমা হোৱা পানী মেঘে ধৰি ৰাখিব নোৱাৰিলেই ধৰালৈ বৰষুণ নামি আহে। সেই পানী পিছলৈ আকৌ জলীয় ভাৱ হৈ মেঘ হৈ গৈ
2: আকৌ সেই মেঘৰ পৰাই বৰষুণ হয়। মানে এটা নিজে নিজে চলি থকা প্ৰাকৃতিক প্ৰক্ৰিয়া।
0: হয় মহামন্ত্ৰী ডাঙৰীয়া, এনে প্ৰাকৃতিক প্ৰক্ৰিয়া অহৰহ চলি থাকে বাবেই পানীৰ নাটনি সাধাৰণতে নহয়। মানে পানীৰ পৰা জলীয় বাষ্প, জলীয় বাষ্পৰ পৰা মেঘ আৰু ডাৱৰ, আৰু মেঘ আৰু ডাৱৰৰ পৰা আকৌ পানী।
2: মানে এটা যেন পূৰ্ণ চক্ৰ, বিৰামহীন।
0: সেইকাৰণে মহাৰাজ ইয়াক আমি জলচক্ৰ বুলি কওঁ। আৰু
2: এই প্ৰাকৃতিক জলচক্ৰই হৈছে জীৱনৰ আধাৰ।
0: এতিয়া শুনক মহাৰাজ, শুনক অমাত্যসকল, পানী নহ'লে আমি চলিব নোৱাৰোঁ। ই জীয়াই থকাৰ বাবে অপৰিহাৰ্য। ঠিক সেইদৰে অক্সিজেন নহ'লেও আমি জীয়াই থাকিব নোৱাৰোঁ। একেদৰে কাৰ্বনো জীৱনৰ বাবে অপৰিহাৰ্য। তাৰ লগতে খনিজ পদাৰ্থ আৰু অন্যান্য বহুতো বস্তু আছে। মানুহ, জীৱ জন্তু আৰু উদ্ভিদ আদিক প্ৰকৃতিয়ে স্বয়ংক্ৰিয়ভাৱে এই উপাদানবোৰৰ যোগান ধৰে। আৰু সেয়ে
2: জলচক্ৰৰ নিচিনাকৈ এইবোৰৰ প্ৰত্যেকৰ বাবেই একো একোটা স্বাভাৱিক চক্ৰ আছে।
3: চতুৰ্থটো গোটত জলবায়ু পৰিৱৰ্তনৰ দেখা পোৱা কুপ্ৰভাৱবোৰৰ বিষয়ে আলোচনা কৰা হৈছিল। ইয়াত অন্যান্য কুপ্ৰভাৱৰ লগতে পুৰণি বেমাৰৰ পুনৰ উত্থান আৰু নতুন বেমাৰৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে সজাগ কৰি দিয়া হৈছিল। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে সাধাৰণতে ঠাণ্ডা দেশবোৰত আগতে নোহোৱা বেমাৰ আজাৰবোৰো আজিকালি হ'বলৈ ধৰিছে।
0: এতিয়া আমি জলবায়ুৰ পৰিৱৰ্তনে কেনেকৈনো জৈৱ বৈচিত্ৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে তাৰেই সামান্য আভাস লওঁচোন। তাৰ আগতে আমি জৈৱ বৈচিত্ৰৰ বিষয়ে দুটামান দৰকাৰী কথা জানি ল'ব লাগিব। গাৰ্গী, শ্লাইডখন দিয়াচোন।
4: দিছোঁ ছাৰ।
0: এতিয়া পঢ়ি দিয়াচোন।
4: জৈৱ বৈচিত্ৰ সম্পৰ্কীয় দৰকাৰী কথা। এক, প্ৰতিটো জৈৱ ব্যৱস্থাৰে একো একোটি একক তথা অনন্য পৰিৱেশতন্ত্ৰও থাকে। সেই পৰিৱেশতন্ত্ৰতহে সি বাচিবৰ্তি বংশবৃদ্ধি কৰি থাকিব পাৰে।
5: দুই, ঠাই আৰু সময়ৰ পৰিৱৰ্তনৰ ফলত জৈৱ ব্যৱস্থাবোৰৰ স্বৰূপ আৰু ধৰণকৰণ সলনি হৈ থাকে। এনে পৰিৱৰ্তনবোৰ সঠিকভাৱে অধ্যয়ন কৰাটো বেছ প্ৰত্যাহ্বানমূলক।
0: এৰা, প্ৰত্যাহ্বান স্বত্বেও বিজ্ঞানীসকলে কিন্তু এইবোৰ দিশত ভালেখিনি অগ্ৰগতিয়ে লাভ কৰিছে। সময়ৰ লগে লগে প্ৰাকৃতিকভাৱে জলবায়ুৰ পৰিৱৰ্তন হৈ আহিছে। এই পৰিৱৰ্তনৰ সময় অতি দীঘলীয়া, লাখ বা নিযুত বছৰৰ হিচাপত। তেনে সুদীৰ্ঘ কালজোৰা প্ৰাকৃতিক পৰিৱৰ্তনত জৈৱ বৈচিত্ৰই খাপ খুৱাই চলাৰ বাবে সময় পায় আৰু সেইমতে প্ৰয়োজনীয় ৰূপান্তৰো ঘটে। কিন্তু মানুহে সৃষ্টি কৰা বিভিন্ন কাৰকৰ বাবে হোৱা জলবায়ুৰ পৰিৱৰ্তনবোৰ অতি খৰতকীয়া। সেয়ে জৈৱ বৈচিত্ৰই তেনেবোৰ পৰিৱৰ্তনৰ সৈতে নিজকে খাপ খুৱাই চলিব নোৱাৰে। গোলমাল ঠিক তাতেই।
5: তাৰমানে ছাৰ, গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে সমুদ্ৰৰ জলপৃষ্ঠ উফন্দি উঠি উপকূল ডুবাই পেলোৱাৰ ফলত সাগৰ আৰু উপকূল অঞ্চলৰ জৈৱ বৈচিত্ৰ বেয়া ধৰণে ক্ষতিগ্ৰস্ত হ'ব।
0: হ'বতো, কিছুমানৰ স্বৰূপ সলনি হৈ যাব, কিছুমান হয়তো বিলুপ্তই হৈ যাব। আটাইতকৈ ডাঙৰ কথা, এনেবোৰ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাব নোৱাৰা বাবে জীৱ জন্তুৰ প্ৰজনন চক্ৰ, মানে পোৱালি জন্ম দিয়াৰ নিৰ্দিষ্ট প্ৰক্ৰিয়াও বেয়া ধৰণে ক্ষতিগ্ৰস্ত হৈ পৰিব।
4: ছাৰ, তেনেহ'লে উদ্ভিদৰো পৰাগৰেণু সংযোগ প্ৰক্ৰিয়া ক্ষতিগ্ৰস্ত নহ'বনে?
0: নিশ্চয় হ'ব স্নেহা। ইয়াৰ ফলতো জৈৱ বৈচিত্ৰৰ হীন দেৰি হ'ব, বিস্তৰ ক্ষতি সাধন হ'ব আৰু কিছুমান প্ৰজাতি লোপেই পাই যাব। তোমালোকে এটা কথা মন কৰিবা, স্থানীয় জলবায়ুৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত জৈৱ বৈচিত্ৰৰ ভূমিকা অপৰিসীম আৰু অতি ব্যাপক। সেয়ে জৈৱ বৈচিত্ৰৰ আমূল পৰিৱৰ্তনেও জলবায়ু পৰিৱৰ্তনক দ্ৰুত আৰু প্ৰতিকূল কৰি তুলিব পাৰে।
3: গোলকীয় উষ্ণতা বৃদ্ধিৰ আৰু এটা ডাঙৰ সমস্যা, ডাঙৰ প্ৰত্যাহ্বান হৈছে জলবায়ু পৰিৱৰ্তনৰ বাবে সৃষ্টি হোৱা শৰণাৰ্থীৰ সমস্যা। এই শৰণাৰ্থীৰ সমস্যাটোৰ সৈতে পাৰিৱেশিক, আৰ্থসামাজিক আৰু ৰাজনৈতিক কথাবোৰো জড়িত হৈ আছে। এই সমস্যাৰ আনুষংগিক আৰু যিবোৰ সমস্যা, সেইবোৰ পঞ্চম পৰ্বত ছটা খণ্ডত উপস্থাপন কৰা হৈছে।
6: গ্ল'বেল ৱাৰ্মিং মানে পৃথিৱীৰ উষ্ণায়ন হৈছে আমাৰ পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি হোৱা পৰিঘটনা, যি

0: দুৰ্ঘটনা এটা দীঘলীয়া সময় জুৰি ঘটি আছে। ৰিংকি, তুমি কোৱাচোন, পৰিৱেশৰ পৰিৱৰ্তন মানে কি বুজা?
1: মানে আনোৱাৰ দাদা, পৰিৱেশৰ যেতিয়া পৰিৱৰ্তন হয় তেতিয়া পৃথিৱীৰ তাপমাত্ৰা একেৰাহে কম একেৰাহে বেছি অথবা একোটা দীঘলীয়া সময় জুৰি কম বেছি পৰিমাণে সলনি হৈ থাকে। ইয়াৰ ফলত প্ৰাণী আৰু পৰিৱেশৰ বিভিন্ন পৰিৱৰ্তন হোৱা দেখা যায়। সেয়েহে কোৱা হয় যে পৰিৱেশৰ পৰিৱৰ্তন আৰু পৃথিৱীৰ তাপমাত্ৰাৰ পৰিৱৰ্তন দুয়ো দুটা বেলেগ বেলেগ পৰিঘটনা হলেও দুয়োটা পৰিঘটনাৰ ইটোৰ সৈতে সিটোৰ সম্পৰ্ক আছে।
2: বাহ, ধুনীয়া হৈছে আলোচনা চলাই থকা।

0: পঞ্চম পৰ্বত ছটা খণ্ডত উপস্থাপন কৰা হৈছে।
1: গ্লোবেল ৱাৰ্মিং মানে পৃথিৱীৰ উষ্ণায়ন হৈছে আমাৰ পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি হোৱা পৰিঘটনা, যি পৰিঘটনা এটা দীঘলীয়া সময় জুৰি ঘটি আছে। ৰিংকি, তুমি কোৱাচোন, পৰিৱেশৰ পৰিৱৰ্তন মানে কি বুজা?
2: মানে আনোৱাৰ দাদা, পৰিৱেশৰ যেতিয়া পৰিৱৰ্তন হয় তেতিয়া পৃথিৱীৰ তাপমাত্ৰা একেৰাহে কম একেৰাহে বেছি অথবা একোটা দীঘলীয়া সময় জুৰি কম বেছি পৰিমাণে সলনি হৈ থাকে। ইয়াৰ ফলত প্ৰাণী আৰু পৰিৱেশৰ বিভিন্ন পৰিৱৰ্তন হোৱা দেখা যায়। সেয়েহে কোৱা হয় যে পৰিৱেশৰ পৰিৱৰ্তন আৰু পৃথিৱীৰ তাপমাত্ৰাৰ পৰিৱৰ্তন দুয়ো দুটা বেলেগ বেলেগ পৰিঘটনা হলেও দুয়োটা পৰিঘটনাৰ ইটোৰ সৈতে সিটোৰ সম্পৰ্ক আছে।
0: বাহ, ধুনীয়া হৈছে আলোচনা চলাই থাকা।
1: এতিয়া আমি আহোঁ পৰিৱেশ পৰিৱৰ্তনৰ বাবে সৃষ্টি হোৱা শৰণাৰ্থীসকলৰ কথালৈ।
0: এৰা, এই শৰণাৰ্থীসকলক লৈ বিভিন্ন সমস্যাও হয়, সেই কথাবিলাক।
2: হয় বাইদেউ।
1: জোনালী, তুমি কোৱাচোন, এই শৰণাৰ্থীসকল কোন, তেওঁলোক কেনেদৰে শৰণাৰ্থী হ'বলগীয়া হ'ল?
3: পৰিৱেশৰ পৰিৱৰ্তনৰ মূলতে তিনিবিধ সালসলনি মনত ৰখা হয়। এই সালসলনি তিনিবিধ হঠাতে হ'ব পাৰে বা লাহে লাহে বহু বছৰৰ সময়লৈ হ'ব পাৰে। এই তিনিবিধ পৰিৱৰ্তন হৈছে সমুদ্ৰপৃষ্ঠৰ চূড়ান্ত পৰিৱেশৰ পৰিৱৰ্তনৰ পৰিঘটনা, যেনে টাইফুন, বৃহৎ সামুদ্ৰিক ধুমুহা আৰু খৰাং বতৰ।
0: ৰিংকিয়ে কিবা ক'বা?
2: হয় বাইদেউ, পৃথিৱীৰ বিভিন্ন পৰিৱৰ্তনকে ধৰি তাপমাত্ৰাৰ পৰিৱৰ্তনক যদি বিশেষভাৱে ধৰা হয় তেন্তে ইয়াৰ ফলত সৃষ্টি হোৱা শৰণাৰ্থী সমস্যাটো এটা বিৰাট সমস্যা। এই সমস্যাটোৰ আকৌ তিনিবিধ মূল কাৰক আছে।
0: কি কিনো বাৰু?
2: প্ৰথমবিধ হৈছে সমগ্ৰ বিশ্বৰ পৰিস্থিতি, দ্বিতীয়বিধ হৈছে পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধিৰ সমস্যা, আৰু তৃতীয়বিধ হৈছে পৰিৱেশ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাব নোৱাৰি কৰা প্ৰব্ৰজনৰ সমস্যা। আৰু এই তিনিবিধ কাৰক সম্প্ৰতি সমগ্ৰ বিশ্বতে সমান।
0: পিছে ইমানবোৰ বেয়াৰ মাজতো জলবায়ু পৰিৱৰ্তনৰ দুই এটা ভাল প্ৰভাৱো নোহোৱা নহয়। এই বিষয়ে পঞ্চম পৰ্বৰে আন এটা খণ্ডত বহলাই আলোচনা কৰা হৈছে।
4: আপুনি ঠিক কথাই কৈছে, কিন্তু এইবোৰৰ মাজতে এনে কিছুমান যোগাত্মক দিশো দেখা গৈছে যিটো হয়তো আগতে কেতিয়াও হোৱা নাছিল, আৰু যাৰ ফলত আমাৰ জীৱনত কিছুমান ভাল ভাল ঘটনাও সংঘটিত হৈছে। ইয়াৰ এটা উদাহৰণ হৈছে কিছুমান শস্যৰ জীৱনকাল বাঢ়ি গৈছে।
5: ডক্টৰ গাৰ্গি, মই যিখন ছেমিনাৰৰ কথা কৈছিলোঁ তাত বিশেষজ্ঞসকলে জলবায়ু পৰিৱৰ্তনৰ ফলত কিছুমান শস্যৰ উৎপাদন ক্ষমতা বাঢ়ি যোৱা বুলি উল্লেখ কৰিছিল। লগতে কৈছিল যে যিবোৰ অতি ঠাণ্ডা ঠাইত খেতি কৰাটো অসম্ভৱ, তাতো জলবায়ু পৰিৱৰ্তনৰ বাবে কৃষিকাৰ্য সম্ভৱপৰ হৈ উঠিছে। ইয়াৰ উপৰিও সামুদ্ৰিক যাতায়াত ব্যৱস্থাৰ বাবে জলবায়ু পৰিৱৰ্তন বৰদান হিচাপে পৰিগণিত হৈ পৰিছে। ইয়াৰ ফলত সামুদ্ৰিক পথেৰে ব্যৱসায় বাণিজ্য অতি সুবিধাজনকো হৈ উঠিছে।
4: আপুনি কিজানি সেই ছেমিনাৰখনত এই কথাবোৰ শুনি আচৰিত হৈ গৈছিল, ভাবিছিল চাগৈ কি নাভূত নাচৰুত কথাবোৰ আলোচনা কৰি আছে, এইবোৰ জানো সঁচাকৈয়ে সম্ভৱপৰ হয়।
0: একদম হয় দেই, কথাবোৰ শুনি ময়ো আচৰিত হৈছোঁ, সঁচাকৈয়ে জানো এইবোৰ সম্ভৱপৰ হয়।
4: একো আচৰিত কথা নহয়, বাস্তৱিকতে বৰ্তমান জলবায়ু পৰিৱৰ্তনৰ যোগাত্মক দিশসমূহৰ ওপৰতো গুৰুত্ব দিবলগীয়া পৰ্যায় এটা পাইছেহি।
0: যোৱা প্ৰায় পাঁচ দশক জুৰি আন্তৰ্জাতিক পৰ্যায়ত বিভিন্ন আলোচনা, সংসদ, কৰ্ম আঁচনি আদি অনুষ্ঠিত কৰি থকা সত্ত্বেও জলবায়ু পৰিৱৰ্তনৰ সমস্যাটো সমাধান হোৱা নাই, বৰং জটিলৰ পৰা জটিলতৰহে হৈ গৈছে। ঠিক এইবোৰ কথাকেই ষষ্ঠ পৰ্বত খৰচি মাৰি আলোচনা কৰা হৈছে।
6: কিয়োটো সন্মিলনখন 1997 চনত হৈছিল, সভাখনত চুক্তিখনৰ মীমাংসা কৰিবলৈ ঠিক কৰা হৈছিল, নহয়নে বাৰু?
7: তুমি একেবাৰে ঠিক কথাই কৈছা। কিয়োটো চুক্তিখনৰ দুটা পৰ্ব আছে, প্ৰথমটো 2008ৰ পৰা 2012লৈ আৰু দ্বিতীয়টো 2013ৰ পৰা 2020লৈ। যুক্তৰাষ্ট্ৰৰ বাহিৰে সকলো স্বাক্ষৰ কৰা ৰাষ্ট্ৰই প্ৰথমচোৱা সময়ত নিষ্ঠাৰে যোগদান আগবঢ়াইছিলে।
6: দ্বিতীয়টো পৰ্বত কি হ'ল?
7: 39খন স্বাক্ষৰ কৰা দেশ আৰু ইউৰোপৰ ৰাষ্ট্ৰসমূহে কিয়োটো চুক্তিৰ দ্বিতীয়টো পৰ্বত সন্মতি জনালে।
8: মই বুজি পাইছোঁ, কিন্তু চুক্তিসমূহ কি আছিল? যদি যুক্তৰাষ্ট্ৰই ইয়াক মানি লোৱা নাই তেনেহ'লে বাকীবোৰ দেশে কিয় মানি ল'ব লাগে?
7: বাৰু কৈছোঁ শুনা। প্ৰথমবাৰত 1990 চনত নিৰ্গত হোৱাতকৈ 5% সেউজ গৃহৰ গেছ নিৰ্গমন কম কৰা হৈছিল।
8: 5% যথেষ্ট কম, তেতিয়াহ'লে যুক্তৰাষ্ট্ৰ চৰকাৰে কিয় মানি নল'লে?
9: আচল পৰিসংখ্যাত 5% যথেষ্ট ডাঙৰ ভাগ এটা। তুমি তেল, কয়লা আৰু প্ৰাকৃতিক গেছৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে কমাব লাগিব, তার মানে

0: আমেরিকান জীবনধারার লগত আপোচ করব লাগিব। আর এই আপোচ করার সাহস বিভিন্ন কারণত কোনো এখন দেশের সরকারের নাই।
1: ইন্ধনৰ ব্যৱহাৰৰ বিষয়েও এটা খণ্ডত এনেদৰে কোৱা হৈছিল।
2: নিৰ্মলা, এই সমীক্ষাৰ পৰা দেখা গৈছে যে প্ৰায়ভাগ ঘৰে তেওঁলোকৰ ইন্ধনৰ বাবে কয়লা আৰু খৰি ব্যৱহাৰ কৰে। আমি সকলোৱে জানো যে এই ইন্ধনসমূহে অত্যাধিক সেউজ গৃহ গেছ উৎপাদন কৰে। মোৰ প্ৰশ্ন হৈছে, ইয়াৰ মানে এইটো নেকি যে এই ঘৰসমূহে বায়ুমণ্ডলত অধিক মাত্ৰাত কাৰ্বন নিষ্কাশন কৰিছে?
3: অলপ সঁচা কথা, কয়লা জ্বলালে বায়ুমণ্ডললৈ অকল কাৰ্বন ডাই অক্সাইডেই নিৰ্গত নহয়, ইয়াৰ লগত বহুতো কাৰ্বন পদাৰ্থ ওলাই যায়। যেনেকৈ কাৰ্বন ডাই অক্সাইডে গোলকীয় উষ্ণতা বঢ়ায়, তেনেকৈ কাৰ্বন পদাৰ্থবোৰ স্বাস্থ্যৰ বাবে অতি অনিষ্টকাৰী।
2: নিৰ্মলা, পৃথিৱীত মানুহৰ জনসংখ্যা আৰু প্ৰযুক্তি বাঢ়ি অহাৰ লগে লগে প্ৰত্যেক দিনাই ইন্ধনৰ ব্যৱহাৰ বাঢ়ি আহিছে। এই বাঢ়ি অহা ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতাই গোলকীয় বায়ুমণ্ডলত এক ঋণাত্মক প্ৰভাৱ পেলাইছে নেকি?
3: ভাল প্ৰশ্ন কৰিছা। আন্তৰ্জাতিক শক্তি অভিকৰণৰ এক নতুন অধ্যয়নে এই কথা সঁচা নহবও পাৰে বুলি ঠাৱৰ কৰিছে।
2: সঁচা নহয় কিন্তু কিয়?
3: এৰা, ইয়াক বুজিবৰ বাবে নতুন শক্তি কি জানিব লাগিব।
2: নতুন শক্তি? ইয়াৰ মানে কি? মই জনাত শক্তিটো চিৰন্তন।
3: নহয় বিমল, নতুন শক্তি হৈছে কম প্ৰদূষণ কৰি আমাৰ প্ৰাকৃতিক সম্পদৰ পৰা অৰ্জিত শক্তি, যেনে কয়লা জুইত ৰন্ধাৰ বিপৰীতে ইন্ধন গেছ ব্যৱহাৰ কৰা। যদিও দুয়োবিধেই প্ৰাকৃতিক সম্পদেই ব্যৱহাৰ কৰিছে, কিন্তু উন্নত প্ৰযুক্তিৰ বাবে এটাই আনটোতকৈ কম প্ৰদূষণ কৰে।
1: আৰু সপ্তম তথা শেষ পৰ্বত আমাৰ দেশৰ ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰায় সকলো দিশ সামৰি আলোচনা কৰা হৈছিল। এই আলোচনা মুঠতে 16টা খণ্ডত সামৰা হৈছিল। জলবায়ু পৰিৱৰ্তনৰ এটা দুৰ্যোগেই হৈছে প্ৰাকৃতিক বান, ধুমুহা, সাগৰীয় ঘূৰ্ণী, চুনামি ইত্যাদি। বতৰ বিজ্ঞানত আধুনিক উচ্চমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰিলে সময় থাকোঁতেই এইবোৰৰ প্ৰশমন বেছ ভালদৰেই কৰিব পাৰি। উপকূল অঞ্চলত এনে দুৰ্যোগৰ আগজাননী পোৱাৰ লগে লগেই বিপদসংকুল অঞ্চলবোৰ খালী কৰি পেলোৱাৰ ব্যৱস্থা হোৱাৰ পৰাই ক্ষয় ক্ষতিৰ পৰিমাণ ভালেখিনি কমি গৈছে।
4: এয়া আজিৰ বিশেষ বাতৰি। কেৰালাৰ কোৱালাম জিলাৰ এটা সৰু দ্বীপ লাহে লাহে পানীৰ তললৈ সোমাই গৈছে। স্থানীয় বাসিন্দাসকল সেই স্থানৰ পৰা পলাবলৈ আৰম্ভ কৰিছে। এই আশংকা কৰা গৈছে সেই বাসিন্দাসকলো বাঢ়ি অহা পৰিৱেশ শৰণাৰ্থীৰ তালিকাত অন্তৰ্ভুক্ত হ'বগৈ।
5: হেই হৰি, বৰ বেয়া কথা হ'ল।
6: মই আহি আছো, অলপ সময় অপেক্ষা কৰক।
7: বাইদেউ, গুড মৰ্ণিং।
6: গুড মৰ্ণিং।
7: অ, আপুনি বাতৰি শুনি আছে? কি যে সাদৃশ্য!
6: সাদৃশ্য? আপুনি কি ক'ব খুজিছেনো?
7: আচলতে মই আৰু অমল সেই সৰু দ্বীপটোৰ পৰা এইমাত্ৰ উভতি আহিছোঁ।
6: বাতৰিত উল্লেখ কৰা দ্বীপটো মোৰ বোধেৰে মনৰ দ্বীপ নহয়নে?
7: হয় বাইদেউ, কেইদিনমানৰ আগতে হৈ যোৱা বানপানীৰ পাছত দ্বীপটোৰ অৱস্থা অতিকৈ বেয়া।
6: ইয়াৰ বিষয়ে কিছু খবৰ বাতৰি কাকতবোৰত ওলাইছিল। যিহেতু মই যোৱা তিনিমাহে বিদেশত আছিলোঁ, মই সবিশেষ খবৰ একো নাপালোঁ।
7: বাইদেউ, 13.5 বৰ্গ কিলোমিটাৰৰ এই মুনৰু দ্বীপৰ একো ভৱিষ্যত নোহোৱা হৈছে। স্থানীয় বাসিন্দাৰ মতে 20 বছৰ আগে এই দ্বীপৰ পৰিৱেশ অতিকৈ মনোৰম আছিল।
6: অৰ্জুন, প্ৰথমতে কোৱাচোন, তোমালোক সেই দ্বীপলৈ কিয় গৈছিলা?
7: চৰি, বেয়া নাপাব বাইদেউ, মই আগতে আচলতে ক'ব লাগিছিল। অমলে পৰিৱেশ বিজ্ঞানত স্নাতকোত্তৰ কৰি আছে। আমি অমলৰ কামতেই মুনৰু দ্বীপলৈ গৈছিলোঁ।
6: অমল, তোমাৰ প্ৰকল্পটো কিহৰ ওপৰত?
8: মই পৰিস্থিতিতন্ত্ৰৰ ওপৰত, মানে সদ্যহতে হৈ যোৱা বানপানীৰ প্ৰভাৱৰ ওপৰত এটা সৰু প্ৰকল্প কৰি আছো।
6: বৰ ভাল, বৰ ভাল। বাৰু কোৱাচোন, তোমাৰ প্ৰকল্পটোৰ কথাই অলপ শুনো।
7: হয় বাইদেউ, আপুনি জানেই এই সৰু সৰু দ্বীপপুঞ্জবোৰ এসময়ত নাৰিকল গছৰ বাবে বিখ্যাত আছিল। সমগ্ৰ ঠাইখিনি পলসৰ অলেখ তৰপেৰে ভৰ্তি হৈ আছিল। এতিয়া কিন্তু সেই পলসো নাই আৰু সেই নাৰিকল গছো নাই।
8: বাতৰি কাকতত সদ্যহতে ছপা হোৱা প্ৰবন্ধ এটাত দ্বীপটো তললৈ সোমাই যোৱাৰ ৰহস্য আৰু স্থানীয় বাসিন্দাসকলৰ দুৰ্ভোগৰ কথা উল্লেখ কৰিছিল।
7: এতিয়া পানী স্থানীয় বাসিন্দাৰ কাৰণে অনিমন্ত্ৰিত অতিথি যেন হৈ পৰিছে। এই পানী প্ৰায় সদায় সোমায়, যাৰ ফলত ঘৰৰ বেৰাবোৰ প্ৰায় সেমেকি থাকে। তদুপৰি চোতালবোৰো ঘোলা পানীৰ পুখুৰীৰ নিচিনা হৈ থাকে।
8: তেওঁলোকে ভয় কৰে যে লাহে লাহে এই পানীয়ে তেওঁলোকৰ মাটিবোৰ নোহোৱা কৰি পেলাব আৰু অদূৰ ভৱিষ্যতে মানচিত্ৰৰ পৰা এই দ্বীপটো নোহোৱা হৈ যাব।
1: কেৱল উদ্যোগৰ আৱৰ্জনাক লৈয়ে ব্যস্ত থাকিলে কৃষিক্ষেত্ৰৰ প্ৰদূষণে ভয়াৱহ আকাৰ ধাৰণ কৰে।

0: কৰে। আৰু কেৱল চহৰ নগৰৰ বৰ্ধিত প্ৰদূষণক লৈ মূৰ্ঘমাই থাকিলে গাঁও আৰু পাহাৰীয়া অঞ্চলবোৰৰ প্ৰদূষণে গা কৰি উঠে।
1: গোলকীয় উষ্ণতাৰ প্ৰভাৱ ইতিমধ্যে পৰিছেই আৰু ইয়াৰ প্ৰভাৱ বিভিন্ন ক্ষেত্ৰত পৰা দেখাও গৈছে। ঠিক আছে বাৰু, আজি মই তোমালোকক ভাৰতৰ বেলেগ বেলেগ ক্ষেত্ৰসমূহত কেনেদৰে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে তাৰ বিষয়ে কিছু কথা ক'ম।
2: বৰ ভাল কথা। আপুনি কোৱা কথাবোৰৰ পৰা নন্দুৰ প্ৰজেক্ট কৰিবলৈ সহজ হ'ব আৰু এজন জ্যেষ্ঠ পত্ৰকাৰ হিচাপে ৰাজশ্ৰীয়েও গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হোৱা অপকাৰিতাসমূহৰ বিষয়ে বহু কথা জানি বুজি আনকো বুজাব পাৰিব, হয়তো বিভিন্ন মাধ্যমত প্ৰচাৰো কৰিব পাৰিব।
3: এতিয়া আজি মই আমাক জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ওপৰত কিছু কথা ক'লে ভাল পাম।
4: মই কিন্তু এটা কথাই জানো যে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধি এই দুয়োটা পৰিঘটনাই কেৱল বায়ুমণ্ডলতে সংঘটিত হৈ আছে।
3: বাহ নন্দু বাবা, তুমিতো ধুনীয়া কথা কৈছা। এতিয়া বাৰু আমি আজিমৰ পৰাই শুনোচোন আচলতেনো ঘটনাটো কি চলি আছে।
1: ঠিক আছে বাৰু, শুনা তেনেহ'লে। ভাৰতবৰ্ষৰ অৰ্ধশুষ্ক পৰিৱেশ থকা ঠাইসমূহ যেনে ধৰা ৰাজস্থান, মধ্য পাৰ্বত্য অঞ্চল অথবা মালব্য অঞ্চল আদিৰ কথাকে প্ৰথমে কওঁ আহা। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত পশ্চিম ভাৰতৰ অৰ্ধশুষ্ক অঞ্চলসমূহত অত্যাধিক বৰষুণ হোৱা দেখা গৈছে, যাৰ বিপৰীতে মধ্য ভাৰতত 2050 চনলৈ শীতকালত হ'বলগীয়া বৰষুণৰ পৰিমাণ 10-20% কমাৰ আশংকাই দেখা দিছে।
2: ঠিক কৈছা আজিম, উত্তৰ ভাৰতত এই শতিকাৰ শেষৰ ফাললৈ বায়ুমণ্ডলৰ তাপমান 3.5 ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনীয়তাই দেখা দিছে। বায়ুমণ্ডলৰ বৰ্ধিত উষ্ণতা আৰু কাৰ্বন ডাই অক্সাইডৰ ফলত এই ঠাইসমূহত ঘেঁহু আৰু মাকৈৰ উৎপাদনৰ ওপৰত প্ৰভাৱ পৰিছে।
1: চাৰিকা, তুমি হয়তো জানাই যে চাউল আৰু গোমধানো এই অঞ্চলবোৰত উৎপাদন কৰা হয় আৰু এনেধৰণৰ খেতিৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা আছে। বুন্দেলখণ্ডৰ নিচিনা মধ্যমীয়া পাহাৰীয়া অঞ্চলত হোৱা খেতিৰ মাটিৰ 25% কম মাটিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ দেখা পোৱা আন এটা দিশ হৈছে তীব্ৰ হাৰত হোৱা ধুমুহা আৰু বতৰৰ ক্ষিপ্ৰ পৰিৱৰ্তন।
4: যেনেদৰে উৰিষ্যাত দেখা দিয়া প্ৰবল ধুমুহা, এয়াও জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ যেনে পাইছো।
3: নন্দু,
0: আমি জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় এই 52 খণ্ডৰ ধাৰাবাহিকখনৰ পৰা প্ৰায় আটাইবোৰ কথাই জানিব পাৰিলো, আটাইবোৰ দিশৰ সৈতে পৰিচিত হলো।
1: আমাৰ ইয়াৰ পিছে অতীজৰে পৰাই নৈৰ পাৰ আৰু ঘাটবোৰত বিভিন্ন ধৰণৰ বৰ্বৰ গছ গছনি ৰোৱাৰ প্ৰথা চলি আহিছে। এইবোৰে গৰাখহনীয়াত সহায় কৰে, কিন্তু ঝাওবন জাতীয় গছে উৰিষ্যা, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ আদিৰ দৰে উপকূল এলেকাবোৰত বৰ ভাল কাম দিয়া দেখা গৈছে। গতিকে এই ধৰণৰ আঁচনি হাতত লৈ নিশ্চয় চাব পাৰি।
5: হয় ছাৰ, আৰু এইখন চাওকচোন, এয়া হ'লগৈ শীতকালৰ গছ গছনি আৰু অৰণ্য। এইবোৰকে ধৰি মুঠতে আমাৰ 16 ধৰণৰ অৰণ্য আৰু গছ গছনি আছে আৰু এইবোৰৰ উপযোগিতাও বেলেগ বেলেগ।
2: আৰু এটা কথা, এই বিভিন্ন ধৰণৰ অৰণ্য আৰু গছ গছনিবোৰ কেইবা ধৰণৰ জৈৱ বৈচিত্ৰৰ আকৰ আৰু জৈৱ বৈচিত্ৰই পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰাত সহায়ো কৰে। অনন্য জৈৱ বৈচিত্ৰৰে ভৰা পৃথিৱীৰ 12খন দেশৰ ভিতৰতেই কিন্তু আমাৰ দেশখনো পৰে।
5: তাৰমানে বাইদেউ, অৰণ্য এলেকা যিমানেই বেছি হ'ব সিমানেই ভাল, সিমানেই পৰিৱেশ নিকা হৈ থাকিব, কাৰণ অৰণ্যই হৈছে এক ধৰণৰ স্বয়ংক্ৰিয় কাৰ্বন শোষক ব্যৱস্থা। বাৰু বাইদেউ, দেশৰ মুঠ মাটিকালিৰ কিমানমান অংশত অৰণ্য থকাটো পৰিৱেশৰ কাৰণে ভাল?
2: আচলতে 2017 চনত আমাৰ দেশৰ অৰণ্য এলেকা দেশৰ মাটিকালিৰ প্ৰায় 21.5% আছিল, এতিয়া সেই পৰিমাণ প্ৰায় 24.5% হৈছেগৈ। কিন্তু আমাৰ লক্ষ্য এই পৰিমাণ মুঠ মাটিকালিৰ 1/3 হ'ব লাগে।
0: জলবায়ু পৰিৱৰ্তনৰ এই প্ৰত্যাহ্বান আগত কেইবা দশকলৈও থাকিব, অৱশ্যে তাৰ তীব্ৰতা হ্ৰাস হ'ব পাৰে, কিন্তু নতুন ৰূপত নতুন সাজত এইবোৰে ভুমুকি মাৰিয়েই থাকিব, বিজ্ঞানী প্ৰযুক্তিবিদসকলক বিমূৰত পেলায়েই থাকিব। ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ 51তম খণ্ড শুনিলে। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই।

0: বিজ্ঞান ধাৰাবাহিক জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰাৰ সিদ্ধান্ত ইউ জি চিৰ, ৰাজ্যৰ উন্নয়ন জনকল্যাণ আৰু আন্তঃৰাজ্যিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ একাধিক বৈঠক, কোকৰাঝাৰৰ মহামায়া বনাঞ্চলত মূল্যৱান শাল গছ কটা ঘটনা সংক্ৰান্তত আৰু তিনিজন অবৈধ কাঠ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ গুজৰাট টাইটানছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। বিশ্ববিদ্যালয় অনুদান আয়োগ ইউ জি চিয়ে শিক্ষাৰ্থীসকলক অধ্যয়নকালতে ব্যৱহাৰিকভাৱে দক্ষ কৰি তোলাৰ লক্ষ্যৰে অভিলাষী পদক্ষেপ লৈছে। সেই অনুসৰি আয়োগে কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰিছে। ইউ জি চিয়ে প্ৰকাশ কৰা অনুসৰি অধ্যয়নৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে চাকৰিমুখী ব্যৱহাৰিক দক্ষতা গঢ় লৈ উঠে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আয়োগে ভৱিষ্যতে উচ্চ শিক্ষাৰ বাবে গৱেষণাত ব্ৰতী হবলৈ বিচৰা ছাত্ৰ ছাত্ৰীসকলে ৰিচাৰ্চ টুলছ, ডাটা এনালাইচিছ লেবৰেটৰী প্ৰকল্পৰ বাস্তৱ অভিজ্ঞতা দিয়াৰো ব্যৱস্থা কৰিছে। ইউ জি চিয়ে এই সন্দৰ্ভত ইতিমধ্যে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ কলা, বিজ্ঞান, বাণিজ্যসহ সকলো শাখাৰ চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিদ্যাৰ্থীসকলৰ বাবে এই ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক হ'ব। তদুপৰি তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন দাখিলৰ পথ প্ৰশস্ত ৰখা হৈছে। ইউ জি চি অনাৰ্ছ তথা ইউ জি চি অনাৰ্ছ উইথ ৰিচাৰ্চ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে যিকোনো বেচৰকাৰী বা চৰকাৰী সংস্থাত ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। সকলো শিক্ষাৰ্থীয়ে চতুৰ্থ ষান্মাসিক অৰ্থাৎ দ্বিতীয় বৰ্ষ সমাপন কৰাৰ পাছত প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। এই প্ৰশিক্ষণ 60ৰ পৰা 120 ঘণ্টাৰ হ'ব। অৱশ্যে চাৰিবছৰীয়া অনাৰ্ছ উইথ ৰিচাৰ্চ পাঠ্যক্ৰমত

0: অধ্যয়নৰত শিক্ষাৰ্থীসকলক অষ্টম ষান্মাসিকত 360 ঘণ্টা অৰ্থাৎ সম্পূৰ্ণ ছমাহেই ৰিচাৰ্চ প্ৰজেক্ট অথবা থেচিছ জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ উন্নয়ন, জনকল্যাণ আৰু আন্তঃৰাজ্যিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে কালি একাধিক বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ সৈতে হোৱা বৈঠকত 2029 চনৰ ভিতৰত শিশুৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ কম কৰা, চিকিৎসালয়সমূহত পৰ্যাপ্ত স্বাস্থ্যকৰ্মী, চাহ বাগিচাৰ চিকিৎসালয়সমূহৰ উন্নয়ন, বিনামূলীয়া ৰোগ চিনাক্তকৰণ কাৰ্যসূচী, বৃহৎ স্বাস্থ্য শিবিৰ আৰু স্বাস্থ্য বিষয়ক অন্য গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ অগ্ৰগতি সম্পৰ্কে বিস্তৃতভাৱে পৰ্যালোচনা কৰে। একেদৰে ড০ শৰ্মাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ তথা আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু ৰাষ্ট্ৰীয় ঘাইপথ পৰিবহণ ব্যৱস্থাপনা লিমিটেডৰ বিষয়ববীয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত গহপুৰ নুমলীগড় সুৰংগ, গুৱাহাটী শিলচৰ এক্সপ্ৰেছৱে, কাজিৰঙা এলিভেটেড কৰিডৰ, কামাখ্যা ৰজ্জুপথৰ দৰে আন্তঃগাঁথনি প্ৰকল্পসমূহৰ অগ্ৰগতিৰ মূল্যায়ন কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰূপায়ণ হৈ থকা প্ৰকল্পসমূহৰ কাম ত্বৰান্বিত কৰি সময়মতে সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধানৰ দিশে শীঘ্ৰে অগ্ৰসৰ হ'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ লক্ষ্যৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা প্ৰতিনিধি দলে কালি দিছপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ শৰ্মাই কয় যে এই আলোচনাকালত তেওঁলোকে অসম মেঘালয় সীমান্তৰ বিষয়ৰ উপৰি বিভিন্ন আন্তঃৰাজ্যিক প্ৰসংগত মত বিনিময় কৰে। তেওঁলোকে লগতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৰ্শনেৰে অসম আৰু মেঘালয়ে বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ লগতে অষ্টলক্ষ্মী অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰিব পৰা নতুন সম্ভাৱনাসমূহৰ অন্বেষণ সন্দৰ্ভতো আলোচনা কৰে। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16 ভাষাত তথ্য দিব পাৰিব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ভগৱান বুদ্ধৰ দুগৰাকী প্ৰধান শিষ্য অৰহন্ত চাৰিপুত্ৰ আৰু অৰহন্ত মুদগালয়ানৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শনীৰ বাবে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দল আজি মংগোলীয়া অভিমুখে ৰাওনা হৈছে। ভাৰত আৰু মংগোলীয়াৰ মাজৰ শতিকাজোৰা সভ্যতাগত সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। মধ্যপ্ৰদেশৰ ছাচী বিহাৰ চৈত্যত এই পবিত্ৰ অৱশেষ সংৰক্ষণ কৰি ৰখা হৈছে আৰু মংগোলীয়াত এই অৱশেষ প্ৰদৰ্শনীৰ বাবে অহা 9 জুনলৈ ৰখা হ'ব। এই প্ৰদৰ্শনকালত দেশখনৰ বহু ভক্ত, বৌদ্ধ ভিক্ষু তথা পণ্ডিতসকলে পবিত্ৰ অৱশেষৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। এই সন্দৰ্ভত ৰাজ্যপাল আচাৰ্যই কয়,
1: নমস্কাৰ বন্ধুগণ, আদৰণীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীকে মাৰ্গদৰ্শন মে ভাৰত চৰকাৰ বসুধৈৱ কুটুম্বকম তথা विश्व बंधुत्व की भावना को वैश्विक स्तर पर सशक्त बनाने हेतु निरंतर प्रयासरत है। इसी क्रम में हम मंगोलिया की यात्रा पर जा रहे हैं, जहां भगवान बुद्ध के परम पूज्य शिष्य अरहंत सारिपुत्र एवं अरहंत महामुदगलयान के पवित्र अवशेषों की प्रदर्शनी आयोजित की जा रही है। यह अवसर भारत और मंगोलिया के मध्य प्राचीन आध्यात्मिक, सांस्कृतिक एवं सभ्यतागत संबंधों को नई ऊर्जा प्रदान करने वाला है। यह आयोजन दोनों देशों के बीच आत्मीयता, सद्भाव और सहयोग की और अधिक भावना को मजबूत करेगा तथा भगवान बुद्ध के शांति,

0: करुणा और मानव कल्याण के संदेश को वैश्विक समुदाय तक प्रभावी रूप से पहुंचाने का माध्यम बनेगा। मुझे विश्वास है कि पवित्र अवशेषों की यह प्रदर्शनी भारत और मंगोलिया के संबंधों में नई उष्मा का संचार करेगी तथा विश्व बंधुत्व, सह अस्तित्व और मानवीय मूल्यों की भावना को और अधिक व्यापक बनाएगी। जय हिंद।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। বন বিভাগে কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা মহকুমাৰ অধীনৰ মহামায়া বনাঞ্চলত ব্যাপক হাৰত মূল্যৱান শালগছ কটা ঘটনাৰ তদন্ত তীব্ৰ কৰি তুলিছে। বন বিভাগে এই ঘটনা সন্দৰ্ভত আৰু 3 অবৈধ কাঠ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক 3 বাহাৰ আলী, ৰাবিয়াল আলী আৰু পাছান আলী বুলি চিনাক্ত কৰা হৈছে। এই লোক 3 কাঠৰ অবৈধ কুণ্ডা কটা আৰু অন্য আপত্তিজনক কাম কাজৰ সৈতে জড়িত থকা বুলি অভিযোগ উত্থাপিত হৈছিল। মহামায়া বনাঞ্চলত অবৈধভাৱে মূল্যৱান শালগছ কটাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বৃহস্পতিবাৰে নিশা জলবিলা গাঁও পৰিষদ উন্নয়ন কমিটিৰ অধ্যক্ষ আবুল শেখ আৰু BPFৰ এজন জ্যেষ্ঠ নেতাক জিম্মাত লোৱাৰ পাছত এই লোক 3 গ্ৰেপ্তাৰ কৰা হৈছে। নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাত বনৰীয়া হাতীৰ আক্ৰমণত কালি এগৰাকী মহিলাসহ 2 লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হয়। হাতীৰ গছকত মৃত্যু হোৱা লোক 2 শ্বাহাজুদ্দিন আৰু হনুফা খাতুন বুলি চিনাক্ত কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক 92 পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰাৰ সিদ্ধান্ত UGCৰ। ৰাজ্যৰ উন্নয়ন, জনকল্যাণ আৰু আন্তঃৰাজ্যিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ একাধিক বৈঠক আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো আমাৰ যুৱ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আমি ন প্ৰতিভা শিতানত লগ পাওঁ হওক নতুন প্ৰজন্মৰ এগৰাকী অভিনেতা তথা নাট্যকৰ্মীক। তেখেতৰ সৈতে কথা পাতিছে প্ৰাণজিৎ প্ৰীতম কলিতাই।
1: এন্ধাৰ ফালি বাগৰি অহা ৰদালি যাক যেনেকৈ নতুন, ক্ষণে ক্ষণে অহা অনুভূতিবোৰ যেনেকৈ নতুন, বুৱতী নৈখনৰ প্ৰতিটো সোঁত যেনেকৈ নতুন, ঠিক তেনেকৈয়ে অক্লান্ত সাধনা, জীৱন জীয়াৰ মোহ, কিবা এটা কৰি পেলোৱাৰ অদম্য হেঁপাহত যি গঢ় লয় সেই ব্যক্তিত্ব নতুন, সেই সময়খন নতুন। পূৰ্বৰ দৰে আজিও এই খণ্ডটিত এগৰাকী নতুন প্ৰতিভাক আপোনালোকক চিনাকি কৰাই দিম। আজি আমাৰ মাজত উপস্থিত আছে অসমৰ নাট্যক্ষেত্ৰত, অসমৰ সংস্কৃতি ক্ষেত্ৰখনত ইতিমধ্যেই নিজৰ দক্ষতাৰে এটা চিনাকি দিবলৈ সক্ষম হোৱা এগৰাকী অভিনেতা, এগৰাকী নাট্যযোদ্ধা জিতু তপন। জিতু তপন, তোমাক আমাৰ অনুষ্ঠানত আন্তৰিক আদৰণি জনাইছোঁ।
2: ধন্যবাদ।
1: যিহেতু আমাৰ এটা পূৰ্বৰ চিনাকি আছে, আমি আগৰ পৰা আমি ইজনে আনজনক চিনি পাওঁ, গতিকে প্ৰথমে সুধিছোঁ তোমাৰ খবৰ কি আৰু আকাশবাণী গুৱাহাটীত আজি উপস্থিত হৈ তোমাৰ কেনেকুৱা লাগিছে?
2: খবৰ বৰ্তমান ভালে চলি আছোঁ। আকাশবাণী গুৱাহাটী কেন্দ্ৰত ভালেই লাগে, সদায় আগতো আহিছোঁ কিবা কিবি কাম কৰিবৰ কাৰণে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বহুখিনি মানুহৰ লগত আমাৰ চিনাকি থাকে, নাটকৰ সূত্ৰে হওক, যিখিনি আছে মানুহ, গতিকে আকাশবাণী গুৱাহাটী সদায় ভালেই লাগে।
1: হয়, জিতু তপনক মই যিমানখিনি জানো, যিহেতু আমাৰ আগৰ এটা চিনাকি আছে, বহু বছৰ ধৰি জিতু তপনে নাট্যক্ষেত্ৰখনত অহৰহ যুঁজি আছে, কাম কৰি আছে। আৰু মই অপেচাদাৰী নাট্যক্ষেত্ৰখনৰ যদি কথা কওঁ, যে জিতু তপনক প্ৰায় সকলোৱে চিনি পায়, কিন্তু মই এতিয়া জানিব বিচাৰিছোঁ যে জিতু তপনৰ এই যি নাটকৰ প্ৰতি মোহ, নিজকে নাট্যক্ষেত্ৰখনত অভিনেতা হিচাপে বা

0: এগৰাকী নাট্য যোদ্ধা হিচাপে নিজকে চলাই নিয়াৰ যি প্ৰয়াস, ইয়াৰ প্ৰথমটো এনেকুৱা কি বিন্দু আছিল যিটো সময়ত তুমি ভাবিলা যে তুমি নাটকৰ সৈতে জড়িত হ'বা, বা নাটকৰ কি কথা তোমাক আকৰ্ষণ কৰিলে?
1: নাটক বুলি নহয়, প্ৰথম মই নাটক কৰা নাছিলোঁ একদম আৰম্ভণিতে। তো আৰম্ভণিতে কথাটো কি হয়, আমি মই য'ত থাকোঁ আছিল আছোঁ মানে এতিয়াও গাঁৱত, মামাৰ গাঁওখনত, তো তাতে সদায় এটা সাংস্কৃতিক পৰিৱেশ এটা সদায় দেখি আছিলোঁ সৰুৰ পৰা। তো তাতে প্ৰথমৰ পৰা ধৰি লওক যিমান দূৰ মনত থাকে, আমি ৰাস ভাওনা পৰা আৰম্ভ কৰি কামবোৰ কৰি আৰম্ভ কৰিছিলোঁ সাংস্কৃতিক যাত্ৰাবোৰ। সেইটো সময়ত ভবা নাছিলোঁ যে নাটকৰ লগত এনেকৈ জড়িত হৈ যাম সেইটো সময়ত। গতিকে আহি আহি এইটো সময়ত আহি নাটকৰ লগত জড়িত হ'লোঁ। সেই প্ৰথম ষ্টাৰ্টিং যদি ক'বলৈ যাওঁ, ৰাস ভাওনা বিশেষকৈ নগাঁও অঞ্চলত যেনেকুৱা ৰাস হয় আৰু, উজনিৰ ফালে যেনেকুৱা হয় তেনেকুৱা নহয়, বা নামনিত যি ৰাস হয় তাতকৈ অকণ পৃথক হয়, সেই তাৰ পৰাই সাংস্কৃতিক যাত্ৰাখন আৰম্ভ কৰিছিলোঁ বুলি কওঁ। তাৰপিছত আহিলে নাটকৰ লগত আৰম্ভ কৰিছিলোঁ, আৰু একদম প্ৰথম যিখন নাটক কৰিছিলোঁ, ওৱান এক যিখন নামা উৎসৱ আহে উৎসৱ যায় বুলি, সেইখন নামটো আজি মনত আছে। তাৰে দাদা এজন ধ্ৰুৱজ্যোতি বৰা পাপুদা বুলি মাতো, তেখেতে লিখিছিলে। আৰু তাতে কম্পিটিশ্যনো কৰিছিলোঁ তিনিটামান, সেই নাটকৰ লগত প্ৰথম আৰম্ভণি সেইখন মানে। তাৰপিছত গাঁৱত হোৱা লগ আমাৰ যি ভাই মন ষ্টাইলত যি নাটক কৰে তাক সেই তেনেকৈ কৰিছিলোঁ। তেনেকৈ আগবাঢ়ি আহি আহি গুৱাহাটীৰ পৰা এনেকৈ কাম কৰি আছোঁ অলপ অলপকৈ।
0: আচলতে তোমাৰ গাঁৱতে আচলতে নাটকৰ যি ধাৰাটো সেয়া ষ্টাৰ্ট হৈছিল, সেয়া আৰম্ভ হৈছিল। মই তথাপিও তুমি জানিব বিচাৰিছোঁ যে এই যে তুমি নাটকত জড়িত হলা, তোমালোকৰ অঞ্চলৰ তোমালোকৰ সেই যি নাটকৰ লগত জড়িত ব্যক্তিত্ব আছিল, যিসকল লোকে নাটকৰ সৈতে জড়িত আছিল, তেওঁলোকৰ প্ৰতি তুমি আকৰ্ষণ অনুভৱ কৰিয়ে এই নাট্যক্ষেত্ৰখনত জড়িত হৈছিলা নে ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰতি আকৰ্ষণে তোমাক নাটকলৈ লৈ আহিছিল?
1: ভ্ৰাম্যমানো এক প্ৰকাৰ নহয় বুলি ক'ব নোৱাৰি, কাৰণ সেই সময় এতিয়াও ভ্ৰাম্যমান চাব যাওঁ, ভ্ৰাম্যমানৰ প্ৰতি এটা খুব দুৰ্বলতা আছিল আৰু আছেও, আৰু সেইটো হয়তো থাকিবগৈ। আমি নাটক চাব যেতিয়া যাওঁ থিয়েটাৰত, তেতিয়াতো চাৰিদিনৰ নাটক হৈছিলে, এতিয়া তিনিদিন হ'ল, চাৰিটা শ্ব' চলে। তো খুব এটা খুব হেৰি এটা আনন্দ পৰিৱেশ এটা চলি থাকে ভ্ৰাম্যমান থিয়েটাৰ যেতিয়া গাঁৱলৈ আহে। তো সেই ভ্ৰাম্যমান থিয়েটাৰত অভিনেতা অভিনেতাসকলে যেতিয়া মঞ্চত অভিনয় কৰি থাকে, ধৰি লওক আমি নাটক যেতিয়া চাই থাকোঁ, তেতিয়া এনেকুৱা লাগে যে ষ্টেজত মই এক্টিং কৰি আছোঁ নেকি, কেতিয়াবা এনেকুৱা লাগে যে মই যদি তাত গৈ এক্টিং কৰিব পাৰিলোহেঁতেন, এনেকৈ হাজাৰ হাজাৰ মানুহে মোকো চাব, সেইটো এটা মানে সপোন টাইপৰ মানে আৱেগ বা বুলি যি ক'ব পাৰোঁ অনুভৱ, মানে সেইটো অনুভৱ তেতিয়া আছিলে। আৰু লাহে লাহে যেতিয়া গুৱাহাটী পালোহি, তেতিয়া কামবোৰ কৰিবলৈ অকণ নিজে হৈ পৰিলে, মানুহক লগ পালোঁ কাম কৰিবৰ কাৰণে তেনেকৈ।
0: যিহেতু জিতু দপন একাংকিকা নাটকৰ অংশগ্ৰহণ কৰিয়ে এই নাটকৰ ক্ষেত্ৰখনত সোমাই পৰে, সেই একাংকিকা নাটক নাটখনৰ নিশ্চয় সংলাপ এতিয়া হয়তো মনত নাই?
1: নাই, কাৰণ এখন বহু বছৰ হ'ল
0: অনুষ্ঠানত, যিহেতু মানে তুমি এগৰাকী অভিনেতা হিচাপে সকলোৱে জানে, অভিনেতা হিচাপে তোমাক আমি আদৰি লৈছোঁ, আৰু সেই গতিকে তোমাৰ পৰা যদি মই নাটকৰ এটি সংলাপ শুনিবলৈ বিচাৰোঁ, তুমি এই মুহূৰ্তত সংলাপ এটি শুনাব পাৰিবা?
1: নিশ্চয় পাৰিম। মই গণেশ গগৈৰ শকুনি পুথিসুতৰ এটা ডাইলগ মাতি গৈছিলোঁ, কিন্তু নাটকখন খুব ভাল নাটক আৰু, ভাওনা হিচাপেও কৰে নাটক হিচাপেও কৰে। ইমান চেষ্টা কি অথলে যাব পাৰে, ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে, মোৰ আজন্মৰ সাধনাৰ সফলতা সু অদূৰত, দুৰ্যোধন তুমি ৰাজ ৰাজেশ্বৰ আৰু মই দিনহীন অন্নহীন, তুমি শত জীৱিত ভাতাৰ জ্যেষ্ঠ, মই শত বেতাত্মাৰ কনিষ্ঠ, তোমাতে মোতে কিমান প্ৰভেদ, অথচ তুমি মোৰ ইমান আপোন, তুমি মোৰ মৰমৰ ভাগিন, আৰু মই বুদ্ধিদাতা চেনেহৰ মাতুল।
0: খুব সুন্দৰ, খুব সুন্দৰকৈ তুমি সংলাপটি পৰিৱেশন কৰিছা। জিতু দপনক মই শেহতীয়াভাৱে যিখিনি জানো, যে জিতু দপনে নাটকৰ মাধ্যমত, মঞ্চৰ মাধ্যমত, কেমেৰা মাধ্যমত, বা চিৰিয়েলৰ মাধ্যমত, যি ধাৰাবাহিকৰ মাধ্যম আৰু যি চিনেমাৰ মাধ্যম, সেই আটাইকেইটি মাধ্যমৰ সৈতে জড়িত হৈ আছে। এই যে তিনিটা মাধ্যম, নিজৰ অভিনয় প্ৰতিভাক দেখুওৱাৰ যি তিনিটা মাধ্যম, এই তিনিটা মাধ্যমক তুমি কি ধৰণে চোৱা, কি ধৰণে তাক বিশ্লেষণ কৰা?
1: প্ৰতিটো মাধ্যমেই খুব ভাল পজিটিভ বুলি মই ভাবোঁ। আমি প্ৰত্যেক আৰম্ভণিতে নাটক কৰিলোঁ, নাটকৰ খুব এটা পজিটিভ ভাইব থাকে,

0: তাৰপিছত আহি চিৰিয়েলৰ লগত জড়িত হ'লোঁ। চিৰিয়েলত খুব ধুনীয়া, কাৰণ তাৰ লগত বহু মানুহ জড়িত হৈ আছে, এটা খুব পজিটিভ। আমি বাহিৰত চাই থাকিলে যেনেকৈ দেখোন তাত সোমাই গ'লে তাত বেলেগ এটা ভিতৰত গম পোৱা যায় মানুহ কিমান মানুহ জড়িত হৈ আছে অসমীয়া চিৰিয়েলৰ ইণ্ডাষ্ট্ৰীটোত, বিশেষ অৰ্থনৈতিকভাৱে। ভাম্যমান থিয়েটাৰটো ক'বই নালাগে, এটা খুব সাংঘাতিক মানে
1: ব্যয়বহুল,
0: ব্যয়বহুল তথাপিও এটা অসমৰ অৰ্থনীতিটোত এটা সাংঘাতিক ধৰণে প্ৰভাৱ পেলাই আছে। তাৰপিছত ধৰি লওক চিনেমাটো ভাল, চিনেমাও অৰ্থনৈতিক হয়, বহুখিনি মানুহ জড়িত হৈ থাকে চিনেমা এখন কৰিলে। গতিকে প্ৰতিটো মাধ্যমেই খুব ভাল বুলি ভাবোঁ মই, প্ৰতিটো মাধ্যমৰে যোগেদি কাম কৰিব পৰা যায়, আৰু পজিটিভ নিগেটিভটো থাকিবই সকলোতে। গতিকে
1: মই এই মুহূৰ্তত জানিব বিচাৰিছোঁ যে তিনিটা মাধ্যমত যি অভিনয়, সেই অভিনয় শৈলীৰ কি পৃথক, অভিনয় শৈলীটো কেনেধৰণে পৃথক হয়?
0: সেইটো বস্তু এটা ভাল লগা কথা মানে, প্ৰতিটো বস্তুৰে পৃথক হ'বই বুলি ভাবোঁ মই। এম এছ আৰৰ নাটকৰ ধাৰাটো বেলেগ, তাৰপিছত চিৰিয়েলত আহি বেলেগ হয়, চিনেমাত আকৌ অকণ বেলেগ হয়, ভাম্যমানৰ কাৰবাৰটো অলপ বেলেগ হয়। এতিয়া ধৰি লওক টেকনিকেল বস্তুবিলাক অলপ ভাম্যমানত বেছি, তাৰ আগতে টেকনিকেল বস্তুবিলাক কম থাকিলে বুলি ভাবোঁ আৰু। ধৰি লওক তেতিয়া ধৰি লওক এজন অভিনেতাই যদি এটা ডায়লগ মাতে, একদম গেলাৰীত বহি থকা অডিয়েঞ্চজনলৈকে শুনা হ'ব লাগিব, গতিকে সেই তাত লাউডনেছটো অকণ বেছি থাকে, গতিকে সেইটো মাধ্যমো বেলেগ, কাৰণ সেনেকৈও মানুহে আদৰি লৈছে। চিনেমাৰ কথাটো অকণ বেলেগ হয়, চিনেমাটো সদায় লাৰ্জ এণ্ড লাইফ বুলি হ'ব, খুব ধুনীয়া ডাঙৰ বহল। চিৰিয়েলটো বেলেগ হয়, প্ৰতিটো মাধ্যমৰে ভালেই, ভাল ধুনীয়াকৈ কাম কৰি থাকিব পাৰি মানে।
1: ঠিক আছে, মই যিমানখিনি বুজিব পাৰিছোঁ যে যিখিনি টেকনিকেল এছপেক্টছ বুলি কওঁ, আচলতে যে ভ্ৰাম্যমান এটা ব্যয়বহুল, তাত বহুত দৰ্শক থাকে, গতিকে তাৰ যি সংলাপ প্ৰক্ষেপণ, সেই প্ৰক্ষেপণত অকণমান কিছু লাউড কৰা হয়, আৰু কেমেৰা অভিনয় খুব কেমেৰাটো ওচৰতে থাকে, গতিকে সেইখিনি জুখিমাখি
0: কৰিব লাগে, কেমেৰা এটা ফ্ৰেম বান্ধি দিয়ে, সেই ফ্ৰেমতে আমি কৰিব লাগিব।
1: হয়, এইখিনিতে মই জানিবলৈ বিচাৰিছোঁ যে জিতু তপনৰ যিটো যাত্ৰা এই নাট্যক্ষেত্ৰৰ পৰা এই কেমেৰাৰ যিটো মাধ্যম, সেই মাধ্যমটোলৈ যাত্ৰা কেনেকৈ হ'ল?
0: মাধ্যমটোলৈ এই গুৱাহাটীতে আহি পেলাই নাটক কৰি থাকোঁ, কিবা কৰি থাকোঁ, আমি লগৰ কেইটামানে কথা চথা পাতি থাকোঁতে এদিন হঠাতে মোৰ বন্ধু কমলে ক'লে, আছনি অনুপ্ৰাস আহিছে, তাক লগ কৰিলোঁ। লগ পাব যাওঁতেই কিবা এটা কাৰণত লগ পালোঁ, তাৰ নেক্সট ডে শ্বুটিং এটা আছে, গান এটা ক'লোঁ। তাৰ কোনোবা আৰ্টিষ্টজনে নাচিলে, মেবি কিবা কাৰণে আহিব নোৱাৰিলে, মোক ক'লে অঁ তই আছো নেকি, ন কাইলৈ ফ্ৰী আছে নে, নাচোঁ, ওলাবচোন কাইলৈ শ্বুটিং এটা কৰি। হ'বতে গুচি গ'লোঁ, সেইখিনি দিনত একো কামো নাছিলে, এনেই বহি থকা হৈছিলে। গ'লো, গৈ সেই কেমেৰা মাধ্যমত প্ৰথমটো কাম কৰিছোঁ। অনুপ্ৰাচাৰে ডাইৰেকশ্যন কৰিছিলে গান এটা, ৰূপম ভূঞাৰ গান এটা, চিৰিংকৈ মাৰে মোৰ বুকুতে বিজুলি বুলি, দিন হৈছে এইটো গানটো 2013-14 মানৰ কথা হ'ব চাগৈ। তো সেই গানটোত অভিনয় কৰিলোঁ, প্ৰথম অভিনয় কেমেৰাটো, সেইটো প্ৰথম। তাৰপিছত বহুদিন কেমেৰাত নাই আৰু, আকৌ নাটকৰ লগত জড়িত হৈ আছোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত আহি ৰং চেনেলৰ চিৰিয়েল এখনত কাম ষ্টাৰ্ট কৰিলোঁ, নমামী বুলি জনপ্ৰিয় হৈছিলে ধাৰাবাহিকখন, নানান পাচনি নানান দা ডাইৰেকশ্যনত মই এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে কাম সোমাইছিলোঁ প্ৰথমৰ, কমল পৰণ্ডাই মোক লৈ আহিছিলে, তেনেকৈ কেমেৰা কাম আৰম্ভ কৰিলোঁ। তাৰপিছত লাহে লাহে কাম কৰি আছোঁ এতিয়াও,
1: সহায়ক এছিষ্টেণ্ট ডাইৰেক্টৰ হিচাপে তুমি কাম কৰিছা। কেতিয়াবা বাৰু যিটো তপনৰ ইচ্ছা আছে নেকি চিনেমা নিৰ্মাণ কৰাৰ?
0: সেইটো পৰিকল্পনা এতিয়ালৈকে নাই, কাৰণ চব বস্তু চবেই কৰিলে ভাল নহ'ব বুলি ভাবোঁ মানে, সেইখিনি কৰিবৰ কাৰণে আৰু অলপ মই শিকিব লাগিব ভালকৈ।
1: ইচ্ছা এটা পুহি ৰখা আছে,
0: তা থাকে নাথাকা নহয়, কিন্তু সেইখিনিকে সেই কামখিনি কৰিবৰ কাৰণে মই আৰু প্ৰিপেৰেশ্যন কৰিব লাগিব, নিজকে আৰু শিকিব লাগিব, আৰু চিনেমা চাব লাগিব ভালকৈ, মানুহৰ লগত কানেকশ্যন থাকিব লাগিব মই, গতিকে আৰু অলপ মই ভাল মানে বহুখিনি শিকি ল'ব লাগিব, তাৰপিছতহে সেইটো ভাবিব পাৰিম আৰু, নহ'লে মৰসাহ কৰা নিচিনা হয়, ইমান মৰসাহ কৰিব নোৱাৰি।
1: আচলতে মই এটা কথা জানিব বিচাৰিছোঁ যে অভিনয় ক্ষেত্ৰখন বা সাংস্কৃতিক ক্ষেত্ৰখনত যেতিয়া মানুহ জড়িত হয়, বিভিন্ন কাৰণতে জড়িত হয়, কিন্তু অভিনয় ক্ষেত্ৰত যেতিয়া মানুহ জড়িত হয় কোনো এজন ব্যক্তি, তেতিয়া প্ৰায় দেখা যায় যে তেওঁ কোনো অভিনেতা বা কোনো এজন শিল্পীৰ প্ৰতি খুব আকৰ্ষণ অনুভৱ কৰে, সেই আকৰ্ষণে কেতিয়াবা সেই মাধ্যমটোলৈ অলপ ঠেলি লৈ যায়, আৰু সেই মাধ্যমটোত থাকি থাকি পিছত সেই মাধ্যমটো এটা অংশ হৈ পৰে। মই যদি তোমাক সোধোঁ যে তোমাৰ এনেকুৱা কোন অভিনেতা বা কোন শিল্পী আছিল যাক দেখি তোমাৰ মনত এটা ভাৱ হৈছিল যে মই অভিনয় কৰিব লাগিব, আৰু বাকীখিনিতো মই জানো বাৰু অভিনয় কৰি কৰি যিটো তপন এই গোটেই মাধ্যমটোৰ লগত জড়িত হৈ পৰিল, সেই অভিনেতাজন কোন আচলতে?
0: মোৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীত আটাইতকৈ ভাল লগা অভিনেতা এজন হৈছে যতীন বৰা। যতীন দাক খুব ভাল লাগে,
1: আমাৰো ভাল লাগে,
0: কাৰণ আমি সৰুৰ পৰা যেতিয়া চিনেমা চাই আছোঁ প্ৰথম যতীন দাকে দেখা পাইছোঁ, হিয়া দিয়া দিয়াৰ পৰা আৰম্ভ কৰি, তো যতীন দাক খুব ভাল লাগে। তাৰ যতীন দাৰ যিখিনি ডাইলগ প্ৰক্ষেপণে হওক বা অভিনয় যেনেকৈ হওক ভাল লাগে, যে আমিও কেতিয়াবা যদি এক্টিং কৰিব পাৰোঁ চিৰিয়েলত চিনেমাত যেনেকৈ নহওক, সেই মনোভাৱ মানে ভাৱ থাকে। আৰু গুৱাহাটীলৈ অহাৰ পিছত যেতিয়া লাহে লাহে মানুহখিনিৰ লগত চিনাকি হ'লোঁ এজন দুজন দুজনকৈ, তেতিয়া আহি এনেই সুযোগটো এনেকৈ কৰি আছোঁ লাহে লাহে।
1: যিটো তপনৰ অকণ পিছলৈ ঘূৰি যাওঁ, যে যিটো তপনৰ

0: যিটো পৰিয়ালত ডাঙৰ হৈছে বা যিটো তপন যিটো যিখন সমাজত ডাঙৰ হৈছে যিটো পৰিৱেশত ডাঙৰ হৈছে যিটো তপনৰ স্কুলীয়া জীৱন শৈশৱ যিটো তপনৰ ঘৰখন এই গোটেইখিনি কথা মই এবাৰ জানিব বিচাৰিম। যিহেতু কয় যে প্ৰথমে যি শিক্ষা হয় সেয়া আচলতে ঘৰতে হয়,
1: ঘৰতে হয় সেইটো হয়। তো মোৰ জন্ম হৈছিল এনেই মোৰ অৰিজিনেল নগাঁৱৰ কলিয়াবৰত ঘৰ, কিন্তু মই কলিয়াবৰত নামতহে কলিয়াবৰ, কিন্তু মই থকা হ'ল মামা ঘৰত। মই প্ৰায় ছবছৰমান বয়সৰ পৰা মামা ঘৰতে থাকিলোঁ। তো মোৰ গোটেই স্কুলীয়া শিক্ষা মামা ঘৰতে, শৈশৱ কৈশোৰ যৌৱন গোটেইখিনি শিক্ষা জীৱন মোৰ মামাৰ ঘৰৰ পৰা হৈছে। তো সেইখিনি জেগাতে থাকি ডাঙৰ দীঘল হৈছিলোঁ। সেইখিনি মামাৰ ঘৰ হৈছে হাতীচুং কুজিডাঙত উলুবাৰী। তো তাতে পঢ়িছোঁ মই, তিলক ডেকা স্মৃতি বিদ্যাপীঠত পঢ়িছোঁ, কুজিডাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছোঁ। তাৰপিছত আহি নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, গুৱাহাটীলৈ আহি অলপ দিনৰ কাৰণে কটন এবছৰ কটন কলেজত কালচাৰেল ষ্টাডিজত ডিপ্ল'মা কৰিছিলোঁ। সিমানখিনিয়ে।
0: আৰু এই কটন বিশ্ববিদ্যালয়ৰ নামটো লৈছা যিহেতু মই সুধিব বিচাৰিছোঁ যে কটন বিশ্ববিদ্যালয়ে তোমাৰ কাৰণে কেনেকুৱা সুযোগ আচলতে মুকলি কৰিলে?
1: বহুত মুকলি কৰিলে। সেইটো ডিপ্ল'মা কৰ্চে কৰিব আহিছিলোঁ মই এবছৰ। তো ডিপ্ল'মা কৰ্চটো কৰি শেষ হোৱাৰ পিছত সেই তেতিয়া মানুহখিনি লগ পালোঁ গুৱাহাটীত আহি। মই তেতিয়া প্ৰথম লগ পালোঁ আহি পেলাই মৃদুল শৰ্মাক লগ পালোঁ, নাট্যকাৰ মৃদুল শৰ্মা। তো মৃদুল দাক লগ পোৱাৰ পিছত গোটেই ওৰাটো চেঞ্জ হৈ গ'ল, আমাৰ পৰিৱেশটো চেঞ্জ হৈ গ'ল। মৃদুল দাৰ লগত লগ পালোঁ, নিচি কমল চাইফুল এনেকৈ গোটেই আমাৰ সেই বেটছ আমি সেই সময়ত লগ পাওঁ মানুহখিনি আৰু, যিখিনি একদম এতিয়া শেহতীয়াকৈ যিসকল বহুখিনি নাটকৰ লগত বা চিৰিয়েলৰ ক্ষেত্ৰত কাম কৰি আছে, ভাল কাম কৰি থকা মানুহখিনিক আৰু।
0: তুমি নামকেইটা আচলতে সম্পূৰ্ণ নাম তুমি ল'ব পাৰা, যে তুমি মই যিমান জানো তুমি কমল লোচনৰ কথা কৈছা, নিচিৰঞ্জনৰ কথা কৈছা, যিহেতু তেওঁলোক এতিয়া প্ৰায় প্ৰতিষ্ঠিত অভিনেতা, গতিকে তেওঁলোকৰ নামটো আচলতে লোৱাটো তোমাৰ বাবে গৌৰৱৰ বিষয় আছে।
1: কাৰণ আমি একেলগে কাম কৰিছিলোঁ গোটেইখিনি, মৃদুল শৰ্মাৰ লগত আমি অসমৰ বিভিন্ন ঠাইত আমি নাটক কম্পিটিশ্যন কৰিব যাওঁ, একদম ধেমাজিৰ পৰা আৰম্ভ কৰি চতিয়া, বিশ্বনাথ চাৰিআলি, ইফালে জংগম, বৰপেটা, অসম যিখিনি আমাৰ ডাঙৰ ডাঙৰ কম্পিটিশ্যন নাটকৰ কম্পিটিশ্যন হয় আমি গোটেইখিনি এটা গ্ৰুপ হৈ যাওঁ নাটক কৰিবৰ কাৰণে। কেতিয়াবা প্ৰাইজ পাওঁ, কেতিয়াবা নাপাওঁ।
0: আচলতে মই এইখিনিত আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, উল্লেখ নহয় আচলতে মই সুধিব বিচাৰিছোঁ তোমাক, অসমৰ নাট্যক্ষেত্ৰখনৰ যিটো ধাৰা, অসমৰ নাট্যক্ষেত্ৰৰ যিটো ধাৰা, ধাৰাটোত অপেচাদাৰী নাটকৰ বা অপেচাদাৰী যিটো নাটকৰ ধাৰা সেইটোৰ বহুত অৱদান আছে। তাৰ লগতে এই অপেচাদাৰী নাট্যগোষ্ঠীবিলাকক যিটো অনুষ্ঠান হয় বা যিটো বস্তুৱে আচলতে অতিকৈ অনুপ্ৰেৰণা দিছে সেইটো হৈছে একাংকিকা নাটৰ প্ৰতিযোগিতা। সেই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি আচলতে বহুতে নিজৰ পথটো বাছি লৈছে। একাংকিকা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিয়ে আচলতে বহুতে নিজৰ এটি নাম কঢ়িয়াবলৈ সক্ষম হৈছে আৰু বহুত অভিনেতা প্ৰতিষ্ঠিত হৈছে।
1: মানে
0: এই একাংকিকা নাট প্ৰতিযোগিতাসমূহ আচলতে এই নাট্যক্ষেত্ৰখনক আৰু আগুৱাই নিবলৈ কি কৰা দৰকাৰ বা কি কি এতিয়ালৈকে হৈছে বা আগলৈ কি কৰা দৰকাৰ বুলি ভাবা?
1: একাংকিকা নাটৰ কম্পিটিশ্যনবোৰ বিভিন্ন জেগাত হৈ থাকে, এতিয়া ভালেই হৈ আছে বস্তুবোৰ। আৰু একাং কম্পিটিশ্যন এটা আজি এতিয়াত ব্যয়বহুল এটা খৰচী কাৰবাৰ হৈ পৰিছে। এখন কম্পিটিশ্যন এটা পাতিবলৈ যাওঁতে যথেষ্ট পৰিমাণৰ খৰচ থাকে, গতিকে সেইখিনিও আমি চাব লাগিব। কিন্তু যিসকলে বৰ্তমান ধাৰাবাহিকতা ৰক্ষা কৰি কাম কৰি আছে সেইসকলে কিন্তু ভালকৈ কাম কৰি আছে, মই ঠিকেই পাই আছোঁ গোটেইখিনি।
0: এই একাংকিকা প্ৰতিযোগিতাসমূহে এই গোটেই ধাৰাটোৰ উত্থানত এতিয়া সেই সমান পৰিমাণে ইন্ধন যোগাব পাৰিছেনে নাই এতিয়াৰ সময়ত? আৰু তোমাৰ জীৱনতো যদি মই সোধোঁ একাংকিকা নাটকৰ যিটো ভূমিকা, সেই ভূমিকাটো কি?
1: এতিয়াও পাৰি আছে ইন্ধন যোগাব বহুতৰ কাৰণে। কাৰণ সময় যিহেতু সলনি হৈছে, সলনি হোৱাৰ লগে লগে পৰিৱেশ আৰু বস্তুবোৰ চেঞ্জ হৈ আছে, গতিকে সেইমতে আমি চলিব লাগিব। আৰু মোৰ জীৱনত একাংকিকা নাটে যথেষ্ট এটা প্ৰভাৱ পেলাইছে, নাই পেলাব বুলি ক'ব নোৱাৰোঁ, মানে ইতিবাচক প্ৰভাৱ পেলাইছে। কাৰণ মঞ্চ এখনত যেতিয়া মই নাটক কৰিব উঠিছোঁ বা নাটক বুলিয়ে নহয় তো বেকগ্ৰাউণ্ডত থাকি কাম কৰিব, যিখিনি চেটৰ কাম হয় যিখন সেইখিনি কাম কৰিবৰ কাৰণে যিখিনি মেনেজমেণ্ট বস্তুখিনি, মানে সেইখিনি কিন্তু একাংকিকাতে দিছে আমাক। এজন লাইটৰ ল'ৰাৰ কথা ক'ব, যোনে লাইট কৰে তেওঁ গোটেই নাটকখন মুখস্থ থাকিব লাগিব। ছেটিংছৰ যিসকল থাকে তেওঁ গোটেই নাটকখন চাই থাকিব লাগিব, কোনটো সময়ত কোনটো ছেট লগাব লাগিব।
0: নিজৰ যি প্ৰতিভাক সেই প্ৰতিভাক আৰু বেছি চফা আৰু ধুনীয়া কৰিবলৈ এটা সুবিধা পাইছে, তেনেকুৱা কথা আচলতে। যিটো তপনক মই প্ৰায় 10 বছৰমান আগৰ পৰাই চিনি পাওঁ আৰু মই এইটোও জানো যে যিটো তপন তাৰ আগৰ পৰাই নাট্যক্ষেত্ৰখনত জড়িত হৈ আছে। মই এটা কথাৰ প্ৰতি মানে খুব আগ্ৰহী আচলতে, মানুহৰ জীৱনৰ ভাল লগা মুহূৰ্তটো, এই নাটকৰ গোটেই যাত্ৰাটোত তোমাৰ আটাইতকৈ ভাল লগা মুহূৰ্তটো বুলি যদি মই সোধোঁ সেই মুহূৰ্তটো কি হ'ব? কাৰণ মই ভাবোঁ যে সেই মুহূৰ্তটোত আচলতে জীৱনৰ সংগ্ৰাম বা পিছপিনে এটা বহু দীঘল কাহিনী থাকে, হয়নে? যিকোনো এটা ভাল মুহূৰ্তবোৰ আচলতে সুলভ নহয়, কাৰণ তাৰ পিছপিনে বহুত কাহিনী থাকে। যদি সুলভ হ'লহেঁতেন হয়তো সেইটো ভাল লগা মুহূৰ্ত হয়তো নহ'লহেঁতেন, মোৰ বিশ্বাস আৰু এইটো, মই বেলেগৰটো নাজানো। গতিকে মই যদি যিটো তপনৰ পৰা তেওঁৰ আটাইতকৈ ভাল লগা এটি মুহূৰ্ত

0: কথা সোধো। মঞ্চত অভিনয় কৰি থাকিলে ভালেই লাগি থাকে মানে, বা তাৰপিছত যেতিয়া নাটকখন শেষ হোৱাৰ পিছত যেতিয়া যিসকল দৰ্শক থাকে, দৰ্শকসকলে যেতিয়া উৎসাহ যোগায় যে ভাল হৈছে বা কেতিয়াবা নাই এইখিনিখিনি বেয়া হৈছে কৰিব লাগিব, সেই মুমেণ্টটো কিন্তু বহুত ভাল লগা। ভাল লগা মুহূৰ্তটো বহুত আছে এনেকুৱা। এবাৰ এনেকুৱা হৈছিল, আমি চতিয়া মানে নাটক কৰিব গ'লোঁ। মৃদুল্লাহ আমি গোটেইখিনি গৈছোঁ আৰু, গৈ পালোঁ, লাইট চাইট বান্ধিলোঁ, বান্ধি পেলাই হ'ল এতিয়া হৈছিল ভোক লাগিছিল, কিবা খাব লাগিব এতিয়া খাবলৈ। মৃদুল্লাক ক'লোঁ কিবা ভোক লাগিছে বোলক খাব যাওঁ, আছে ব'লা খাব যাওঁ, কিন্তু আমাৰ হাতত পইচা নাই, যিকেইটা পইচা আছে মানে একদম টানি চুনি চলিব লাগিব। মৃদুল্লাক কৈছে ব'লা দোকান এখনলৈ যাওঁ, খুৰা এজনে ঘুগুনি পকুৰি এনেকুৱা ধৰণৰ বনাই আছে, মৃদুল্লাই গৈ পেলাই ধুনীয়াকৈ কৈছে খুৰা দিয়ক ঘুগুনি পকুৰি দিয়ক, খালি পইচা নাই কিন্তু দেই। সেই আৰু যিজন ব্যক্তিয়ে দি আছে তেখেতেও খুব ধুনীয়া ৰিপ্লাই এটা দিছে, এই পইচা কি তোমাক পইচা বিচাৰিছে নেকি, খাই যোৱা আকৌ আহি দি থৈ যাবা। তাৰপিছত কয় এই আমিতো নাহোৱে কাইলৈ পৰা, আজি নাটক কৰিবলৈ আহিছোঁ। এই হ'ব দিয়া একো নাই, খাই যোৱাচোন তোমালোকে, এইটো সদায় ভাল লগা কথা মানে। সেই পইচাও নাই পকেটত, পইচা থকা মানে কম পইচা আছে ধৰি লওক, মিলা নাই একদম পূৰা টাইট বাজেটত চলি আছোঁ। তো সেই ব্যক্তিগৰাকী যদি খুব আন্তৰিকতা এটা কৈ দিলে যে হ'ব যোৱা,
1: অভিনেতা হবলৈ অভিনেতাৰ দিনলিপি বুলি যদি সোধো, অভিনেতা এজনৰ দিনলিপি কেনেকুৱা হোৱা উচিত?
0: ৰেগুলাৰ কাম কৰি থাকিব লাগিব, আমি অভিনয় কৰিবৰ কাৰণে নতুন নতুন কথাবোৰ শিকি থাকিব লাগিব, কাৰণ অভিনয়ৰ আজিৰ তাৰিখত যথেষ্ট চেঞ্জ হৈছে, পৰিৱৰ্তন হৈছে কথাবোৰ, গতিকে নতুন ধাৰাত আমি চলি থাকিব লাগিব, আজি আপ টু ডেট হৈ থাকিব লাগিব অভিনয়ৰ ক্ষেত্ৰত, তেতিয়া সকলোৱে আদৰি ল'ব বুলি ভাবোঁ মই।
1: মই এইটো কথা লগত সংযোগ কৰিব বিচাৰিছোঁ যে অভিনয়ৰ ধাৰা সলনি হৈছে বুলি কয়, কিন্তু যিটো সময়ত যি ধৰণে অভিনয় কৰা হৈছিল মানুহে সেই অভিনয়টোক সেই সময়ত আদৰি লৈছিল, খুব ভালকৈ আদৰি লৈছিল। এতিয়া মানুহৰ চিন্তাৰ প্ৰসাৰটো বাঢ়িছে এইকাৰণে যে মানুহৰ হাতৰ মোবাইলটোতে গোটেই জগতখন চাব পৰা হৈছে, বিভিন্ন দেশৰ বিভিন্ন চিনেমা হওক বা বিভিন্ন তেনেকুৱা ভিডিঅ'জবিলাক পায় চাবলৈ পাৰিছে, তাৰ পৰা শিকিছে। কিন্তু মোক এইটো কথা কোৱা যে এই অভিনয় শৈলীটোৰ কথা যিটো পৰিৱৰ্তনৰ কথা কৈছে যে সেইটো আচলতে কিমান দূৰ প্ৰযোজ্য যে অভিনয়টো এনেকুৱাই হ'ব লাগে, বা অভিনয়টো অমুকেই অমুক দেশত যেনেকৈ অভিনয় কৰে অভিনয় শৈলীটো অসমতো তেনেকুৱাই হ'ব লাগে, বা হিন্দী ছবিত যেনেকুৱা অভিনয় হয় অসমীয়া ছবিটো তেনেকুৱা অভিনয় হ'ব লাগে, এই কথাটো কিদৰে চোৱা মানে? আৰু এতিয়া অভিনয় সলনি হোৱা বুলি ক'লেও সেইটো কি সলনি আছে হৈছে মানে, মই সেইটো বুজিব
0: বিচাৰিছোঁ। আমি ধৰি লওক সময়ৰ চেঞ্জটো প্ৰতি সময়ত হৈ থাকেতো, গতিকে বিশেষকৈ দৰ্শকে কি বিচাৰিছে, দৰ্শকে কেনেকুৱা ধৰণৰ মানে চাব বিচাৰিছে, অভিনয় বুলি কথা নাই অভাৰঅল মানে, তেওঁ ধৰি লওক নাটক এখন হৈছিলে, নাটকখনত তেওঁলোকে কেনেকৈ চাব বিচাৰিছে। আমি অডিয়েঞ্চৰ লগত আমি থাকি পেলাই যদি কাম কৰোঁ তেতিয়া বেছি বেছি সুবিধাজনক, কেতিয়াবা আমি এনেকুৱা নাটকো চাওঁ যথেষ্ট কনচেপ্টটো খুব ধুনীয়া, কেতিয়াবা মাথাৰ ওপৰ দি গুচি যায়, বুজি নাপাওঁ, কোনোবা কি নিৰ্দিষ্ট এটা ধাৰাত সোমাই থাকে কিছুসংখ্যক ব্যক্তিৰ মাজত। মই বেয়া কোৱা নাই যে সেইখন নাটক বেয়া, ভাল, তাৰ কনচেপ্ট ভাল, ডিজাইন ভাল, কিন্তু মোৰ মতে কিন্তু মোৰ হিচাপত আৰু অভিনয় বা নাটকেই হওক চিৰিয়েলেই হওক চিনেমাই হওক যিটো মাধ্যম আছে একদম কমন পিপুললৈকে যাব পৰা হ'ব লাগে, সেইটো সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক বেছি আদৰি লয় মানুহে।
1: সেইটো গম পাইছোঁ যে কমন পিপুলৰ মানে সাধাৰণ মানুহৰ ওচৰলৈ যাব লাগে, সেইটোতো প্ৰত্যেকটো কলাৰে আচলতে মূল বিষয় যে অভিনয়ৰ মনোৰঞ্জন থাকিবই লাগিব, নাটকেই হওক চিনেমাই হওক মনোৰঞ্জন থাকিবই লাগিব, আৰু সাধাৰণ মানুহে
0: তাৰ মনোৰঞ্জনৰ মাজতো কিবা এটা যাতে সমাজৰ কাৰণে যদি প্ৰভাৱ পেলায় সেইটো আমি গুৰুত্ব দিব লাগিব। সময়ৰ লগে লগে বস্তুবোৰ চেঞ্জ হৈ গৈছে, এটা সময়ত যদি লাউড কৰিছিলে এতিয়া অলপ বেলেগকৈ কৰে, টেকনিকেল টেকনলজি আহি গৈছে ইমান, এইটো সময়ত মানে গোটেই অসমেই হওক নৰ্থ ইষ্টেই হওক বা বাকী এটা বস্তু মই নিজে লক্ষ্য কৰিছোঁ, মানুহে নৰ্মেলি কথা পাতি থকাৰ নিচিনাকৈ কথা বস্তু বেছি ভাল পায়, যে তুমিয়ে মই যে কথা পাতি আছোঁ, চাহৰ দোকান এখনত গ'লোঁ, দাদা চাহ একাপ দিয়ক, আমি তেনেকৈ কথা পাতিলোঁ, সেইটোক যদি আমি অকণ বেলেগকৈ দাদা চাহ একাপ দিব হয় এইটোত মানুহে অকণ বেয়া পায়, ধৰি লওক চিৰিয়েলতে হওক বা চিনেমাতে হওক, এই নৰ্মেল বস্তুখিনি ভাল পাব লাগিছে মানে, সেইটো কাৰণে ধৰি লওক সেইটো এটা পৰিৱৰ্তন বুলি। আৰু আমি ক'ত থাকোঁ সেইটো বহুতো ডিপেণ্ড কৰে, আমি কোনখিনি জেগাত থাকোঁ, আমি পৰিৱেশ কোনটো পৰিৱেশত ডাঙৰ হৈছোঁ, আমাৰ এনভাইৰনমেণ্টটো কেনেকুৱা আছিলে, তাৰ ওপৰতো অভিনয়টো কিন্তু প্ৰভাৱ পৰে, অকল ইয়াৰে নহয় অসমতে নহওক, মই অসমতে ইমান ভেৰিয়েশ্যন আছে, ধৰি লওক নলবাৰী ফালে গ'লে অকণ লেংগুৱেজটো অকণমান বেলেগকৈ ক'ব, নগাঁও ফালে আহিলে অকণ বেলেগ হ'ব, গতিকে সেই তেনেকুৱা ধৰণৰ ৰ কথাবিলাক যদি অভিনয় কৰে তথাপিও কিন্তু মানুহে আজিৰ তাৰিখত আদৰি লৈছে। কিন্তু
1: আচলতে ভিতৰৰ অন্তৰ্নিহিত যিবিলাক অনুভৱ, সেই অনুভৱবিলাক মানুহৰ আচলতে সদায় একেই হয় মানে, মানুহৰ ভাষা বেলেগ হ'ব পাৰে, মানুহৰ ভৌগোলিক দিশটো বেলেগ হ'ব পাৰে, ভৌগোলিক পৰিৱেশটো বেলেগ হ'ব পাৰে, কিন্তু মানুহৰতো মানুহৰ যেতিয়া হাঁহি উঠে তেতিয়া হাঁহি উঠে, মানুহৰ যেতিয়া দুখ লাগে তেতিয়া মানুহে কান্দে, প্ৰত্যেকখন দেশতে

0: আচলতে সেই অনুভৱটো কোনো কাঢ়ি লৈ যাব নোৱাৰে। এইখিনিতে তুমি যিহেতু ভাষাৰ কথা কৈছা, মই জানিব বিচাৰিছো যে নাটকৰ ক্ষেত্ৰত বা যিকোনো এটা কলাৰ ক্ষেত্ৰত সেই ভাষাটো শুদ্ধকৈ কোৱাৰ প্ৰয়োজনীয়তা বা ভাষাটো জনাৰ যি প্ৰয়োজনীয়তা, সেইটো তুমি কিদৰে চোৱা?
1: এইটো অতি গুৰুত্বপূৰ্ণ কথা বুলি ভাবোঁ, আৰু বিশেষকৈ নাটকৰ ক্ষেত্ৰত এইটো খুব গুৰুত্বপূৰ্ণ কথা। আমি কেনেকৈ কথা ক'ম, মানুহ স্পষ্ট হ'ব লাগিব, শুদ্ধ হ'ব লাগিব। কাৰণ নাটকে হওক, এই গোটেই মিডিয়ামটো কথাই কৈছোঁ, আমি যিহেতু কিবা এটা ক'ম, চিৰিয়েল এখনতে ক'ম, চিনেমা এখনতে ক'ম, আমি গোটেই সকলো অডিয়েঞ্চৰ কাৰণে ক'ম। গোটেই সেইজনে চাব, চাই পেলাই যদি কিবা ভুল এটা শব্দ নিশিকে, সেই টোৰ ওপৰত কিন্তু আমি খুব গুৰুত্ব দিব লাগিব। সেইটো খুব গুৰুত্বপূৰ্ণ কথা। যিসকলে কাম কৰি আছে, বা মই বা তুমি বা যোনেই নহওক, কওঁতে শুদ্ধভাৱে কোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। আৰু এইটো যিকোনো ভাষাৰ ক্ষেত্ৰতে প্ৰযোজ্য, প্ৰযোজ্য হিন্দীয়ে হওক, মাৰাঠী হওক, অসমীয়া হওক, যিসকলে চিনেমাৰ ক্ষেত্ৰতে হওক, চিৰিয়েলৰ ক্ষেত্ৰতে হওক, নাটকৰ ক্ষেত্ৰতে হওক, এইটো খুবেই গুৰুত্বপূৰ্ণ, শুদ্ধকৈ কোৱাটো, প্ৰক্ষেপণ কৰাটো।
0: যেতিয়া জ্যোতিতপন ডাঙৰ হৈ আহিছে, তেতিয়া জ্যোতিতপনৰ কি হ'বলৈ মন আছিলে?
1: মোৰ তেনেকুৱা ইমান কোমোৰ এনেকুৱা বহুতৰ থাকেতো সপোন, মই ডাঙৰ হ'লে আমুকম তামুকম, মোৰ কিন্তু তেনেকুৱা গ'লে কোনে, মই আমুকেই হ'ম বুলি ষ্টেপ বাই ষ্টেপ চলি থাকোঁ। ট্ৰিক পৰীক্ষা দিলোঁ, এটা মোৰ ছেকেণ্ড হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিবলৈ ভাল, হায়াৰ ছেকেণ্ডাৰী কল তাৰপিছত বি এ, অ'কে বি এটো ঠিক আছে, বি এটো শেষ কৰিব লাগে। সেই তেনেকুৱা লাহে লাহে যেতিয়া অভিনয়ৰ লগত থাকিলোঁ, তাৰ অভিনয়ৰ পিছত আহিলে গম পালোঁ যে এইটো ভাল লগা, এক্টৰ হ'ব লাগিব, সেইটো সপোন কিন্তু এতিয়াও ঘূৰি থাকে। ক'ব
0: আচলতে সময়ে নিৰ্ণয় কৰিছে যে তোমাৰ সপোনটো কি হ'ব, আচলতে বহুতৰে আচলতে তেনেকুৱাই হয়, সময়ৰ গতিত
1: অভিনয় কৰি
0: ভাৱ হৈ যায় যে মোৰ এইটোৱে ভাল লাগে।
1: অভিনয় কৰিছিলোঁ, তাৰপিছত অভিনেতা হ'ম, তাৰ অভিনেতাৰ পিছত এতিয়া আকৌ গোটেই চিষ্টেমটো বেলেগ ফালে চলি আছে, অভিনয়টো কম কম হৈ আছে, তাৰ পিছফালে আকৌ বেলেগ কাম বেছি চলি আছে।
0: এতিয়া কি হ'ম বুলি ভাবিছে যিটো টোপনে?
1: এতিয়া চাওঁকে কি হয়, এতিয়া কাম কৰি আছোঁ, এতিয়া অকণ এই ক্ষেত্ৰখনতে কাম কৰি আছোঁ, খালি এতিয়া হেৰিটো বেলেগ, বেলেগ এটা
0: চেকটো বেলেগ,
1: মাধ্যমটো বেলেগ, মোৰ ভাল লগা জেগাটোতে কাম কৰি আছোঁ, সেইটো ভাল লগা কথা, যিটো ভাল পাওঁ সেই জেগাটোৰ লগতে কাম কৰি আছোঁ, খালি মাধ্যমটো অকণ চেঞ্জ হৈছে।
0: এইখিনি মই আৰু এটা কথা সংযোজন কৰিছোঁ যে এই মাধ্যমটো তোমাৰ কিয় ভাল লাগিলে, কিন্তু এই যে ভাল লগাটো যে ইমান এটা শাশ্বত অৱস্থাত ৰৈ গ'ল আৰু এইটো সলনি হোৱা নাই, সেইটো কিয় হৈছে বাৰু?
1: সেইটো এতিয়া ক'ব নোৱাৰিম, মানে সেইটো ক'ৰবাত নহয় ক'ৰবাত হয়তো মোৰ সোমাই গ'লোঁ মানে এই বিষয়টোত, সেইটো কাৰণে হয়তো ওলাব পৰা নাই, আৰু সেইটো চাকৰি ওলাব নোৱাৰি, মোক চলি থাকিব, বেলেগ কি ধৰণৰ কাম কৰি থাকিব পৰা যাব, মানে জীয়াই থাকিবৰ কাৰণে তাৰ বেলেগ কামো কৰি থাকিব লাগিব খাবৰ কাৰণে, তো সেইটো চলি থাকিব, কিন্তু এই লাইনটোৰ পৰা আঁতৰি যোৱাটো সম্ভৱপৰ নহয়।
0: সেইটো সম্ভৱপৰ কিয় নহয়?
1: কাৰণ এইটো ভাল লাগে, মানে প্ৰথম কথা সম্ভৱপৰ নোহোৱা কথাটো এই ভাল পাওঁ, মানে একদম অনেষ্টলি ভাল পাওঁ এই বিষয়টো, সাংস্কৃতিক কথা বতৰাবোৰ, নাটক, চিনেমা, চিৰিয়েল, গান, এইবোৰ ভাল পাওঁ। ভাল লগা জেগাত আহি পেলাই কাম কৰি আছিলোঁ আৰু তাৰ পৰা মই এটা পইচাও পাওঁ, তো সেইটো এটা ভাল লগা কামতো কৰি আছোঁ, তাৰ পৰা পইচাও পাই আছোঁ।
0: মোৰ ব্যক্তিগত ধাৰণা আৰু যে এই ক্ষেত্ৰখন সদায় নতুন, প্ৰত্যেকটো কাম এটা নতুন কাম, আৰু নতুন যেতিয়া আহে তেতিয়াহ'লে নতুন এটা নতুন উৎসাহ আহে, নতুন উৎকণ্ঠা আহে, আৰু সেই উৎকণ্ঠাখিনিক আচলতে সজাই মেলি গৈ থাকোঁতে ভাল লাগি গৈ থাকে।
1: আৰু আৰু এটা বস্তু ভাল লাগে মানে বিশেষকৈ, তো ইয়াত মই বিশেষকৈ এই চিনেমা চিৰিয়েল ইয়াতে হওক বা নাটকৰ কথা হওক, ইয়াত মই বিভিন্ন ধৰণৰ ব্যক্তি লগ পাওঁ, সেইটো আটাইতকৈ বহুত ডাঙৰ ভাল লগা কথা। যেনেকৈ তোমাক লগ পালোঁ, নাটকৰ টুকুৰি লগ পাইছিলোঁ, এই ধেমাজিত নাটক কৰিব যাওঁতে কাবাজনক লগ পালোঁ, এটা পৰিৱেশ এটা দেখা পালোঁ, চিনেমা শ্বুটিং চলি আছে, আজি চান্দবী হ'ল, চান্দবী পৰিৱেশটো দেখা পালোঁ, তাৰ মানুহৰ লগত চিনাকি হ'লোঁ, ইফালে শ্বুটিং ক'ত হ'ল বোলে মঙলদৈত কৰিলোঁ, তাৰ এটা বেলেগ পৰিৱেশ পালোঁ। অভাৰ মানে গোটেই অসমখনক মই ইয়াৰ থ্ৰুদি চিনি আছোঁ, বিভিন্ন ব্যক্তিৰ লগত মোৰ চা চিনাকি হৈ আছে, এটা বেলেগ এটা পৰিৱেশ, মানে সেই এনভাইৰনমেণ্টটো চেঞ্জ পাই আছোঁ, এটা জেগাত থকা নাই। মানে
0: এই আটাইবোৰ দিশ আচলতে এই আটাইবোৰ কথাই এজন মানুহৰ ব্যক্তিত্বত কেনেকুৱা প্ৰভাৱ পেলায়?
1: যথেষ্ট, বহুত বহুতখিনি প্ৰভাৱ পেলায়, সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব আমি কেনেকৈ তাক গ্ৰহণ কৰিম। এনেকুৱা হয় কেতিয়াবা পৰিৱেশ এটা পাওঁ, কিন্তু সেইটোক আমি কেনেকৈ লৈ যাওঁ সেইটো নিজৰ ওপৰত কথা। মোৰ বস্তুটো কথাটো মই এটাই ভাবোঁ, মই যিটো পৰিৱেশতে থাকোঁ সেই পৰিৱেশটোক মই আঁকোৱালি ল'বলৈ চেষ্টা কৰোঁ, মানে কাৰণ সেইটো ধৰি লওক চান্দবীত মই শ্বুটিং কৰি আছোঁ, চান্দবীত শ্বুটিং কৰি থাকোঁ সময়তে তাৰ যিটো পৰিৱেশ সেইটোকে মই গ্ৰহণ কৰিব লাগিব। আৰু মই গুৱাহাটীৰ পৰিৱেশ এটা মাথা মাৰি থাকিলে এটা সম্ভৱ নাই, এই মই গুৱাহাটীত মইতো এনেকৈ কাম পালোঁ এদিন ভাতটো খাবলৈ, ভাতকেইটা খাবলৈ, ইয়াত তাতে যদি মই পিয়াত বহি ভাত খাইছোঁ মই সেইটো সময়ত সেইটোৱে সুখী, মানে কাৰণ মই সেই জেগাটোত তেনেকৈ কাম কৰিব লাগিব। সেইধৰণে কাম কৰিলে আমি যিটো কাৰণে গৈছোঁ মানে কামটো কৰিব কাৰণে, সেই কামটো ভাল ওলাব, আৰু তাৰ কাৰণে ধৰি লওক আৰু পৰিৱেশ পৰিস্থিতিটোৰ ওপৰত আমি সদায় চলিব লাগিব,
0: সেইটো হয়,
1: আৰু সেই এনজয় কৰি কাম কৰোঁ, কামটো ভাল লাগে। ধৰক এই ধৰি লওক মঙলদৈত শ্বুটিং কৰিব গ'লোঁ, মঙলদৈৰ পৰিৱেশটো ভাল লাগিলে, মই চালোঁ অঁ ইয়াত এনেকুৱা, তাৰ মানুহ কিনে এনেকুৱা, এওঁলোকে এনেকৈ কথা বতৰা কয়, এওঁলোকে এনেকৈ কাম কৰে, ৰঙাপাৰাত শ্বুটিং কৰিলোঁ, তাৰ এটা বেলেগ এনভাইৰনমেণ্ট, তাৰ গোটেই পৰিৱেশটো বেলেগ, তো সেই চবতে ভাল আৰু বেয়া থাকিব, তাত ভালটোক আমি বেছিকৈ

0: প্ৰাধান্য দিওঁ তেতিয়াহ'লে ভাল লাগে, আৰু কাম কৰাৰ স্পীডটো বাঢ়ি গৈ থাকে। নতুন নতুন যেতিয়া হৈ থাকিব কাম কৰাৰ স্পীডো বাঢ়ি গৈ থাকে,
1: নতুন নতুন আগ্ৰহ
0: আগ্ৰহ পায়,
1: নতুন নতুন ইচ্ছা, নতুন নতুন নিৰ্মাণ। এই অভিনয় জগতৰ বাহিৰে বা এই অভিনয় চৰ্চাৰ বা এই নাট্যক্ষেত্ৰখনৰ চৰ্চাৰ বাহিৰত কি কৰি ভাল পায়? যদি মই হবি কি বুলি সোধো, যিটোতো পাৰো হবি কি,
0: ঘূৰি ভাল পাওঁ, ঘূৰি ফুৰি ভাল পাওঁ, খেলিও ভাল পাওঁ, যিখিনি সময় পাৰোঁ ঘূৰা ফুকাটো মোৰ খুব এটা চখ। সেইটো এইটো ক্ষেত্ৰত মোৰ সেইটো এটা সুবিধা হৈছে যে মই বিভিন্ন ঠাই মই দেখিছোঁ যিখিনি মই অকলে যোৱাটো কেতিয়াও সম্ভৱপৰ নহয় বা গ'লেও যথেষ্ট পৰিমাণৰ টকা পইচা খৰচ হ'ব। গতিকে এই লাইনটোত জড়িত হৈ থাকি মোৰ আটাইতকৈ সেইটো এটা কথা, মই বিভিন্ন জেগা ফুৰিব পাইছোঁ, অসমখনে হওক বা অসমৰ বাহিৰতে হওক, ফুৰা চখাটো মোৰ চখ আছে। মই খেলি ভাল পাওঁ, কথা পাতি ভাল পাওঁ, আড্ডা মাৰি ভাল পাওঁ, সেইটো এটা হবি বুলি ক'ব পাৰি। আড্ডা মাৰি
1: খুব ভালকৈ ঘূৰা মানুহেও খুব ভালকৈ জীৱনবিলাক চাব পাৰে, হয়নে?
0: হয়,
1: যিহেতু তুমি শিক্ষা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছা, তাৰপিছত তোমাৰ আৰু কিবা বেলেগ হোৱাৰ মন আছিল নেকি বাৰু, এটা বেলেগ দিশত যোৱাৰ মন আছিল নেকি বাৰু?
0: তেনেকুৱা মই এই মই যেতিয়া
1: চেষ্টা কৰা হৈছিল নেকি বেলেগ এটা দিশত,
0: বেলেগ এটা দৃষ্টি মানে ধৰি লওক সেই সময়ত ধৰি লওক বি এ কমপ্লিট কৰি মাইণ্ডৰ এটা আছিল চাকৰি।

0: সময় পাৰোঁ, ঘূৰা ফুকাটো মোৰ খুব এটা চখ। সেইটো এইটো ক্ষেত্ৰত মোৰ সেইটো এটা সুবিধা হৈছে যে মই বিভিন্ন ঠাই মই দেখিছোঁ, যিখিনি মই অকলে যোৱাটো কেতিয়াও সম্ভৱপৰ নহয় বা গ'লেও যথেষ্ট পৰিমাণৰ টকা পইচা খৰচ হ'ব। গতিকে এই লাইনটোত জড়িত হৈ থাকি মোৰ আটাইতকৈ সেইটো এটা কথা, মই বিভিন্ন জেগা ফুৰিব পাইছোঁ, অসমখনে হওক বা অসমৰ বাহিৰতে হওক, গতিকে ফুৰা চখাটো মোৰ চখ আছে। মই খেলি ভাল পাওঁ, কথা পাতি ভাল পাওঁ, আড্ডা মাৰি ভাল পাওঁ, সেইটো এটা হবি বুলি ক'ব পাৰি। আড্ডা মাৰি
1: খুব ভালকৈ ঘূৰা মানুহেও খুব ভালকৈ জীৱনবিলাক চাব পাৰে, হয়নে?
0: হয়,
1: যিহেতু তুমি শিক্ষা বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছা, তাৰপিছত তোমাৰ আৰু কিবা বেলেগ হোৱাৰ মন আছিল নেকি বাৰু, এটা বেলেগ দিশত যোৱাৰ মন আছিল নেকি বাৰু?
0: তেনেকুৱা মই এই মই যেতিয়া
1: চেষ্টা কৰা হৈছিল নেকি বেলেগ এটা দিশত,
0: বেলেগ এটা দৃষ্টি মানে ধৰি লওক সেই সময়ত ধৰি লওক বি এ কমপ্লিট কৰি মাইণ্ডৰ এটা আছিল চাকৰি ইণ্টাৰভিউ দি আছিলোঁ, যিখিনি ইণ্টাৰভিউ হয় আৰু সেইটো সময়ত ইণ্টাৰভিউ দি আছিলোঁ, পোৱা নাছিলোঁ। তাৰপিছত এনেকুৱাতে ধৰি লওক মই নগাঁৱত এটা কাম এটা পালোঁ, সেই কামটোৱে মোক গোটেই টাৰ্ণিং পইণ্ট পোৱাই দিলে, মানে ঘূৰাই দিলে। ধৰক যদি নাটক কৰিম এনেকুৱা কৰিম বুলি ভাবি আছিলোঁ, তো নগাঁৱত মই নেহেৰু যুৱক কেন্দ্ৰ বুলি এটা অনুষ্ঠানৰ লগত জড়িত হৈছিলোঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অনুষ্ঠান আছিলে, এতিয়া নামটো চেঞ্জ হৈছে চাগে, ইউথ ডেভেলপমেণ্ট এফেয়াৰ্ছ আণ্ডাৰত আছিলে। এতিয়া তাতে কাম কৰোঁতে দুবছৰৰ কাৰণে ভলণ্টিয়াৰ হৈছিলোঁ, তাত মই 2500 মাহে পাওঁ। তাতে গোটেই কনচেপ্টটো চেঞ্জ হৈ গ'ল, গোটেই বিভিন্ন ধৰণৰ ক্লাবলৈ যাব লাগে, বিভিন্ন গাঁৱত যিবোৰ ক্লাব থাকে অনুষ্ঠান থাকে, অনুষ্ঠানবিলাকৰ লগত জড়িত হ'ব লাগে, মানুহক বিভিন্ন ধৰণে অৰ্গেনাইজ কৰিব লাগে, এৱাৰনেছ কৰিব লাগে, ব্লাড ডনেশ্যন কৰিব লাগে, কেম্প পাতিব লাগে, ক'ৰবাত ধৰি লওক ভলীবল খেল এখন পাতিব লগা হৈছে। এনেও খুব মানে পজিটিভ এটা ভাইব এটা চলিছিলে। আৰু তাৰ মাজতে ধৰি লওক কিছুমান ইউথ এক্সচেঞ্জ প্ৰগ্ৰেম হৈছিলে অসমৰ বিভিন্ন ধৰণৰ বাহিৰৰ কেলকাতা, বেংগলোৰ, এনেকুৱা ধৰণৰ বিভিন্ন জেগাত অসমক সেই ডিষ্ট্ৰিক্টখনক ৰিপ্ৰেজেণ্ট কৰি গুচি যোৱা হয়। এই তেনেকৈ যাওঁতে যাওঁতে গোটেই মোৰ কাৰবাৰটো মানে মনত সাংস্কৃতিকভাৱে সোমাই গ'লো আৰু।
1: তুমি যে ক'লা এই অভিজ্ঞতাটোক মই আৰু অকণ বহলকৈ জানিবলৈ বিচাৰিছোঁ, অভিজ্ঞতাখিনি
0: কিন্তু সেই বিশেষকৈ ইউথৰ কাৰণে বেছি কাম কৰে আৰু ছ'চাইটিৰ কাৰণে খুব কাম কৰি থাকে, পজিটিভ কাম কৰি থাকে। তো নগাঁৱত মই দুবছৰৰ কাৰণে কৰিছিলোঁ, ব্লক লেভেলত হয় আৰু, তো মই দলংঘাট ব্লকৰ পৰা আছিলোঁ। তো সেই মই বিশেষকৈ আটাইতকৈ ভাল লগা কথাটো হৈছিল মই নিজৰ জেগাটো প্ৰথম চিনি পাইছিলোঁ ভালকৈ। গোটেই মই চাইকেল লৈ লৈ গোটেই দলংঘাট ব্লকৰ যিমান গোটেই ব্লকটোত যিমানখন গাঁও আছে গাঁৱত যাওঁ, চাইকেল দুজন থাকে আৰু, আমি দুজনে চাইকেল মাৰি মাৰি যাওঁ প্ৰতিটো ক্লাবক, যিবোৰ তেওঁলোকক ৰেজিষ্ট্ৰেশ্যন কৰাই দিব লাগে, কিছুমান ক্লাব ৰেজিষ্ট্ৰেশ্যন নাথাকে ৰেজিষ্ট্ৰেশ্যন কৰাই দিওঁ, বা নেহেৰু যুৱক কেন্দ্ৰৰ লগতো ৰেজিষ্ট্ৰেশ্যন কৰাই দিওঁ, তেনেকুৱা ধৰণৰ কাম কাজ আৰু বিভিন্ন ধৰণৰ মানুহ চিনাকি পালোঁ, ৰাইজক চিনাকি পালোঁ তেওঁলোকৰ লগত, খুব এটা ভাল পৰিৱেশ। তাৰপিছত নগাঁওখন খুব ধুনীয়াকৈ নগাঁওখন চিনি পালোঁ, নিজৰ জেগাটো গৈ লওক, নগাঁৱত পঢ়া শুনা কৰিলোঁ, কলেজ গ'লোঁ, অলপ ঘূৰিলোঁ, তাৰপিছত নাথাকিলে চিনেমা চাব গ'লোঁ, আকৌ ঘৰ আহিলোঁ, সিমানখিনিতে সীমাবদ্ধ আছিলোঁ। কিন্তু সেই অনুষ্ঠানটোৰ লগত জড়িত হোৱাৰ লগে লগে গোটেই নগাঁওখন মই ভালকৈ চিনি পালোঁ। ভিন্ন কম এই ধৰি লওক বানপানী হৈছে, নেহেৰু যুৱক কেন্দ্ৰৰ পৰা সাহাৰ্য দিব লাগিব, আমি ধৰি লওক ৰাস্তাত ৰাইজৰ পৰা দান বৰঙণি উঠালোঁ, বিভিন্ন ধৰণৰ যিবোৰ ছিটুৱেশ্যন হয় তেনেকৈ আমি কাম কৰিছিলোঁ, সেইটো কাৰণে ভাল লাগে। আৰু তাৰ এগৰাকী ছাৰ আছিলে ধনঞ্জন তালুকদাৰ ছাৰ, তেওঁ খুব ভালকৈ কাম কৰি আছিলে, ছাৰক ধন্যবাদ দিছোঁ ইমান ধুনীয়াকৈ আমাক শিকোৱাৰ কাৰণে। এতিয়াও তেওঁ আছে, তেওঁ মৰিগাঁও ডিষ্ট্ৰিক্টত মেবি। আৰু তাৰ যোগেদি অসমৰ লগত অসমৰ বাহিৰত প্ৰথম গৈছোঁ, কেলকাতা গৈছোঁ, হিমাচল প্ৰদেশ গৈছোঁ, বেংগলোৰ গৈছোঁ, পাঞ্জাৱ গৈছোঁ, এনেকুৱা ধৰণৰ অসমৰ বাহিৰলৈ প্ৰথম যিবোৰ জেগালৈ কেতিয়াও যোৱা নাছিলোঁ, আৰু অসমক ৰিপ্ৰেজেণ্ট কৰি অসমৰ সাংস্কৃতিক কথা বতৰাবোৰ লৈ পেলাই গৈছিলোঁ, সেইটো ভাল লগা হৈছিলে। তাৰপিছত ভাবিলোঁ নাই এই লাইনটোত যদি জড়িত থাকোঁ আৰু কিবা কৰিব পাৰিম, লাহে লাহে গুৱাহাটী পোৱাৰ পিছত আৰু কথাটো আৰু চেঞ্জ হ'ল, তাৰপৰা বেলেগলৈ যাবলৈ মন নগ'লে আৰু।
1: এটা কথা মই এইখিনি সুধিবলৈ বিচাৰিছোঁ যে পুনৰ মই অভিনয়ৰ ক্ষেত্ৰলৈ গুচি আহিছোঁ, অভিনয়ৰ কথালৈ গুচি আহিছোঁ। এই কথাটো আচলতে প্ৰত্যেকেই বেলেগ বেলেগ ধৰণে কোৱা শুনো, সেইকাৰণে আজি তোমাৰ মুখৰ পৰা শুনিবলৈ বিচাৰিছোঁ যে আনুষ্ঠানিক শিক্ষা অভিনয়ৰ ক্ষেত্ৰত আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজনীয়তা কিদৰে চোৱা, আৰু যিসকলে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পোৱা নাই সেইসকলে নিজকে আগবঢ়াই নিবলৈ বা নিজকে আৰু ধুনীয়া কৰিবলৈ, নিজৰ প্ৰতিভাটোক আৰু বেছি ধুনীয়া কৰিবলৈ বা নিজকে আৰু বেছি সক্ষম কৰিবলৈ কি কৰিব লাগে?
0: যিকোনো এটা বিষয়ত আনুষ্ঠানিক শিক্ষা থাকিলে ভালেই, বেয়া বুলি কেতিয়াও নহয়, ভাল। আৰু কিন্তু বহু সংখ্যকে সেইটো সুবিধা নাপায়, গতিকে তেওঁলোকেও বেলেগ ধৰক বিভিন্ন ধৰণৰ মাধ্যম থাকে, ধৰি লওক নাটকৰ ক্ষেত্ৰত হওক, অভিনয়ৰ ক্ষেত্ৰত ৱৰ্কশ্বপ হয়, তেওঁ সেইবোৰত এটেণ্ড কৰিব লাগে মোৰ হিচাপত। মই যিহেতু অভিনয়ত মোৰ আনুষ্ঠানিক শিক্ষা নাই, কিন্তু মই ৱৰ্কশ্বপবোৰ কৰিছোঁ বিভিন্ন ধৰণৰ, যিবোৰ অসম নাট্যখনৰ ৱৰ্কশ্বপেই হওক বা অসমত যেনেকুৱা ধৰণৰ ৱৰ্কশ্বপ চলে, নাটকৰ অভিনয়ৰ ৱৰ্কশ্বপ হয়, সেই ৱৰ্কশ্বপবোৰ এটেণ্ড কৰিছিলোঁ, তাৰপৰা শিকিব পাৰিছিলোঁ। সেইটো এক প্ৰকাৰ আনুষ্ঠানিক শিক্ষা বুলি মই মোৰ হিচাপত ধৰি লৈছিলোঁ, যে কম সময়ৰ কাৰণে, 10 দিনৰ কাৰণে হওক, 20 দিনৰ কাৰণে হওক। কিন্তু আনুষ্ঠানিক শিক্ষা এটা ভালে ভাল, এনেকুৱা নহয় যে আনুষ্ঠানিক শিক্ষাটোৱে বহুত ইম্পৰ্টেণ্ট, সেইটোও নহয়, সেই হ'লেও ভাল। যিসকলে হোৱা নাই তেওঁলোকে ধৰি লওক বিভিন্ন ধৰণৰ মাধ্যম আছে, শিকিবৰ কাৰণে যিকোনো সময়তে পৰা যায়।
1: অভিনেতা হোৱাৰ ইতিবাচক আৰু নেতিবাচক দিশ বুলি যদি সোধো, সেইটো কি?
0: ইতিবাচক কিন্তু ভাল

0: খুব ধুনীয়াকে মানুহে চিনি পালে, অভিনয় নাটক কৰাৰ সময়ত মঞ্চত যেতিয়া খুব ধুনীয়া অভিনয় কৰে ৰাইজে চিনি পায়, সেইটো ভাল। আৰু ধৰক চিৰিয়েল হওক চিনেমা হওক, আৰু ৰাইজে যেতিয়া সেইটো ইতিবাচক আৰু নেতিবাচক বুলি ক'লেকে মানুহজনে খুব সেই ব্যক্তিজনে কিন্তু খুব চিন্তা চৰ্চা কৰি কামবোৰ কৰিব লগা হয় পিছত, এইটো কাম কৰিলে ভাল হ'বনে নাই, কাৰণ তেওঁকতো চিনি পায় ৰাইজে অডিয়েঞ্চে, ৰাস্তাতে গৈ আছোঁ তেওঁ কেনেকৈ যাব, সেই সময়ত কি কাম কৰিব নকৰিব, সেইখিনিও বহুত ছ'চিয়েল কথা বতৰাবোৰ জড়িত হৈ পৰে। তো অভিনয় ইতিবাচক দিশ বহুত আছে, অভিনয় কৰিলে মানুহৰ ব্যক্তিত্বটো সলনি হয়, বিশেষকৈ নাটকৰ হওক চিৰিয়েল হওক চিনেমা হওক গোটেইখিনিতে ৱৰ্কশ্বপ, বিশেষকৈ ৱৰ্কশ্বপ কৰাৰ পিছত আৰু গম পোৱা যায় মানে মই আগতে কেনেকৈ কথা কৈছিলোঁ, তাৰপিছত ৱৰ্কশ্বপ এটা কৰাৰ পিছত কথা কেনেকৈ কৈছোঁ, বা বহুতকো দেখা পাওঁ প্ৰথমতে খুব ইন্ট্ৰোভাৰ্ট হৈ আছিলে, মনৰ ভিতৰতে কথাবোৰ থাকে ক'ব নোৱাৰে, কিন্তু তাৰপিছত দেখা পোৱা যে নহয় তেওঁ খুব ধুনীয়াকৈ আকৌ আৰম্ভ কৰে। তো সেইটো এটা পজিটিভ ব্যক্তিত্ব, ক'ত কেনেকৈ কথা ক'ব লাগিব, সামাজিকভাৱে ক'ত কেনেকৈ থাকিব লাগিব, সেইটো কিন্তু অভিনয়ৰ পৰা পোৱা যায়, সেইটো ভাল। আৰু কিছুমান নেতিবাচক কিছুমান কাম কৰোঁ বুলি কৰিবও নোৱাৰে মানুহজনে, তেওঁ যিহেতু চিনি পায় বা দুজন মানুহে চিনি পায়, তেওঁ মন গ'লেও কিছুমান কাম কৰিব নোৱাৰে। আৰু মানুহ আৱেগিক খুব অভিনয়ৰ লগত জড়িত হয়, বিশেষ শিল্পকলাৰ লগত জড়িত হোৱা ব্যক্তিসকল আৱেগটো বেছি, অলপ কোনোবাই বহুত বেয়াকৈ কৰিলেও গাত নালাগে, কেতিয়াবা সৰু কথাটো তেওঁলোকৰ গাত লাগি যায় যে কিয় এনেকৈ কৰিলে।
1: যিটো এটা কথা সুধিছোঁ যে মানুহৰ জীৱনত বন্ধুৰ প্ৰয়োজনীয় থাকি, বন্ধু কেনেদৰে চোৱা, বন্ধু মানে কি?
0: বন্ধু লাগে, বন্ধু নালাগে নহয়, বন্ধুত্বটো ভাল বস্তু বুলি ভাবোঁ মই, বন্ধুত্বটো ভাল বস্তু, বন্ধুত্বটো লাগে, খালি সেইটো আৰু মেইনটেইন কৰি থকাটো নিজৰ কথা বা দুইজন বন্ধুৰ মাজত।
1: বন্ধুত্বৰ সম্বন্ধটোক আচলতে কেনেকৈ ধৰি ৰাখিব পাৰি, যদি দুজন মানুহৰ যদি কৰ্মস্থলী বেলেগ হয়, পেচা বেলেগ হয়, তেতিয়া বন্ধুত্বটো কেনেদৰে ৰাখিব পাৰি?
0: তেতিয়াও পাৰি, কৰ্মস্থলী একেই হ'লে যে
1: বা বন্ধুত্ব এটা কেনেকৈ বজাই ৰাখিব পাৰি,
0: মানে কৰ্মস্থলী একেই হ'লে বা একেটা লাইনতে কাম কৰিলে যে বন্ধু ভাল বন্ধু হ'ব তেনেকুৱা কথা নাই, ডিফাৰেণ্ট লাইনত কাম কৰিলে ভাল বন্ধু হ'ব পাৰে।
1: মই এইটো বিচাৰিছো যে বন্ধুত্বৰ সংজ্ঞা কি আচলতে তোমাৰ কাৰণে?
0: সংজ্ঞা দিবলৈ গ'লে এইটো সংজ্ঞা টান কাম নিচিনা হয় আৰু, কিন্তু মোৰ হিচাপত কথাটো হ'ল সকলো খুব ধুনীয়াকে যেনেকে ধৰক শ্বেয়াৰ কৰিব পাৰি, মোৰ আটাইতকৈ ধৰি লওক ভাল লগা কথাটো, বেয়া লগা কথাটো, মোৰ লাইফত এইটো আটাইতকৈ ডাঙৰ ঘটনা ঘটিছে, আমি ৰখি থাকোঁ না, কিছুমান কথা আমি ধৰি লওক ঘৰৰ মানুহক ক'ব নোৱাৰোঁ, কাক কওঁ, একদম পুৰা নিজৰ বেষ্ট ফ্ৰেণ্ডক কওঁ, থিয়াও হয়তো একদম আটাইতকৈ ডাঙৰ কথাটো ছিক্ৰেটটো, যিটো তেওঁ ঘৰত ক'বলৈ শংকাবোধ কৰি থাকে, তেওঁ আহিব হয়তো মোৰ আগত ক'ব না, বেলেগ এজনৰ আগত ক'ব যে আজি এনেকুৱা এটা হ'ল, সিমানখিনি এটা কনফিডেঞ্চ থাকে, আৰু সেই কনফিডেঞ্চটো ৰখাই ৰখোৱাটো দুইজন বন্ধুৰ মাজত ডিপেণ্ড কৰিব, যে ইমানটো বিশ্বাসত যেতিয়া কথাটো কৈছে সেই বিশ্বাসটো, বিশ্বাসটো মেইন আৰু, সেই বিশ্বাস আমি কেনেকৈ ধৰি ৰাখিম, বিশ্বাসটো যদি এজন বন্ধুৰ আনজন বন্ধুৰ মাজত ধৰি ৰাখিব পাৰে তেতিয়া বন্ধুত্বটো গোটেই জীৱন জীৱন ধৰি চলিব।
1: শেহতীয়াভাৱে জিতু থাপনে কি কামৰ লগত জড়িত হৈছিল আৰু কামটোৰ কিছু অভিজ্ঞতা যদি জানিবলৈ বিচাৰে?
0: শেহতীয়াকৈ মই বিশেষকৈ প্ৰডাকশ্যনৰ লাইনৰ লগত বিশেষ জড়িত হ'লোঁ, প্ৰডাকশ্যন মেনেজমেণ্টৰ, অভিনয়ৰ পৰা অকণমান ভালৰ গাতি প্ৰডাকশ্যন মেনেজমেণ্টৰ লগত জড়িত হৈ আছোঁ, আৰু ইতিমধ্যে 4-5 চিনেমা ইতিমধ্যে কাম কৰিলোঁ চিনেমাৰ, তাৰপিছত ৱেব ছিৰিজৰ বহুকেইখন কাম কৰিলোঁ, 3-4 ৱেব ছিৰিজৰ ছিৰিজৰ তেনেকুৱা, আৰু শেহতীয়াকৈ সদ্য মুক্তিপ্ৰাপ্ত মৰমৰ দুটা, সেইখনৰ প্ৰডাকশ্যন মই চাইছিলোঁ।
1: সেই ছবিখনৰ অভিজ্ঞতা মই যদি অকণ জানিব বিচাৰোঁ?
0: ভাল, খুব ভাল, খুব ধুনীয়া এটা পৰিৱেশত কাম কৰিছিলোঁ, পৰিচালক হিমজ্যোতি তালুকদাৰ ডাঙৰীয়া, খুব কুল মাইণ্ডৰ ব্যক্তি, খুব ধুনীয়াকৈ পৰিচালনা কৰিছিলে চিনেমাখন, গোটেই টীমটো খুব এণ্টায়াৰ টীমটো খুব ধুনীয়া কাম কৰিলে, আৰু কামটো খুব ভাল হৈছে, মঙলদৈত হৈছিলে, তাৰপৰা চেৰগাঁৱত হৈছিলে শ্বুটিং, খুব ভাল লগা পৰিৱেশত।
1: জিতু থাপনৰ প্ৰিয় অভিনেতা কোন আৰু কিয়? হিন্দী ছবি জগতৰ বা বাহিৰৰ অসমীয়া ছবি জগতৰ, আৰু লগতে বাহিৰৰ যদি তুমি ক'ব বিচাৰা?
0: হিন্দী ছবি জগতৰ বহুখিনি ভাল লাগে মোৰ, মানে কথাটো এনেকুৱা, যতীন বৰাক যেনেকৈ ভাল পাওঁ, অসমীয়া বুলি ক'লে যতীন বৰাক কৈছোঁ, তাৰপিছত এনেকুৱা নহয় যে যতীন বৰাকে ভাল লাগে, তাৰপিছত আৰু বহুখিনি আহি আছে ভাল লগা ব্যক্তি, বহুত আছে অভিনয়ত, বলিউডতো তেনেকুৱা, বলিউড বুলি নকওঁ, হিন্দী বা
1: ছবি জগত,
0: ছবি জগতৰ ইৰফান খান ভাল লাগে, এজন বুলিও নকওঁ আৰু, এজন এজন ব্যক্তি বুলি নকওঁ, অমিতাভ বচ্চনো ভাল লাগে, শ্বাহৰুখ খানো ভাল লাগে।
1: প্ৰিয় অভিনেত্ৰী?
0: প্ৰিয় অভিনেত্ৰী বিদ্যা বালন ভাল লাগে, তাৰপিছত আৰু এগৰাকী আছে বিদ্যা বালন, খুব ভাল লাগে, গতিকে যিখিনি যিখিনি কাম চাইছোঁ মই বিদ্যা বালন, খুব ধুনীয়া লাগে, ভাল লাগে।
1: তোমাৰ আটাইতকৈ প্ৰিয় ছবি কোনখন?
0: অসমীয়া নে হিন্দী?
1: অসমীয়া ছবি।
0: অসমীয়া ছবি মন যায়।
1: মন যায় কিয় ভাল লাগে?
0: মন যায় কিয় ভাল লাগে, মন যায় মানে ভাল লাগে, মন যায় সেইটো সময়ত এটা জেনেৰেশ্যনৰ কথাটো কৈ কানেক্ট কৰিব পাৰিছিলোঁ মন যায়খনক, মই বুলি নহয় মন যায় যিসকলে চাইছে কানেক্ট কৰিব পাৰিছিলে মন যায়।
1: সৰ্বোপৰি জুবিন গাৰ্গ আছে।
0: জুবিন গাৰ্গ সেইটোতো বেলেগ,
1: সেইটো চাই এটা প্ৰধান কাৰণ হ'ব পাৰে,
0: প্ৰধান কাৰণ প্ৰধান নহয়, প্ৰথমেতো জুবিন গাৰ্গে চিনেমা কৈছিল বুলি মন যায়, কিন্তু মন যায় যেতিয়া চালোঁ মই ভালকৈ, তাত এতিয়াও চাওঁ মই কেতিয়াবা, কাৰণ এই এখন উপলব্ধ ইউটিউবত উপলব্ধ, গতিকে চাই থাকোঁতে আৰু এখন ভাল দিনবন্ধু।

0: ছবিতে আচলতে জুবিন গাৰ্গে অভিনয় কৰিছে,
1: অদেৱীক অভিনয় কৰিছিল। নীলকণ্ঠটো ভৱেন প্ৰজ্ঞান ছাৰৰ কাহিনী ইমান ধুনীয়া, কিন্তু অভিনয় শৈলীটো খুব ভাল, মানে মনত বহুৱাব পৰা প্ৰিয় চিনেমা সিহঁতে মন যায়খন ভাল পায়।
0: বাহিৰৰ
1: বহুত আছে তেনেকুৱা চিনেমা, চাওঁ নোচোৱা নহয় কম চাওঁ।
0: নতুন প্ৰজন্মৰ তোমাৰ আটাইতকৈ প্ৰিয় অভিনেতা কোন
1: এতিয়া শেহতীয়া? বহুত অসমৰ নাই, অসমৰ সেই
0: তোমাৰ ইচ্ছা
1: ভাল নতুন প্ৰজন্মৰ, মানে মোৰ নৱহঁতৰ কি ভাল লাগে, আমাৰ নৱনাথ বহুত ধুনীয়া অভিনয় কৰি আছে, ৰীলত চাই থাকি ভাল লাগে। তাৰপিছত সমনতো ভাল লাগে, বাকী সেই জেনেৰেশ্যনটো খুব সকলোৱে ভাল, এজন নাম ক'লে ভুল হ'ব, সকলোৱে ভাল কাম কৰি আছে, ভাল লাগে।
0: এইখিনি সময়ৰ বা অসমীয়া ছবি জগতৰ তোমাৰ এতিয়ালৈকে প্ৰিয় পৰিচালক বা ভাল লগা পৰিচালক বুলি সুধিলে কাৰ নাম ক'ব?
1: ভাল লগা পৰিচালক বুলি ক'বলৈ মই যিখিনি চাইছোঁ বহুকেইজন, এতিয়া মৃণাল ডেকা ভাল লগা, সি খুব ধুনীয়া কাম কৰে মৃণালে, সিহঁতে ধৰি লওক মালামাল বইজখন কৰিলে, মই নিজেও আছিলোঁ মালামাল বইজৰ প্ৰডাকশ্যন মেনেজাৰ হিচাপে কাম কৰিছিলোঁ, তো মই কাম কৰি খুব ভাল পাওঁ। আৰু যেতিয়া চিনেমাখন চালোঁ চাই দেখিছিলোঁ, কাম কৰি থকাৰ পিছত আৰু যেতিয়া ফাইনেলি যদি চোৱা যায় মানে সেই কমাৰ্চিয়েল বা মানুহক এংগেজমেণ্ট কৰি ৰাখিব পৰা খুব ধুনীয়া নতুন প্ৰজন্মৰ যদি ডাইৰেকশ্যন হৈ যাব ভাল, মৃণাল ডেকাৰ পৰিচালনা খুব ভাল আছে।
0: আৰু যদি অসমীয়া ছবি জগতৰ আটাইতকৈ প্ৰিয় পৰিচালক বুলি সোধোঁ,
1: মনীন বৰুৱা ছাৰ।
0: মনীন বৰুৱা ছাৰৰ কোনখন চিনেমা আটাইতকৈ ভাল লাগে?
1: হিয়া দিয়া নিয়া।
0: দীনবন্ধু কিয় ভাল নালাগে?
1: দীনবন্ধু ভাল লাগে, মই দীনবন্ধু ভাল
0: লাগে পাইছোঁ, কিন্তু হিয়া দিয়া নিয়া দীনবন্ধুতকৈ কিয় বেছি ভাল লাগে?
1: হিয়া দিয়া নিয়াখন ধৰি লওক এইটো কিয় ভাল লাগে ক'ব নোৱাৰিম, কিন্তু হিয়া দিয়া এখন ভাল লাগে,
0: দুখন চিনেমাৰ পৰিচালক
1: মনীন বৰুৱা, মনীন বৰুৱা এই দুইখনে ভাল লাগে, কিন্তু হিয়া দিয়া নিয়াখন ভাল লাগে তেখেতৰ। তেখেতে ধৰি লওক কমাৰ্চিয়েল বুলি নকওঁ, তেখেতে এই কমন পিপুলক ধৰি ৰাখিব পাৰিছে, চিনেমা এখন কেনেকৈ চাব লাগিব, হিলদল ভাঙি অডিয়েঞ্চ যাব লাগিব, কাৰণ এইটোতো বিজনেছটো কমাৰ্চিয়েল কথাটো, চিনেমা এখনক মই সেইটো হিচাপে চাওঁ, কিন্তু চিৰিয়েলে হওক চিনেমাই হওক অভাৰঅল গৈ পইচাটো জড়িত হৈ থাকে, পইচাটো ইনকাম কৰিব পাৰিলে আকৌ এখন চিনেমা বেলেগ বনাব পাৰিব, এখন চেল কৰিব পাৰিব, গতিকে সেই কথাটোতো আমি গুৰুত্ব দিব লাগিব কথা, সেই কথাটো কিন্তু মনীন বৰুৱা ছাৰে সাংঘাতিকভাৱে গুৰুত্ব দিছে ইণ্ডাষ্ট্ৰীটো ধৰি ৰাখিবৰ কাৰণে, ভাল লগা কথা মানে। আৰু শেহতীয়াকৈ যিসকলে কৰি আছে সেইসকলেও সেই বস্তুটোৰ লগত কনচেপ্ট মানে ধাৰণাটো ৰাখিলে ভাল হ'ব, যাতে চিনেমা এখন কৰাৰ পিছত যাতে প্ৰডিউচাৰজনে আৰু পইচা পায়, নেক্সট আকৌ এখন চিনেমা বনাব পাৰে, কাৰণ তেতিয়াহে মই চলি থাকিব পাৰিম, নহ'লে প্ৰডাকশ্যন ক'ৰপৰা চলিব, চিনেমাখন বনিলে প্ৰডাকশ্যন বনিব চলিব, ভগৱতে চিনেমা এখন হ'লেহে স্পটৰ লৈ কাম পাব।
0: যিটো মানে আজৰি সময়ত কি কৰে, গান শুনে?
1: গান শুনো।
0: কাৰ গান ভাল পায়?
1: গান মই বহুখিনি এজন নিৰ্দিষ্ট ব্যক্তি বুলি নহয় প্ৰায় বহুখিনিয়ে শুনো, মই জুবিন গাৰ্গৰ গীতো শুনো, ভূপেন হাজৰিকাদেৱৰ গীতো শুনো, খগেন মহন্তৰ গীতো শুনো, বিষ্ণু ৰাভাদেৱৰ গীতো শুনো, জ্যোতিপ্ৰসাদ আগৰৱালৰ গীতো শুনো, জয়ন্ত হাজৰিকাৰ গীতো শুনো, নিৰ্দিষ্ট এজন ব্যক্তি বুলি নহয় মই ভাল লগা গান।
0: ভৱিষ্যতে জিতু তপনক কলিয়াবৰ কাৰণে কি কৰা মন,
1: এইটো এতিয়া এই পটককৈ ক'ব পৰা নাযাব,
0: তথাপিও মনত এটা যি ধাৰণা আছে,
1: যি কৰিম কিবা ভাল লাগে কৰিম, ভাল কাম এটাই কৰিবৰ কাৰণে সদায় থাকে আৰু, যিহেতুতে হওক ভাল কাম এটা কৰিব লাগে আৰু।
0: খুব চমুকৈ তুমি যদি নগাঁওখনক বিশ্লেষণ কৰিব বিচৰা তেতিয়াহ'লে কি ক'বা, নগাঁও কি?
1: নগাঁওখন আমাৰ গৌৰৱ, নগাঁও ভাল লাগে, যিহেতু নগাঁও হয় নিজৰ জেগাটো সদায়তো ভালেই লাগিব।
0: আৰু তেজপুৰখন যিহেতু কলিয়াবৰৰ ওচৰতে গাতে লাগি আছে, তেজপুৰখন তেজপুৰখনৰ আৰু কলিয়াবৰৰ সম্বন্ধটো কি তোমাৰ কাৰণে?
1: তেজপুৰো বেয়া নালাগে, তেজপুৰ ভাল, কিন্তু মোৰ আটাইতকৈ ডাঙৰ কথা কওঁ, মই মানে কলিয়াবৰত কম থাকিলোঁ, মই সৰুৰ পৰা নগাঁও ঘৰতে থাকিলোঁ, তো কলিয়াবৰত মই এতিয়া যেতিয়া যাওঁ অলপ এতিয়াহে মানুহখিনি চিনি পাইছোঁ, যিখিনি সময়ত মোৰ চিনিসকলক মই চিনি নাপাওঁ, মানুহক মই ঘৰৰ মানুহখিনি চিনি পাওঁ, পৰিয়ালৰ মানুহখিনি চিনি পাওঁ, তাতকৈ বাকী ওচৰ পাজৰ তাতকৈ বেলেগ মানুহ মই চিনি নাপাওঁ, কাৰণ মই থকাই নহ'ল তাত। মই
0: অসমৰ আটাইতকৈ ভাল লগা ঠাইখন কি তোমাৰ?
1: নিজৰ জেগাখনে ভাল লাগিব।
0: তোমাৰ ওচৰ চুবুৰীয়া মানুহ বা যিখিনি তোমাৰ ঠাইৰ চিনাকি মানুহ, সেই মানুহখিনিয়ে তোমাক কি ধৰণে লয়?
1: ভালকৈ কথা পাতে, ইমান এনেকৈ কাম কৰি থকাৰ কাৰণে ভাল পায় তেখেতসকলে, আৰু ভালকৈ কাম কৰিবৰ কাৰণে উৎসাহ দিয়ে।
0: যিকোনো এজন এনেকুৱা ব্যক্তিত্বৰ নাম লোৱা যিয়ে তোমাক এই যাত্ৰাটোত খুবেই ওতঃপ্ৰোতভাৱে সহায় কৰিছে?
1: অঁ, এইটো মোৰ ঘৰৰ মানুহখিনি, মামা হয় মামা কথা কথা, মামা আইতা মামী, ঘৰৰ দেউতা মাহঁত,
0: পৰিয়ালৰ বাহিৰত,
1: পৰিয়ালৰ বাহিৰৰ বহুখিনি ব্যক্তি আছে, পৰিয়ালৰ বাহিৰত এজন ব্যক্তি আছিলে মধ্যে ঢুকালে তেখেত ভৱেন বৰুৱা বুলি, তেখেতে বহুত মোক ছাপোৰ্ট কৰিছিলে, প্লাছ মোৰ লগৰ বন্ধু নয়নজ্যোতি বৰা, সিও খুব সাংঘাতিকভাৱে ছাপোৰ্ট কৰি থাকে যে কৰ এইটো কৰ ভাল হ'ব।
0: যিটো তাৰমানে পঢ়েনে?
1: পঢ়োঁ, এতিয়া কমিছে কিন্তু পঢ়াটো পঢ়িছিলোঁ, এতিয়াও পঢ়ি থাকিব।
0: আটাইতকৈ ভাল লগা গ্ৰন্থখন কি, উপন্যাস হ'ব পাৰে বা অন্য বেলেগ গ্ৰন্থ হ'ব পাৰে?
1: অসীমত যোৱা খেলখিনি ভাল লাগিছিলে, এতিয়াও লাগে, কাৰণ সেইখনটো আমাৰ যেতিয়া প্ৰথম পঢ়িছিলোঁ খুব বেলেগ ধৰণৰ চাছপেঞ্চ আছিল, ভাল লগা। তাৰপিছত মোৰো এটা সপোন আছে, ৰুবুল মাউত ভাল লগা,
0: আকাশবাণী যোগেও ধাৰাবাহিক পাত প্ৰচাৰ কৰা হৈছে
1: সেইখন, তাৰপিছত মানে আটাইতকৈ বেছি ভাল লগা কিতাপ।
0: প্ৰিয় সাহিত্যিকখন
1: একদম একজেক্টলি ক'ব দিগদাৰ হয় এইজনে ভাল লাগে বুলি, কিন্তু মই বহুকেইজন সাহিত্য মোক ভাল লাগে, ভূপেন শইকীয়া ছাৰ ভাল লাগে, মহিম বৰা ছাৰৰ গল্প পঢ়ি ভাল লাগিছিলে, নিৰুপমা বৰগোহাঁইদেৱৰ কিতাপ পঢ়িছিলোঁ ভাল লাগিছিলে, হোমেন বৰগোহাঁইদেৱৰ কিতাপ পঢ়ি ভাল লাগে, মানে এজন নিৰ্দিষ্ট ব্যক্তি বুলি ক'ব অকণ অসুবিধা হয় মোৰ কাৰণে।
0: যদি সোধো যে কোনোখন গ্ৰন্থৰ আধাৰত নিৰ্মিত চিনেমাৰ কথা যদি কওঁ, কোনখন চিনেমা তোমাৰ আটাইতকৈ বেছি ভাল লাগিছে বা যি অনুভৱ কিতাপখন পঢ়াৰ সময়ত, সেই চিনেমাখন চোৱাৰ সেই অনুভৱ একে?

0: হৈছে।
1: শেহতীয়া কি এইখন হৈছে মোৰ নিজে যদি জড়িত হৈ আছো মৰম দেউতা ভৱেন শইকীয়া ছাৰৰ উপন্যাসখন আধাৰতে ঘূৰিছে, খুব ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰিছে।
0: আকাশবাণী গুৱাহাটী, আকাশবাণী গুৱাহাটীক কিদৰে চোৱা?
1: আকাশবাণী গুৱাহাটী পাতত ভাল লগা কথা, মানে মই যেতিয়া মানে এইটো সৰু হৈ আছিলোঁ, সৰু তেতিয়া আমাৰ ঘৰত ৰেডিঅ' নাছিলে, আমাৰ সন্মুখৰ ঘৰ কাকা এজনৰ ৰেডিঅ' আছিলে, তেওঁ ৰাতিপুৱা বাৰান্দাত বহি ৰেডিঅ' লগায়, ইভেন ইফালে সন্ধিয়া সময়ত তেওঁ ৰেডিঅ' শুনোৱে, তো সেই তেতিয়াৰ পৰা ৰেডিঅ' কানেকশ্যনটো শুনি থাকে যদিও আমাৰ ঘৰত ৰেডিঅ' নাছিলে। আৰু তাৰপিছত আহি সেই গুৱাহাটীত আকাশবাণী কেন্দ্ৰৰ লগত যেতিয়া জড়িত হ'ব পাৰিছিলোঁ, সৰু সুৰা কেতিয়াবা ভিন্ন ধৰণৰ মানুহখিনিৰ লগতো চিনাকি আছিলে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ, ধৰক ইন্দ্ৰজিৎ দাস দা, ঋতুপৰ্ণ দা, এই মানুহখিনিৰ লগতো চিনাকি, লাহে লাহে কেতিয়াবা কেতিয়াবা অহা যায়। গতিকে আকাশবাণী গুৱাহাটী ভালেই লাগে, আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কিন্তু বাতৰি আগতে পঢ়া ব্যক্তিসকল চিনি শুনো, শুনাব মই হয় আমুকে বাতৰি পঢ়িছোঁ, ভাল লাগে আকাশবাণী গুৱাহাটী। আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰটো অসমৰ এটা ঐতিহ্য।
0: জিতু তপনৰ সৈতে আমি বহুত কথা পাতিলোঁ আৰু তেখেতৰ চিন্তাৰ বিভিন্ন দিশ আমি জানিবলৈ চেষ্টা কৰিলোঁ। খুব ভাল লাগিল জিতু, তুমি এইখিনি সময় দি ইয়াত উপস্থিত হৈছা, তাৰ বাবে অশেষ ধন্যবাদ। আমাৰ নিৰ্ধাৰিত সময় শেষ হৈ আহিছে, অনুষ্ঠানৰ পৰা বিদায় ল'বই লাগিব। পুনৰবাৰ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰিয়শ্ৰোতা, এই অনুষ্ঠানটিৰ পৰাই মই প্ৰাঞ্জিত প্ৰীতম কলিতাই ইমানতে বিদায় লৈছোঁ, নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাসকলে, নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন অভিনেতা তথা নাট্যকৰ্মী জিতু তপন বৰাৰ সৈতে প্ৰাঞ্জিত প্ৰীতম কলিতাৰ কথোপকথন শুনিলে।
3: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

শ্ৰোতাসকলে আধুনিক গীত শুনি আছে জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতৰ কথা তফজুল আলীৰ।

আধুনিকীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰ দুটি গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে নিৰ্মল প্ৰভা বৰদলৈ আৰু তফজ্জুল আলীৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনাবলৈ লৈছোঁ সঞ্জয় শইকীয়াৰ কণ্ঠত খেয়াল ৰাগ শুদ্ধ সাৰাংগ।

এয়া আকাশবাণী তেজপুৰ, আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 15 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 30 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ সন্ধ্যাৰ অধিৱেশন মুকলি কৰিবলৈ লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 264.66 মিটাৰ, কিলো হাৰ্জ 1125, এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজ অন এআইআৰ এপত। আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত মঞ্জু বড়ো আৰু বৈকুণ্ঠ বুঢ়াগোহাঁই, ট্ৰান্সমিটাৰত অম্লানজ্যোতি দত্ত, প্ৰচাৰণ কক্ষত মই প্ৰিয়ংকা দাস আৰু প্ৰচাৰণ সহায়িকা মনালিছা দেৱী।

চেগট্ৰিয়ে কৈছিল, আশাৰ জ্ঞান আহে অভিজ্ঞতাৰ পৰা, কিন্তু অভিজ্ঞতা আহৰণ হয় ভুলৰ পৰা। ভুলো কেতিয়াবা জ্ঞানৰ উৎস হ'ব পাৰে।

0: এয়া আকাশবাণী তেজপুৰ, এতিয়া আগবঢ়াইছো অৰ্ধ আকাশ।
1: এয়া আকাশবাণী তেজপুৰ। সমুআইদেউকে স্বাগতম জনাই এয়া আগবঢ়াইছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আইদেউসকল, আজিৰ অনুষ্ঠানত এয়া শুনকচোন তেজপুৰ গোপীনাথ বৰ

0: উদলৈ নগৰৰ সম্প্ৰীতি মহিলা কাননৰ মহিলাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান।
1: আকাশবাণী তেজপুৰৰ সমূহ শ্ৰোতালৈ নমস্কাৰ জনাই আমি তেজপুৰৰ গোপীনাথ বৰদলৈ নগৰত অৱস্থিত সম্প্ৰীতি মহিলা কাননৰ সদস্যাসকলে আগবঢ়াবলৈ লৈছো এটি বিচিত্ৰানুষ্ঠান। আমাৰ অনুষ্ঠান এটি শান্তি মন্ত্ৰেৰে আৰম্ভ হ'ব।

0: আহকচোন, বন্তি বৰা বাইদেউৰ পৰা শুনো কেইটামান যোগাভ্যাস আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে।
1: নমস্কাৰ, মই আজি আপোনালোকক যোগৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যোগ হ'ল জ্ঞানৰূপী বেদসমূহৰ এটা ৰত্ন। যোগ শব্দ সংস্কৃতত য়োগ শব্দৰ পৰা আহিছে। যোগৰ অৰ্থ হৈছে জোৰা লগা, একক কৰা, আত্মাৰ লগত সংযোগ, মানৱ দেহক চেতনা জীৱন শক্তিক দিবৰ বাবে দুটা মহাশক্তিৰ মিলন, অৰ্থাৎ স্থিৰ শক্তি বা সূৰ্য শক্তি আৰু অথিৰ শক্তি বা চন্দ্ৰ শক্তিৰ নিখুঁত সম অৱস্থা। পতঞ্জলী মুনিয়ে কৈছে, যোগ চিত্ত বৃত্তি নিৰোধ। সেই সকলো ব্যক্তিয়ে যোগৰ জৰিয়তে শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক আৰু আধ্যাত্মিকত সেই ক্ষেত্ৰত পূৰ্ণতা লাভ কৰে। যোগৰ নানা প্ৰকাৰৰ পদ্ধতি আছে। ইয়াৰ অন্তৰ্গত আসন আৰু প্ৰাণায়ামৰ বিষয়ে মই আপোনালোকৰ ওচৰত দাঙি ধৰিম। আসন, আসন হ'ল এক যৌগিক ভংগীৰ অৱস্থা, যি অৱস্থাত শৰীৰ স্থিৰভাৱে ৰাখি দীৰ্ঘ সময় ধৰি বহি থাকিব পাৰি তাকেই আসন বুলি কোৱা হয়। আসন শাৰীৰিক প্ৰক্ৰিয়া আৰু মন সংযমৰ সহায়ক। ব্যক্তিৰ দেহ সুস্থ সবল কৰি কৰ্মশক্তি আৰু জীৱন শক্তি বৃদ্ধিৰ বাবে আসন অভ্যাস অতি প্ৰয়োজনীয়। বিভিন্ন ৰোগ, বিভিন্ন অংগৰ বাবে বিভিন্ন আসন আছে। এই আসনসমূহৰ বিষয়ে গুৰুজনাৰ পৰা শিকি অভ্যাস কৰিলে সুফল লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ প্ৰাণায়ামৰ বিষয়লৈ। প্ৰাণায়াম মানে আমি সাধাৰণতে বুজো যে নিজৰ প্ৰাণ শক্তিক আৰামদায়ক অৱস্থাত ৰখা পদ্ধতিয়ে হ'ল প্ৰাণায়াম। দেহৰ ভিতৰত যি শক্তি স্নায়ুমণ্ডলীৰ মাধ্যমেৰে মাংসপেশীত মিলিত হৈ পৰে আৰু যি শক্তিয়ে শৰীৰৰ হাওঁফাঁত থকা বায়ু প্ৰবাহ সঞ্চালন কৰি থাকে, সেই হৈছে জীৱৰ প্ৰাণ। এই প্ৰাণ শক্তিস্বৰূপ বায়ু প্ৰবাহক নিয়ন্ত্ৰণ কৰি আৰামদায়ক বা সুদায়ক কৰাটোৱেই হ'ল প্ৰাণায়াম। ৰেচক, পূৰক আৰু কুম্ভক, এই তিনিটা হ'ল প্ৰাণায়ামৰ তিনিবিধ অংগ। উশাহ গ্ৰহণ কৰাকে পূৰক, বন্ধ ৰখাকে কুম্ভক আৰু উশাহ এৰি দিয়াকে ৰেচক বোলা হয়। আসনৰ দৰে প্ৰাণায়ামৰো বিভিন্ন প্ৰকাৰ আছে। অভিজ্ঞ গুৰুজনৰ পৰা এই বিষয়ে শিকি প্ৰাণায়াম অভ্যাস কৰিলে সুফল লাভ কৰিব। মই যোগৰ বিষয়ে আজি ইমানখিনিকে কৈ মই সামৰণি মাৰিছোঁ। যোগেইনো চিত্তস্য পদেইনো বাচং বলং শৰীৰস্য সবি দুকেইন য়োপাকৰোত্তম পৱৰম মুনিনম পতঞ্জলিম প্ৰাঞ্জনীৰা নাতোস্মি ওম শান্তি শান্তি শান্তি।
0: এয়া আছিল বন্তি বৰা বাইদেৱে কেইটামান যোগাভ্যাস আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে ক'লে। ইয়াৰ পিছতে যান্ত্ৰিকতাৰ মাজত হেৰুৱাই পেলোৱা আমাৰ সময়বোৰক লৈ আভা গোস্বামী বাইদেউৰ ৰচিত সমাজৰ আধৰুৱা দস্তাবেজ পাঠ কৰে।
2: জীৱনৰ আধৰুৱা দস্তাবেজ। যোগৰ পৰিৱৰ্তনৰ ধুমুহাত বৰ্তমান আমাৰ জীৱনটো এটা যন্ত্ৰৰ দৰে হৈ পৰিছে। চিন্তা চৰ্চাত মানসিক অনুভৱবোৰ যেন ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে। এতিয়া আমাৰ সমাজখন চলে ৰুটিনৰ দৰে। সমাজত সফলতা, ধন সম্পত্তি আৰু আধুনিক জীৱনশৈলীৰ মাজত যেন আমি এটা সফল জীৱন অতিবাহিত কৰিছোঁ। হাঁহি মাতি, কথা বতৰা পাতি সময় যেন ঠিকেই পাৰ হয় তেনে লাগে, কিন্তু হৃদয়ৰ অনুভৱৰ জগতখনত দেখা পাওঁ এক শূন্যতা।

0: পুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে খাব লাগে সময়ত খাওঁ, যাব লাগে যাওঁ, কিনো কৰি আছোঁ খবৰ ল'বলৈ কাৰো সময় নাই। আগতে মানুহে একেলগে বহি কথা পাতিছিল, হাঁহিছিল, হৃদয়ৰে সুখ দুখৰ ভাগ বতৰা কৰিছিল। এতিয়া আমি বহুত মানুহৰ লগত সংযুক্ত, সামাজিক মাধ্যম, ফোন, মেছেজ, অত্যাধুনিক মোবাইল সকলোবোৰে আমাক একেলগে বান্ধি ৰাখিছে, কিন্তু এই সংযোগবোৰে হৃদয়ৰ দূৰত্ব কমাব পৰা নাই। সুখী জীৱনত প্ৰাণ খুলি হাঁহিবৰ পৰিৱেশ যিদৰে নাই, দুখী জীৱনতো স্পষ্ট অশ্ৰু নাই। নিজৰ দুখ ভয় অনুভৱবোৰ লুকুৱাই বাহিৰত হাঁহি মাতি থাকিবলৈ শিকিছোঁ। সঁচা অনুভৱবোৰ প্ৰকাশ কৰিবলৈ ভয়, সমাজত দুৰ্বল হোৱাৰ ভয়, সম্পৰ্কৰ অভাৱ, ব্যস্ততা, কেতিয়াবা বুজি নোপোৱা অনুভৱে মানুহক ভিতৰি অকলশৰীয়া কৰি তুলিছে। এটা আচৰিত পৰিৱৰ্তন বৰ্তমান দেখা গৈছে। এটা সময়ত মানুহে মোবাইল ব্যৱহাৰ কৰিছিল, এতিয়া মোবাইলে মানুহক ব্যৱহাৰ কৰে। আগতে টকা জীৱনত বিনিময়ৰ মাধ্যম আছিল, এতিয়া টকা জীৱনৰ লক্ষ্য হৈ পৰিছে। বৰ্তমান সমাজত পিতৃ মাতৃ আৰু সন্তানৰ সম্পৰ্কটো বহুত পৰিৱৰ্তন ঘটিছে। আগতে সন্ধিয়া পৰিয়ালৰ সকলোৱে একেলগে বহি কথা পাতিছিল, দিনটোৰ অভিজ্ঞতাবোৰ ভাগ বতৰা কৰিছিল। এতিয়া একেখন ঘৰতে থাকিও প্ৰতিজনে নিজৰ নিজৰ ব্যক্তিগত শিতানত নিমগ্ন। মানসিক দূৰত্ব দিনে দিনে বৃদ্ধি পাইছে, যদিও শাৰীৰিক দূৰত্ব নাই। যান্ত্ৰিক জীৱনটোৱে মানুহৰ মনটোক ক্লান্ত কৰি পেলাইছে। সমাজত দেখাত আমি সকলো পাইছোঁ সুবিধা, আৰাম আৰু সুযোগ, কিন্তু হেৰুৱাইছোঁ সৰু সৰু অনুভৱবোৰ যিবোৰে জীৱনটোক জীৱন্ত কৰি তোলে। সঁচা সুখ বস্তুত নহয়, অনুভূতিত। সঁচা উন্নতি বাহ্যিক চমকত নহয়, অন্তৰৰ শান্তিতহে পোৱা যায়। প্ৰকৃতিৰ লগত সময় কটোৱা, মানুহৰ লগত মন খুলি কথা বতৰা পতা, নিজৰ ভিতৰৰ অনুভূতিক বুজি উঠিলেহে জীৱনটো উপভোগ্য হৈ উঠিব।
1: বহাগৰ বিনন্দীয়া ৰূপে কেৱল জানো ডেকা গাভৰুৰ বাবেহে। আহকচোন আমাৰ মহিলাসকলৰ কণ্ঠত এশাৰী বিহু নাম শুনো।

0: নাৰীৰ সুকোমল হৃদয়ৰ ভাষা কাপেৰে ওলাই কবিতা হৈ এয়া বিজু বৰাৰ স্বৰচিত কবিতা পাঠ।
1: নমস্কাৰ। কবিতাৰ শিৰোনাম হেৰুৱাৰ বেদনা। আজি নিজকে প্ৰশ্ন কৰিছোঁ এৰা, আজি নিজকে প্ৰশ্ন কৰিছোঁ, ক'ত হেৰাল আমাৰ শৈশৱ, যৌৱন আৰু সোণোৱালী দিনবোৰ? ক'ত হেৰাল সেই দিনবোৰ যেতিয়া বৰষুণৰ টোপালে হাঁহিছিল, কথা কৈছিল, ৰিমঝিমকৈ নাচিছিল, টিনৰ চালিত পৰা শব্দই মন উদ্ভাৱল কৰিছিল, চোতালত জমা হোৱা পানীত কাগজৰ নাও সাজি খেলা খেলবোৰ আছেনে বাৰু আজিও সেই দিনবোৰ? উৰুখা পজাত থাকি কবিতাৰ মালা গাঁঠি সুশোভিত কৰা ক্ষণবোৰ আজি দেখোন কোমল কোমল লগা শব্দবোৰেও ভুমুকি নমৰা হ'ল। ক'ত হেৰাল সেই দিনবোৰ? ক'ত হেৰাল আমাৰ অতিকে আপোন মৌ মিঠা মাধুৰী সনা সম্বোধনবোৰ? বিদেশী শব্দৰ পয়োভৰত ঘোন লগা হ'ল আমাৰ সম্পৰ্কবোৰ। কেওফালে দেখো জটিলতা, প্ৰবঞ্চনা আৰু কংকিতৰ সমাহাৰ। হেৰাই যাব নেকি এই যান্ত্ৰিকতাত আমাৰো সহোদৰ? দিক বিদিক হেৰুৱাই নাজানো কোন দিশে হৈছো ধাৱমান, জীৱনৰ দুৰন্ত গতিত হেৰুৱাম সকলো, এয়াই নেকি আজিৰ অগ্ৰগতি? ধন্যবাদ।
0: প্ৰকৃতিৰ মুক্তদান আমাৰ বাৰীৰ বন শাকবোৰ, তাতে আছে জীৱনৰ মহৌষধি। এয়া দীপালী হাজৰিকা বাইদেৱে পাঠ কৰিব স্বাস্থ্য আৰু মনৌষধি।
2: অসমৰ মাটিৰ ঔষধ ও গুণাগুণ। অসমৰ মাটিৰ সেউজীয়া প্ৰকৃতিৰ শোভাই আমাৰ চকুলৈ সজীৱতা আনে। পাৰোঁতে ৰসৰাজে লিখি থৈ গৈছে, ক'ত পাম এই বিনন্দীয়া প্ৰকৃতি। আমি চকুৰ পলকতে আমাৰ ঘৰৰ বাৰীখনত যদি চকু ফুৰাওঁ, অযত্নত গজি উঠা মানিমুনি, কচু, মছন্দৰী, মধুসোলেং এইবিলাক অলপ গুটি বা শিপা থাকিলেই গজি উঠে। কিন্তু পদিনা, বাৰ্মিশাক, মিথি, সৰিয়হ ইত্যাদিৰ যতন ল'ব লাগে। আমাৰ উৎসৱবোৰৰ নিয়ম নীতিবোৰো সেইদৰেই পালন কৰা হয়। বতৰ অনুসাৰে আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। অতীতত মানুহে স্বাস্থ্যতকৈ কামতহে গুৰুত্ব দিছিল, সেয়ে বিহুত হাতবিধ শাক, পঁইতাভাত ইত্যাদিৰ গুণাগুণৰ প্ৰতি লক্ষ্য ৰাখি কৰিছিল নিয়ম বুলি ক'লেহে খোৱাটো মানুহে কৰিব। এতিয়া আহোঁ সততে হৈ থকা শিশুৰ পৰা বৃদ্ধলৈকে পেটৰ সমস্যা। সহজে হোৱা মছন্দৰী পেটৰ যিকোনো বেমাৰৰ পৰা

পৰা ৰক্ষা পাবলৈ মছন্দৰী আমি পাতত দি বা শুকান টেৱা এখনত দি খাব পাৰোঁ। কিছুমানে গোন্ধটো বেয়া পায়, কিন্তু পেটৰ কাৰণে অতি উত্তম। মানিমুনি সকলো ধৰণৰ বেমাৰতে ইয়াৰ ৰস উলিয়াই খাব পাৰি। এই বনৌষধিবোৰ ল'ৰা ছোৱালীক ৰান্ধি খুৱাব লাগে আৰু এই ঔষধবোৰ চিনাকি কৰি দিব লাগে। অৱশ্যে আজিকালি চিলনিৰ যি এক মোবাইলটো আছে, হ'লেও খুতুৰা শাকটো ৰান্ধিলে খাবলৈ ভাল হ'বনে নহয়

0: খুঁটবোৰ চিনাকি কৰি দিব লাগে। অৱশ্যে আজিকালি চিলনিৰ যি এক মোবাইলটো আছে, হ'লেও খুতুৰা শাকটো ৰান্ধিলে খাবলৈ ভাল হ'বনে নহয় সেইটো জানিব লাগিব, কাৰণ মছলাযুক্ত ৰন্ধন সিহঁতৰ মন মগজুত বেছিকৈ সোমায়। গৰমৰ দিনত দাইলত মধুসোলেং দিলে পেটটো ঠাণ্ডা পৰে, মাছেদি ৰান্ধিলেও সোৱাদযুক্ত হয়। সেইদৰে কচু শাকৰ আঞ্জা ৰান্ধিলেও দাইল ও মাছৰ খৰচ কম হয় আৰু শৰীৰৰ বাবেও উপকাৰী হয়। ব্ৰিটিছে অসমৰ মাটিত চাহপাতৰ সুগন্ধি গোন্ধৰ ওপৰতে বৰ্তমান বাণিজ্যৰ বিশাল বেপাৰ হ'বলৈ ধৰিলে। গতিকে অসমীয়া মানুহে বিচাৰিব জানিলে আমাৰ মাটিতেই সোণ চেকুৰা আছে, বিদেশলৈ যাব নালাগে। আয়ুৰ্বেদাচাৰ্য গুণাৰাম খনিকৰে কৈছিল, মানুহৰ ৰোগৰ লগতে ঈশ্বৰে গছ গছনিৰ সৃষ্টি কৰিছে, গতিকে প্ৰকৃতিৰ গছ গছনিৰ পৰাই নানা ধৰণৰ ঔষধ তৈয়াৰ কৰিব পাৰোঁ। সেয়ে সপ্তাহত এদিন আমি শাক পাত জাতীয় খাব লাগে, প্ৰৱাসত থকা ল'ৰা ছোৱালী ঘৰলৈ আহিলে খুৱাব লাগে, আৱাসী এলেকাবোৰত বহুতেই তাপ আদিত মানিমুনি মছন্দৰী ইত্যাদি ৰুই লয়, খোৱা বোৱাটো উচিত ব্যৱহাৰ কৰে। যিবিলাকৰ আকৌ বাৰী ঘৰ ডাঙৰ, তেওঁলোকে আকৌ কষ্ট নকৰাকৈ হোৱা শাক পাতবোৰ বুটলিবলৈ টান পায়। গতিকে আমি সকলোৱে বনৌষধি খোৱা কৰোঁ, বেমাৰৰ পৰা কিছু হ'লেও সকাহ পাম।
1: এইখিনিতে আমাৰ মহিলা অনুষ্ঠানবিলাকত আলোচনাৰ মাজতে অকণমান সকাহ দিবলৈ বিৰতিৰ মাজত দীপালী বৰদলৈ বাইদেৱে আমাক সদায় এফাকি ধুনীয়া গীত শুনায়। এই আগবঢ়াইছোঁ দীপালী বৰদলৈৰ কণ্ঠত এটি আধুনিক গীত।

0: লাগকি বুলি মোৰাই জনীয় গৰাকী লাগকি বুলি এ জাৰণী মাজৰে জৰা মোৰাই জনীয় জাৰণী মাজৰে এ জৰা মোৰাই জনীয় জাৰণীৰ মাজৰে জৰা এ দীঘলকৈ উৰণি নলবাই জনীয় আগৰে চিনাকি দৰা মোৰাই জনী অ আগৰে চিনাকি দৰা।
1: এতিয়া আগবঢ়াইছোঁ এটি অনুগল্প মন গহনত শূন্যতা, পাঠ কৰিছে লিপিকা দাসে। ভাতৰ পাতত বহি নিজে ভালপোৱা ব্যঞ্জনবোৰ হেলা ৰঙে ভগাই লৈছিলোঁ। শোৱাপাটিত গৰম হ'লেও ঠেলা হেঁচা কৰি একেখন বিচনাতে শুবলৈ মন কৰিছিলোঁ। পূজাই বিহুৱে একেলগে উপভোগ কৰিবলৈ ভাল পাইছিলোঁ। এটাকেৰি আনকেইটা যেন সম্পূৰ্ণ নহয় মায়ে কোৱা শুনিছিলোঁ। গোটেইকেইটা একেলগে বহিলেহে ভাত মুঠি দি শান্তি পাওঁ। কলেজ যোৱাৰে পৰা আমিবোৰ চাৰি

0: কালিৰ চাৰিও দিশে গতি কৰিলোঁ। নিজৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ শিক্ষাৰ দৌৰত আমিবোৰ হেৰাই গ'লোঁ। যৌৱনৰ উৎসাহত ন ন সংগী আহিল, আমাৰ জীৱনবোৰ ৰঙীন হ'ল, আমাৰ শৈশৱৰ মধুৰ সময়বোৰ ক'ৰবাত নিতাল মাৰিলে, আমাৰ জীৱিকাৰ গতি লাগিল এটা এটাকৈ। আই পিতায়ে আমাৰ সংসাৰকেইখনো পাতি দিলে, যেন আমাৰ হৃদয়বোৰো ভাগ ভাগ হৈ গ'ল। বুকুত শিল থৈ আই পিতায়ে ঘৰৰখীয়া হ'ল। প্ৰয়োজনত বিচাৰিব পৰাকৈ কাৰো আহৰি নোহোৱা হ'ল। সময়ে কলৈ নি আছে বা, এখন ঘৰৰ বান্ধোনৰ গুৰি মৰম চেনেহবোৰ বুকুত লৈ আমিবোৰ পৰি ৰলোঁ একো একোটা নিৰ্জন কোঠাত। সকলো অত্যাধুনিক সুবিধাৰ মেৰ পেছত আমি বিলীন হৈ গ'লোঁ। ঘৰ সংসাৰ, ল'ৰা ছোৱালী আৰু নিজৰ মাজত থাকি আমি কেতিয়াবা বিচাৰোঁ ল'ৰালিক ঘূৰাই আনিবলৈ, বিচাৰোঁ আই পিতাৰ ঘৰখনত পুনৰ উমলিবলৈ। নাই, সময়ে কাকো হেৰুৱা সময় ঘূৰাই নিদিয়ে। সময় থাকোঁতেই দিয়া বা লোৱা কথা নাই। কথাবোৰ ভাবি থাকোঁতেই কেতিয়ানো চকুৰ পতা জাপ খালে গমেই নাপালোঁ। ধন্যবাদ। নাম এষা নোগোৱাকৈ আমাৰ যিকোনো অনুষ্ঠান সম্পূৰ্ণ হ'ব পাৰে জানো? গুৰু দুজনালৈ প্ৰণাম জনাই এভাগী নাম আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰিম। নামৰ গুৰি ধৰিব ববী বেজবৰুৱাই, লগত অংশগ্ৰহণ কৰিব বন্তি বৰা, অনুজা শইকীয়া, দীপালী বৰদলৈ, কৰবী বৰা, বিজু বৰা, মিনু বৰা, জুনু বৰুৱা, আভা গোস্বামী, দীপালী হাজৰিকা আৰু লিপিকা দাসে।
1: ঔ হৰি ঔ ৰাম, এই শংকৰী দেউ ৰাঙুলি।

শ্ৰোতাসকলে ইমান পৰে আজিৰ আৰাধনা অনুষ্ঠানত দুটি ভজন শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। আমাৰ এই অনুষ্ঠান পৰিস্থিতিৰ পাছতে গীতালীত শুনিবলৈ পাব হিন্দী বোলছবিৰ কেইটিমান গীত। 6:45 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 প্ৰচাৰ কৰা হ'ব কিশোৰ জগত।

7:50 আজিৰ দিনটো গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব 8:00। 8:02 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। ৮:45 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া আৰু 9:00 News@9 শুনিবলৈ পাব। 9:15 আগবঢ়োৱা হ'ব বিহু গান বিয়লি ৰং। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 9:30। 10:00 শুনিবলৈ পাব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। আৰু আমাৰ আজিৰ অধিৱেশন অন্ত পৰিব নিশা 10:30। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ গীতালি। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ জুৱেল থিফ বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে আজিৰ গীতালী অনুষ্ঠানত শুনি আছে লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ গীত। এইবাৰ শুনাবলৈ লৈছোঁ অভিমান বোলছবিৰ এই গীতটি।

লতা মঙ্গেশকৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত সেয়া আছিল আন্ধি বোলছবিৰ গীত। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো চিলচিলা বোলছবিৰ এই গীতটি।

লতা মঙ্গেশকৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত সেয়া আছিল ডাক বুল ছবিৰ গীত। গীতালী অনুষ্ঠানটো ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ। অসম বিধানসভা সচিবালয়ৰ বিত্তীয় অনিয়মৰ অভিযোগৰ তদন্তৰ বাবে সমিতি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ প্ৰকাশ। অসম সাহিত্য সভাৰ বাবে ৰাজ্য চৰকাৰে 1993 চনত আবণ্টন কৰা 50 বিঘা ভূমি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে সভাপতি আৰু প্ৰধান সম্পাদকৰ বৈঠক। গুৱাহাটী মহানগৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মান উন্নত কৰাৰ বাবে স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন আৰু

কেন্দ্রীয় যুব পরিক্রমা আর ক্রীড়া মন্ত্রী ডক্টর মনসুখ মান্ডাভিয়ার আসন্ন 39 সংখ্যক রাষ্ট্রীয় ক্রীড়া মহোৎসব 2027 প্রস্তুতি সন্দর্ভত শিলংত পর্যালোচনা। রাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে।

0: জিলাই জিলাই গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ ষোড়শ আৰু স্বৰাজযুক্ত ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। বিগত সময়ছোৱাত অসম বিধানসভা সচিবালয়ত বিত্তীয় অনিয়ম সংঘটিত হোৱা বুলি উঠা অভিযোগৰ তদন্ত কমিটি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে। নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে আজি বৰপেটাৰ এটা সম্বৰ্ধনা অনুষ্ঠানত এই কথা সদৰি কৰে।
1: এই বিষয়টো মই যিহেতু এতিয়া অনুসন্ধান কৰা নাই, প্ৰথমতে মই অকণমান মানে এইখিনি ঠিক ঠাক কৰি লৈছো। পৰৱৰ্তী সময়ত এনেকুৱাকৈ চিঠি কিছুমান আহিছে, সেইসমূহ চিঠিৰ মই পত্ৰসমূহ খুলি চাম। বিভাগৰ আমাৰ সচিবালয়ৰ পৰা আহিছে, বিভিন্ন ধৰণৰ 2-4 জন ঠিকাদাৰো দিছে, বঞ্চিত ঠিকাদাৰো দিছে। গতিকে সেইবোৰ বিষয় লৈ পেলাই আগন্তুক কমিটি এখন গঠন কৰি দিম। কিনো আছে, কাৰণ ইমান মানে ভিতৰত যাব লাগিলে মোৰ লগত নিশ্চয় টীম এটা লাগিব। গতিকে সেই বিষয়টো লৈ পেলাই আগন্তুক দিনত মই চাম। এতিয়া আমি বিধানসভা সচিবালয়খন যে ঠিক ঠাক কৰিব পাৰোঁ তাৰ কাৰণে প্ৰয়াস কৰিছো।
0: তেওঁ কয় যে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত পদোন্নতি আৰু নিযুক্তি প্ৰক্ৰিয়াত অধিক স্বচ্ছতা অনাৰ বাবে পদক্ষেপ লৈছে আৰু বিধানসভাৰ পৰা ইয়াৰ আৰম্ভণি কৰা হৈছে। শেহতীয়াকৈ বিধানসভা সচিবালয়ে ঠিকাভিত্তিকভাৱে নিয়োজিত 12 গৰাকী অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীক দায়িত্বৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীদাসে কয় যে এইসকল লোকক অৱসৰৰ পাছত পুনৰ মকৰল কৰা হৈছিল। বিধানসভাৰ সদ্য প্ৰাক্তন প্ৰধান সচিবগৰাকীয়েও 2 বছৰ বৰ্ধিত সময় কাম কৰাৰ পাছতো পুনৰ কৰ্মৰত হৈ আছিল। এনেধৰণৰ পুনৰ মকৰল আৰু কাৰ্যকাল বৃদ্ধিৰ দৰে কাৰ্যই পদোন্নতি প্ৰক্ৰিয়াত বাধা প্ৰদান কৰে বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে বিধানসভাত অযুক্তিকৰভাৱে অত্যধিক কৰ্মচাৰী নিয়োজিত হৈ থকা বুলি দাবী কৰে। অসম চৰকাৰে গুৱাহাটী মহানগৰৰ সচল অঞ্চলৰ VIP পথৰ দাঁতিত 1993 খ্ৰীষ্টাব্দত অসম সাহিত্য সভাৰ নামত আবণ্টন দিয়া বেলতলা মৌজাৰ হেঙেৰাবাৰী গাঁৱৰ প্ৰায় 50 বিঘা মাটি সম্পৰ্কে অসম সাহিত্য সভাৰ মুখ্যমন্ত্ৰীৰ সৈতে আজি এক আলোচনাত মিলিত হয়। আৰম্ভণিতে অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি অসম সাহিত্য সভাৰ সকলো জিলা সভা সাহিত্য সভাৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে সভাপতি আৰু প্ৰধান সম্পাদকৰ সৈতে বিশ্বকোষকে ধৰি বিভিন্ন দুৰ্লভ গ্ৰন্থৰ পূৰ্ণমুদ্ৰণ প্ৰসংগকে ধৰি বিভিন্ন আলোচনাত মিলিত হয়। অসম সাহিত্য সভাৰ নামত আবণ্টন কৰা মাটিখিনি জলাশয় যদিও সাহিত্য সভাৰ লগত কোনো আলোচনা নকৰাকৈ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে দখল কৰিছে। পাৰ্ক নিৰ্মাণকে ধৰি জলাশয়ৰ আওতাত পৰা ভূমিখণ্ডত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে বৃহৎ বৃহৎ অট্টালিকা সাজি উলিয়াইছে। তদুপৰি উন্নয়ন প্ৰাধিকৰণে সভাৰ নামত আবণ্টিত ভূমিখণ্ডত এটা বৃহৎ জলাশয়ো খনন কৰিছে। উন্নয়ন প্ৰাধিকৰণৰ ঠিকাদাৰে অসম সাহিত্য সভাৰ লগত কোনো যোগাযোগ নকৰাকৈ সভাৰ কাৰ্যালয় আৰু সাংস্কৃতিক বিশ্ববিদ্যালয় ভৱন ভাঙি পেলায়। অসম সাহিত্য সভাই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। আনহাতে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ 100 বৰ্ষ মহোৎসৱৰ স্মৃতি সংৰক্ষণৰ উদ্দেশ্যে সভাৰ 33খন জিলাৰ কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ আৰ্হিৰে নিৰ্মাণ, গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ হীৰক জয়ন্তী উদযাপন আৰু ভৱনটোত এখন অতিথিশালা নিৰ্মাণৰ বাবেও মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱা হয়। সাক্ষাৎকালত অসম সাহিত্য সভাই প্ৰকাশ কৰা বিভিন্ন মূল্যৱান গ্ৰন্থ মুখ্যমন্ত্ৰীক প্ৰদান কৰে। গ্ৰন্থ উপহাৰ হিচাপে গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰি আলোচ্য বিষয়সমূহৰ সমাধানৰ বাবে আশ্বাস প্ৰদান কৰে। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে পৌৰ নিগমে এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। স্বচ্ছতা অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে পৌৰ নিগমে পুনৰ স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সংবাদমেল সম্বোধন কৰি কয় যে মহানগৰী উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতিকে ধৰি বিভিন্ন সংঘ ক্লাবসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈ পৰা 15 জুনলৈকে নাম পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাত সৰ্বমুঠ 150 নম্বৰ থাকিব বুলি সদৰি কৰি শ্ৰীশৰণীয়ে কয় যে প্ৰতিযোগী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে স্বচ্ছতাৰ ভিন ভিন দিশত নম্বৰ লাভ কৰিব। ইয়াৰ ভিতৰত শুকান আৰু ভিজা জাবৰ পৃথক

0: নৰ্দমা ক্ষেত্ৰত 10 নম্বৰ, প্লাষ্টিক জাবৰ মুক্ত নলা নৰ্দমা ক্ষেত্ৰত 10 নম্বৰ, মুকলি স্থানত জাবৰ নাথাকিলে 10 নম্বৰ, বৃক্ষৰোপণত 10 নম্বৰ আৰু দেৱাল লিখনৰ ক্ষেত্ৰত 10 নম্বৰকৈ থাকিব। ইয়াৰ লগতে ঘৰ, দোকান, দেৱাল আদিত কপৌ ফুলৰ সৈতে সামঞ্জস্য ৰাখি পাতল বেঙুনীয়া ৰং ব্যৱহাৰ কৰিলে 50 নম্বৰ লাভ কৰিব। গুৱাহাটী মহানগৰক বেঙুনীয়া নগৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিয়ে।
1: আৰু এটা নম্বৰ আমি বহুত নম্বৰে 50 নম্বৰ দিম তাত, য'ত তেওঁলোকক আমি আহ্বান জনাইছো, তেওঁলোকেও ৰাইজলৈকে আহ্বান জনাব যে এটা বাইলেন বা দুটা বাইলেন তেওঁলোকে কপৌ ফুলৰ যিটো পাতল বেগুনীয়া কালাৰ আছে সেই কালাৰটো দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যেন সকলোকে আহ্বান জনায় আৰু আমিও তেওঁলোকক আহ্বান জনাইছো। তেনেধৰণৰ কাৰোবাৰ গেটত হওক, কাৰোবাৰ ৱালত হওক, কোনোবা ক্ষেত্ৰত দোকান থাকিলে, বজাৰ থাকিলে, সেইখিনিও যেন দোকানীসকলে বা মানুহ ঘৰে যে নিজে নিজে কৰি দিয়ে, তো সেই ধৰণৰ ব্যৱস্থা আহ্বান জনোৱাৰ ক্ষেত্ৰত উন্নয়ন সমিতিৰ পৰা আমি এটা শক্তি পাওঁ, তাৰ কাৰণে এই ধৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এনেকে যদি সকলো ক্ষেত্ৰত কৰে তেনেহ'লে নিশ্চয়কৈ গুৱাহাটীৰ সৌন্দৰ্য সুন্দৰভাৱে বৃদ্ধি হ'ব। কপৌ ফুলৰ ৰং আমি সকলোৱে জানো, পাতল, গোলাপী, পাৰ্পল, তেতিয়াহ'লে আমি নিজে নিজে গৌৰ লৈ উঠিব যে গুৱাহাটীখন পাৰ্পল চিটিলৈকে পৰিণত হ'ব।
0: মুঠ 6টা সংমণ্ডলৰ অধীনত হ'বলগীয়া এই প্ৰতিযোগিতাত প্ৰতিটো সংমণ্ডলত 3টা পুৰস্কাৰ থাকিব। প্ৰথম পুৰস্কাৰ 3 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 2 লাখ আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1 লাখ টকা থাকিব। 50,000 টকাকৈ 3টা নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংমণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগী 5 লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে 1,600 সখী নিয়োগ কৰাৰ লগতে জুন মাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ বাবদ 30 টকাকৈ আদায় লোৱা হ'ব বুলি শ্ৰীশৰণীয়াই সংবাদমেলত উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আজি শ্বিলঙৰ পলোস্থিত জে এন ক্ৰীড়া চৌহদত সংহত আয়োজন তথা ক্ৰীড়া প্ৰকল্প মুকলি কৰে। 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ বাবে আজি আয়োজক ৰাজ্য বন্দোবস্তি সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিও সম্পাদিত হয়। মেঘালয়ে আয়োজক ৰাজ্য হিচাপে অগ্ৰণী ভূমিকা পালন কৰাৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলৰ ভগ্নী ৰাজ্যসমূহে তেওঁলোকৰ ৰাজ্যত অনুষ্ঠিত বিভিন্ন শিতানৰ খেলৰ ক্ষেত্ৰত আয়োজক হিচাপে অংশগ্ৰহণৰ অধিকাৰ লাভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মেঘালয়ৰ অৰ্থনীতি আৰু আন্তঃগাঁথনি ক্ৰমাৎ সুদৃঢ় হৈ উঠিছে আৰু দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনৰ বৰঙণি বৃদ্ধি পাইছে। মেঘালয়ত এটা উন্নতি কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি শ্ৰীমাণ্ডাভিয়াই ঘোষণা কৰে। অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, মেঘালয়ৰ ক্ৰীড়ামন্ত্ৰী ৱেলাট মিকি চাইলা, ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ ডঃ পি টি উষা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিষয়াসকল উপস্থিত থাকে। বিশ্ববিদ্যালয় অনুদান আয়োগ UGC-এ শিক্ষাৰ্থীসকলক অধ্যয়নকালতে ব্যৱহাৰিকভাৱে দক্ষ কৰি তোলাৰ লক্ষ্যৰে অভিলাষী পদক্ষেপ লৈছে। সেই অনুসৰি আয়োগে কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰিছে। UGC-এ প্ৰকাশ কৰা অনুসৰি অধ্যয়নৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে চাকৰিমুখী ব্যৱহাৰিক দক্ষতা গঢ় লৈ উঠে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আয়োগে ভৱিষ্যতে উচ্চ শিক্ষাৰ বাবে গৱেষণাত ব্ৰতী হ'বলৈ বিচৰা ছাত্ৰ ছাত্ৰীসকলে ৰিচাৰ্চ টুলছ ডাটা এনালাইচিছ লেবৰেটৰী প্ৰকল্পৰ বাস্তৱ অভিজ্ঞতা দিয়াৰো ব্যৱস্থা কৰিছে। UGC-এ এই সন্দৰ্ভত ইতিমধ্যে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাৰ উল্লেখ কৰা অনুসৰি আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ কলা, বিজ্ঞান, বাণিজ্যসহ সকলো শাখাৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিদ্যাৰ্থীসকলৰ বাবে এই ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক হ'ব। ইয়াৰ উপৰি 3 বছৰীয়া স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন দাখিলৰ পথ প্ৰশস্ত ৰখা হৈছে। UGC অনাৰ্চ উইথ ৰিচাৰ্চ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে যিকোনো বেচৰকাৰী বা চৰকাৰী সংস্থাত ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। সকলো শিক্ষাৰ্থীয়ে চতুৰ্থ ষান্মাসিক অৰ্থাৎ দ্বিতীয় বৰ্ষ সমাপন কৰাৰ পাছত প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। এই প্ৰশিক্ষণ 60-120 ঘণ্টাৰ হ'ব। অৱশ্যে 4 বছৰীয়া অনাৰ্চ উইথ ৰিচাৰ্চ পাঠ্যক্ৰমত অধ্যয়নৰত শিক্ষাৰ্থীসকলক অষ্টম ষান্মাসিকত 360 ঘণ্টা অৰ্থাৎ সম্পূৰ্ণ 6 মাহেই ৰিচাৰ্চ প্ৰজেক্ট অথবা থেচিছ জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। নগাঁও জিলাৰ চামগুৰিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত 3 আৰু 4 জিলা পৰ্যায়ৰ শিশু বিজ্ঞান প্ৰদৰ্শনী আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনী নগাঁও আৰু হোজাই জিলাৰ বাবে অনুষ্ঠিত হ'ব। এইবাৰ প্ৰদৰ্শনীৰ মূল বিষয়বস্তু হৈছে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিজ্ঞান প্ৰযুক্তিবিদ্যা

0: অভিযান্ত্ৰিক বিদ্যা আৰু গণিত। প্ৰদৰ্শনীখনৰ জৰিয়তে দুয়োখন জিলাৰ ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰত চৰকাৰী বিদ্যালয় মহাবিদ্যালয়ৰ লগতে ৰাজ্যিক বোৰ্ডৰ অধীনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক একেখন মঞ্চত একত্ৰিত কৰিবলৈ প্ৰয়াস কৰা হৈছে। প্ৰথম দিনা পুৱা 10 বজাৰ পৰা শিশু বিজ্ঞান প্ৰদৰ্শনী আৰু দ্বিতীয় দিনা পুৱা 10 বজাৰ পৰা বিজ্ঞান আৰু গণিত বিষয় শৈক্ষিক আলোচনা অনুষ্ঠিত হ'ব। এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আজি অসম লোকভৱনত গোৱাৰ প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। অনুষ্ঠানত গোৱাৰ চহকী সাংস্কৃতিক ঐতিহ্য, ইতিহাস আৰু ভাৰতৰ প্ৰগতিলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰা হয়। লোকভৱনৰ যুটীয় সচিব অৰিন্দম বৰুৱাই ৰাষ্ট্ৰীয় সংহতি ৰক্ষা আৰু বিভিন্ন ৰাজ্যৰ মাজত সম্প্ৰীতি গঢ়ি তোলাত এনে কাৰ্যসূচীৰ গুৰুত্বৰ কথা উল্লেখ কৰে। অনুষ্ঠানটোত গোৱাৰ কলা, উৎসৱ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব IIT গুৱাহাটীৰ স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যই। আলোচনাৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তি ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। অসম জাতীয় পৰিষদৰ উপ সভাপতি মৈনাক পাত্ৰই দলৰ পৰা পদত্যাগ কৰিছে। উল্লেখযোগ্য যে সদ্যসমাপ্ত অসম বিধানসভা নিৰ্বাচনত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা মৈনাক পাত্ৰই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হাতত পৰাজিত হৈছিল। ব্যক্তিগত কাৰণত তেওঁ দলৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰি দলৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। নগাঁও জিলা প্ৰশাসনৰ সহযোগত জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ জিলা মহিলা সবলীকৰণ কেন্দ্ৰই বেটী বচাও বেটী পঢ়াও অভিযানৰ অধীনত ঋতুস্ৰাৱ সম্পৰ্কে থকা অন্ধবিশ্বাস আৰু বাধা নিষেধ নাইকিয়া কৰি মহিলা তথা কিশোৰীসকলৰ বাবে সন্মানেৰে জীয়াই থকাৰ এটা অনুকূল পৰিৱেশ সৃষ্টি কৰাক মূল বিষয়বস্তু হিচাপে লৈ 2026 বৰ্ষৰ ঋতুস্ৰাৱ অনাময় ব্যৱস্থা কাৰ্যসূচী ৰূপায়ণ কৰে। অনুষ্ঠানৰ স্বাস্থ্য বিভাগৰ বিষয়া আৰু সমল ব্যক্তিসকলে ঋতুস্ৰাৱ অনাময় ব্যৱস্থাপনাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণী মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ। অসম বিধানসভা সচিবালয়ে বিত্তীয় অনিয়মৰ অভিযোগৰ তদন্তৰ বাবে সমিতি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ প্ৰকাশ। অসম সাহিত্য সভাৰ বাবে ৰাজ্য চৰকাৰে 1993 চনত আবণ্টন কৰা 50 বিঘা ভূমি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে সভাপতি আৰু প্ৰধান সম্পাদকৰ বৈঠক। গুৱাহাটী মহানগৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মান উন্নত কৰাৰ বাবে স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মান্দাভিয়াৰ আসন্ন 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ 2027ৰ প্ৰস্তুতি সন্দৰ্ভত শ্বিলঙত পৰ্যালোচনা।
1: आकाशवाणी समाचार के साथ मैं सर फिरोजी। कर्नाटक में कांग्रेस विधायक दल की बैठक में डीके शिवकुमार को नया नेता चुना गया है। इस संबंध में विधायकों ने सिद्धारमैया और डॉ जी परमेश्वर द्वारा प्रस्तुत प्रस्ताव पारित किया। विधायकों ने उन्हें अपना नेता और अगला मुख्यमंत्री चुना है। श्री शिवकुमार को नेता चुने जाने के प्रस्ताव को पारित करने के बाद कांग्रेस महासचिव KC वेणुगोपाल ने बैठक में पार्टी विधायकों को आधिकारिक रूप से इसकी सूचना दी। कृषि मंत्री शिवराज सिंह चौहान ने कहा है कि खेत बचाओ अभियान में खेतों, किसानों और गांव को जोड़ते हुए इसे व्यापक राष्ट्रीय अभियान बनाया जाना चाहिए। नई दिल्ली में एक उच्च स्तरीय बैठक में उन्होंने कहा कि सोमवार से शुरू हो रहे अभियान का मुख्य ध्यान उर्वरकों का संतुलित और उचित प्रयोग, मौसम की चुनौतियों के मद्देनजर किसानों को समय पर परामर्श, पंचायत स्तर पर किसानों की भागीदारी तथा गांव को सीधे योजनाओं के लाभ पर केंद्रित होना चाहिए। उन्होंने कहा कि उर्वरकों के अंधाधुंध प्रयोग को न्यूनतम करना इस अभियान का मुख्य उद्देश्य है। 30 जून तक चलने वाले अभियान के लिए 1600 से अधिक दल गठित किए गए हैं। इसके अलावा उर्वरकों का अत्यधिक प्रयोग करने वाले जिलों के लिए 500 दल बनाए गए हैं। म्यांमा के राष्ट्रपति ऊ मिन आउ लाइन भारत की 5 दिन की

ক্লাবসমূহে তেওঁলোকৰ ৰাজ্যত অনুষ্ঠিত বিভিন্ন শিতানৰ খেলৰ ক্ষেত্ৰত আয়োজক হিচাপে অংশগ্ৰহণৰ অধিকাৰ লাভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মেঘালয়ৰ অৰ্থনীতি আৰু আন্তঃগাঁথনি ক্ৰমাৎ সুদৃঢ় হৈ উঠিছে আৰু দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনৰ বৰঙণি বৃদ্ধি পাইছে। মেঘালয়ত এটা উন্নতি কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মাণ্ডাভিয়াই ঘোষণা কৰে। অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, মেঘালয়ৰ ক্ৰীড়ামন্ত্ৰী ৱেলাডমিকি চাইলা, ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ ডঃ পি টি উষা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিষয়াসকল উপস্থিত থাকে। ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং লাইঙে বিহাৰ ভ্ৰমণ সামৰি আজি বিয়লি নতুন দিল্লীত উপস্থিত হয়। বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত আদৰণি জনায়। কাইলৈ ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত ম্যানমাৰ বাণিজ্যিক সন্মিলনত উপস্থিত থাকিব। সোমবাৰে ৰাষ্ট্ৰপতি উ মিন আং লাইঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দুয়োখন দেশৰ ঐতিহাসিক আৰু সভ্যতাৰ সৈতে জড়িত সম্পৰ্ক আৰু শক্তিশালী কৰাৰ বাবে আলোচনাত মিলিত হ'ব। ভাৰত ভ্ৰমণৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দুয়োজনত বাণিজ্য তথা উদ্যোগ খণ্ডৰ সৈতে জড়িত বহুকেইজন ব্যক্তিক সাক্ষাৎ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতিগৰাকী মুম্বাই ভ্ৰমণ কৰিব। উল্লেখযোগ্য যে ভাৰত ভ্ৰমণৰত ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং লাইং আজি ভ্ৰমণসূচীৰ অংশ হিচাপে বিহাৰৰ বুদ্ধগয়াত উপস্থিত হয়। ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বপ্ৰসিদ্ধ মহাবোধি মন্দিৰ আৰু ঐতিহাসিক সুজাতা মন্দিৰত প্ৰাৰ্থনা জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে বুদ্ধগয়াত থকা ম্যানমাৰৰ বিভিন্ন বৌদ্ধ মঠ পৰিদৰ্শন কৰে। ইয়াৰ পূৰ্বে বিহাৰৰ কৃষিমন্ত্ৰী বিজয় কুমাৰ সিনহাই ৰাষ্ট্ৰপতি উ মিন আং লাইঙক গয়া বিমানবন্দৰত আদৰণি জনায়। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে জ্যেষ্ঠ বিষয়া আৰু বৌদ্ধ প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো উপস্থিত আছিল। ৰাষ্ট্ৰপতি উ মিন আং লাইঙৰ এই পাঁচদিনীয়া ভাৰত ভ্ৰমণে উভয় দেশৰ মাজৰ ঐতিহাসিক, সাংস্কৃতিক আৰু বৌদ্ধ ঐতিহাসিক বান্ধোন শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণে দুয়ো দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতাত গতি প্ৰদান কৰিব বুলি বিশেষজ্ঞ মহলে প্ৰকাশ কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন এদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কেৰালামত উপস্থিত হ'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে কোটায়ামত মালায়ালম দৈনিক বাতৰি কাকত দীপিকাৰ 140 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ অনুষ্ঠানৰ উদ্বোধন কৰিব। তেওঁ লগতে কান্নুৰত ৰাজ্যসভাৰ সাংসদ চি সদানন্দন মাষ্টাৰে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে উপৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে কেৰালামত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে এলানি অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যৰ লগতে মানসিক বিসংগতি ঘটাব পৰা সামগ্ৰী জব্দ কৰিছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অপাৰেচন চক্ৰবেহু শীৰ্ষক এই অভিযানৰ জৰিয়তে ৰাজ্যখনৰ কোচি, মালপ্পুৰম আৰু তিৰুৱনন্তপুৰমৰ পৰা 24 কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত দ্ৰব্যৰ লগতে মানসিক বিসংগতি ঘটাব পৰা সামগ্ৰী জব্দ কৰা হৈছে। অবৈধভাৱে সৰবৰাহ কৰাৰ উদ্দেশ্যে মজুত কৰা এনে সামগ্ৰীসমূহ জব্দ কৰাৰ বিষয়ে সদৰি কৰি মন্ত্ৰালয়ে লগতে জানিবলৈ দিয়ে মতে এই অভিযানৰ সময়ত 1985 চনৰ নিচাযুক্ত দ্ৰব্য আৰু মানসিক বিসংগতি ঘটাব পৰা সামগ্ৰী সৰবৰাহ প্ৰতিৰোধী আইনৰ অধীনত 5 লোকক গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰী তথ্য অনুসৰি যোৱা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ কোচিন মাণ্ডলিক গোটে কেৰালামৰ বিভিন্ন স্থানৰ পৰা 70 কোটিৰো অধিক মূল্যৰ নিচাযুক্ত দ্ৰব্য আৰু মানসিক বিসংগতি ঘটাব পৰা সামগ্ৰী জব্দ কৰাৰ লগতে এই আইনৰ অধীনৰ সুকীয়া গোচৰত 21 লোকক গ্ৰেপ্তাৰ কৰে। উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি কয় যে 2023 বৰ্ষৰ ইউ পি এছ চিৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ চি চি পিয়ে এটা ব্যক্তিগত কোচিং প্ৰতিষ্ঠানক 7 লাখ টকাৰ জৰিমনা বিহিছে। 2019 বৰ্ষৰ উপভোক্তা সুৰক্ষা আইনৰ অধীনত প্ৰাধিকৰণে এই সন্দৰ্ভত চূড়ান্ত নিৰ্দেশ জাৰি কৰা বুলি তেওঁ জানিবলৈ দিয়ে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্ৰীযোশীয়ে কয় যে কোচিং খণ্ডত শুদ্ধভাৱে তথ্য জনাৰ উপভোক্তাৰ অধিকাৰৰ লগতে স্বচ্ছতা, জবাবদিহিতা আৰু সৎপন্থাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতিফলন ঘটাই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে জানিবলৈ দিয়া মতে চি চি পি এ বৰ্তমানলৈ দেশৰ বিভিন্ন কোচিং প্ৰতিষ্ঠানলৈ 60খনতকৈ অধিক জাননী প্ৰেৰণ কৰাৰ লগতে এনে প্ৰতিষ্ঠানক 1,64,00,000 টকাৰো অধিক পৰিমাণৰ জৰিমনা বিহিছে। প্ৰাধিকৰণে ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থক সুৰক্ষা প্ৰদান কৰাৰ লগতে তথ্য নিৰ্ভৰ সিদ্ধান্ত গ্ৰহণক উৎসাহিত কৰি আছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এ

0: আৰু মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাষ্ট্ৰীয় কৰ্ণধাৰ সমিতি এন এছ চিয়ে পি এম চেতু আঁচনিৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম আই টি আই ক্লাষ্টাৰৰ বাবে কৌশলগত বিনিয়োগ পৰিকল্পনা চিপৰ প্ৰতি অনুমোদন জনাইছে। আৰ্চেলৰ মিট্টল নিপন ষ্টীল ইণ্ডিয়া নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে এই পৰিকল্পনা যুগুতাই দাখিল কৰিছিল। উল্লেখযোগ্য যে এয়া হ'ব প্ৰধানমন্ত্ৰীৰ দক্ষতা আৰু সংস্থাপন ক্ষমতা পৰিৱৰ্তন ব্যৱস্থা পি এম চেতু আঁচনিৰ অধীনত আই টি আইৰ জৰিয়তে অনুমোদিত চিপৰ প্ৰথমটো উদাহৰণ। আনহাতে এই ব্যৱস্থাৰ জৰিয়তে ঔদ্যোগিক সহযোগিতাৰ অধীনত আঁচনিখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ'ল। উল্লেখযোগ্য যে দক্ষতা উন্নয়ন আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৰ্ণধাৰ সমিতিৰ তৃতীয়খন বৈঠকত এই পৰিকল্পনাৰ প্ৰতি অনুমোদন জনোৱা হয়। গোৱাৰ আজি 39 সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস। 1987 চনৰ আজিৰ দিনটোতে গোৱাক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিল আৰু গোৱা দেশৰ 25 সংখ্যক ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছিল। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে গোৱাৰ জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে গোৱা কেৱল চহকী সাংস্কৃতিক ঐতিহ্য আৰু আতিথ্যৰ বাবেই নহয় বৰং শিক্ষা, প্ৰযুক্তি, ষ্টাৰ্টআপ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লাভ কৰা অভূতপূৰ্ব অগ্ৰগতিৰ বাবে জনাজাত। গোৱাই উদ্ভাৱন, পৰিৱেশ সংৰক্ষণ আৰু সৰ্বাত্মক বিকাশৰ প্ৰতিশ্ৰুতিৰে বিকশিত ভাৰত গঢ়াৰ যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰতিষ্ঠা দিৱস উপলক্ষে পানাজীৰ কলা একাডেমীত আয়োজিত এটা সমাৱেশত ভাষণ দি গোৱা চহকী সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি বিকাশৰ পথত অগ্ৰসৰ হোৱা এখন ৰাজ্যৰ আৰ্হি হিচাপে আখ্যা দিয়ে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটেন্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটেন্ছে যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7-উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আজি শ্বিলঙৰ পলস্থিত জে এন ক্ৰীড়া প্ৰকল্প চৌহদত সংহত আয়োজন তথা ক্ৰীড়া প্ৰকল্প মুকলি কৰে। ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং লাইঙে বিহাৰ ভ্ৰমণ সামৰি আজি বিয়লি নতুন দিল্লীত উপস্থিত হয়। কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে কেৰালামত অভিযান চলাই 24 কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত দ্ৰব্য আৰু মানসিক বিসংগতি ঘটাব পৰা সামগ্ৰী জব্দ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছো কিশোৰ কিশোৰীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান কিশোৰ জগত। শ্ৰোতাসকল, আজিৰ কিশোৰ জগত অনুষ্ঠানত তেজপুৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰা অনুষ্ঠান শুনিবলৈ পাব। আহকচোন অনুষ্ঠানটি উপভোগ কৰোঁ। অনুষ্ঠানৰ প্ৰথমেই শুনক এটি বাদ্যযন্ত্ৰৰ সংগীতানুষ্ঠান।

বাদ্যযন্ত্ৰৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি পৰিৱেশন কৰিলে গীটাৰত ঋষভ বৰা, চিৰঞ্জীৱ নাথ আৰু ঋষভ তামুলীয়ে, কীবৰ্ডত অন্তৰীপ কাশ্যপে আৰু ক্লেব বক্সত হৰ্ষিল শৰ্মাই। এইবাৰ শুনক এটি সমবেত সংগীত। এই গীতটিৰ গীতিকাৰ প্ৰয়াত মনোৰঞ্জন বৰুৱা। সমবেত সংগীতটি পৰিৱেশন কৰিছে প্ৰীতিষ্ণা শইকীয়া, নিয়ৰকণা বৰা, ক্ৰিষ্টিনা বৰা, জোনাক স্নিগ্ধ মহন্ত, অৰ্চিতা দেউৰী, দেৱাশীষ ভৰদ্বাজ, ভূমিকা কলিতা, জাহ্নৱী মহন্ত, তপস্যা গোৱালা, হিমাশ্ৰী দেৱী, আৰোহী ফুকন, ইদ্ধান্ত বোস, নীলব্জা শইকীয়া, জয়শ্ৰী ডেকা আৰু তানজিল হুছেইনে।

0: নমস্কাৰ, মোৰ নাম অভিলাষ গোস্বামী। মই তেজপুৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰ। এতিয়া মই এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম চিৰবিদ্ৰোহী। কবি জ্যোতিপ্ৰসাদ আগৰৱালা।
1: উষাৰ কোলাত গৈ উচুপি বিনাই পোহৰতে মাৰ যায়।
0: জানো জানো তাৰ গানো বিফলে নাযায়।
1: ৰূপান্তৰৰ মই যুগান্তৰৰ মই ভাৰতৰ জগতৰ বিদ্ৰোহী বীৰ্য। বিপ্লৱে বিপ্লৱে বিজুলী বজ্ৰহানি সুঘোষিত কৰি যাওঁ অগ্নিতুৰ্য। কালান্তৰৰ যি ৰূপান্তৰৰ যি যুগমীয়া সত্য সিয়েহে গুপ্ত নিত্য। সেই ব্যাপ্ত বিজুলীৰে গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ। অম্বৰ ফালি চিৰি দিগম্বৰ যুগী মই যুগে যুগে পিন্ধু মাথো উপযোগী নব নব যুগবস্ত্ৰ। মহাকালে নাচে যি সৃষ্টি স্থিতি প্ৰলয়ৰ মধু মৃদু শান্ত প্ৰশান্ত উৎকট তাণ্ডৱ ভংগ। সেই কালবাজনাৰ প্ৰধান ময়ে ওজা। পৰিতাল ব্ৰহ্মতাল ৰুদ্ৰতাল তাল ৰূপগন্ধ দ্ৰুত বিলম্বিত লয়ে মাৰণ উচাতন। মন্ত্ৰ ফুকাৰি ময়ে বাই যাওঁ বিশ্ব মৃদংগ। আৱৰ্তন বিৱৰ্তন সংবৰ্তন পৰিৱৰ্তনৰ ময়ে দ্ৰুতগামী কালৰথ চক্ৰ। পেশিত নিষ্পেষিত কৰি আগবাঢ়ি যাওঁ আলোকৰ বাটে বাটে সুসংযত গতিৰে অবক্ৰ। নৱ নৱ প্ৰপঞ্চৰ সনাতন ইচ্ছা মই শুভেচ্ছাৰ পোহৰেৰে জগত জ্বলাওঁ। সুতাসন ৰূপে মই পুৰণি খাণ্ডৱ দহি নৱ নৱ সৃষ্টিৰ পাতনি পেলাওঁ। ফুলতো কুমলীয়া শিলতো কঠোৰ মোৰ তপ্ত হৃদযন্ত্ৰ। ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে এ মোৰ গায়ত্ৰী মন্ত্ৰ। চিৰ উদাসীন মই সংসাৰৰ ঘৰে ঘৰে থাকো হৈ সকলোতে মত্ত। কালৰ মন্ত্ৰ শুনি নিমিষতে ভাঙি ফালি মোহ মায়া বিয়ুহ হু হুংকাৰে নাচো মই উলংগ উন্মত্ত। আগ্নেয়গিৰি ফুটি জ্বলন্ত জ্বালাময় অগ্নিবৃষ্টি ৰূপে পৰো জগতত। ৰজাৰ কাৰে ঙুৰে ভিকসুৰ ঘৰ পুৰে লিলিহান জুই জ্বলে মোৰ এই অগ্নি নৃত্যত। অৰ্বুদ নিযুত প্ৰাণী জহি জহি যাই গছকত মোৰ দল দুপ খচকত। অখণ্ড যাত্ৰাসূত শাশ্বত অগ্নি প্ৰদীপ মূৰ্তিমান চিৰকল্যাণ। মোৰ তাপ উমৰি জীৱনৰ হাঁহিটি ফুলাওঁ পোহৰেৰে বাট দেখুৱাও। নৱ সৃষ্টিৰ বাবে পুৰণিক দেই পুৰি যাওঁ অতীতক আঁতৰাই ভৱিষ্য গঢ়ো। ময়ে মহাশক্তিমান অনাদি অনন্তব্যাপী ময়েই মাত্ৰ।

বৰগীতটি শুনিলে, বৰবীতটিৰ বিভিন্ন বাদ্যযন্ত্ৰত সংগত কৰিলে, তালত বিনীত বৰা, খোলত হৰশিল শৰ্মা, বাঁহীত হৰ্ষিতা বৰা, কীবৰ্ডত অন্তৰীপ কাশ্যপে। এইবাৰ শুনক এটি জিকিৰ।

শ্ৰোতাই যি কীৰ্তি শুনিলে। অনুষ্ঠানৰ শেষত আগবঢ়াবলৈ লৈছোঁ এটি বিহু। পৰিৱেশন কৰিছে তানজিল হুছেইন, হৰ্ষিল শৰ্মা আৰু অভিলাষ গোস্বামীয়ে। তেওঁলোকক ঢোলত সংগত কৰিছে বিনীত বৰা আৰু হৰ্ষিল শৰ্মাই, বাঁহীত হৰ্ষিতা বৰাই আৰু তালত চিৰঞ্জীৱ নাথে।

কিশোৰ জগত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। শ্ৰোতা ইমান পৰে তেজপুৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা জিনিয়া শৰ্মাৰ, অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো আজিৰ দিনটো। আজি 30 মে' আৰু জেঠ মাহৰ 15 দিন। শুনক ইতিহাসত আজিৰ দিনটোত ঘটা কেইটিমান বিশেষ ঘটনা।

চৈধ্যশ একত্ৰিছ চনৰ আজিৰ দিনটোতে ফৰাচী দেশপ্ৰেমিক আৰু জাতীয় বীৰাংগনা জোৱান অৱ আৰ্কক ডাইনী আখ্যা দি জীৱন্তে দাহ কৰা হৈছিল। 1746 চনৰ আজিৰ দিনটোতে ইংৰাজ কবি আলেকজেণ্ডাৰ পোপৰ মৃত্যু হৈছিল। 1778 চনৰ আজিৰ দিনটোতেই ফৰাচী প্ৰবন্ধকাৰ সাহিত্যিক দাৰ্শনিক ভল্টেয়াৰৰ মৃত্যু হৈছিল। 1694 চনৰ 21 নৱেম্বৰত পেৰিছত জন্মগ্ৰহণ কৰা ভল্টেয়াৰে পেৰিছতে আইন শিক্ষা গ্ৰহণ কৰিছিল আৰু তাতেই সাহিত্যৰ প্ৰতি তেওঁৰ প্ৰগাঢ় অনুৰাগ জন্মিছিল। ভল্টেয়াৰৰ প্ৰথম উল্লেখযোগ্য ৰচনা হ'ল প্ৰাচীন গ্ৰীক কাহিনী এটিক লৈ লিখা ইডিপে। তাৰ পাছত কেইবছৰমান তেওঁ সৰহ আৰু বিদ্ৰুপাত্মক ৰচনা লিখিছিল। সেই লেখাৰ বাবেই 1726 চনত প্ৰথমে কাৰাবাস আৰু তাৰ পাছত ইংলেণ্ডলৈ গুচি যাবলগা হৈছিল। ইংলেণ্ডৰ চিন্তাৰ স্বাধীনতা নিউটন আদি বিজ্ঞানীৰ

সান্নিধ্যই তেওঁৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল। ইংলেণ্ডত থকা সময়তেই তেওঁ ছুইডেনৰ দ্বাদশ চাৰ্লছক লৈ প্ৰথম ইতিহাসমূলক গ্ৰন্থ ৰচনা কৰিছিল। 1729 চনত ভল্টেয়াৰে ফ্ৰান্সলৈ ঘূৰি আহি ব্ৰুটাছ, জাইৰে আদি কেইখনমান ট্ৰেজেডি ৰচনা কৰিছিল। লেটাৰ্ছ অন দি ইংলিছ লিখি তেওঁ পুনৰ ফৰাচী ৰাজৰোষত পৰিছিল। কিতাপখন নিষিদ্ধ ঘোষণা কৰা হৈছিল আৰু ভল্টেয়াৰকো পেৰিছ এৰিবলৈ বাধ্য কৰোৱা হৈছিল। ইয়াৰ পাছত তেওঁ দৰ্শন সম্বন্ধীয় ৰচনা আৰু নাটক ৰচনা কৰে। তাৰ ভিতৰত উল্লেখযোগ্য আছিল মাহমেট, মেৰোপ, ছেমিৰামাছ ইত্যাদি। ১৭৫৮ চনত তেওঁ ফ্ৰান্স ছুইজাৰলেণ্ডৰ সীমান্তৰ ফৰ্নিত এখন পাম কিনি তাতেই বসবাস কৰিবলৈ লৈছিল আৰু জীৱনৰ বাকীচোৱা সময় তাতেই থাকি সাহিত্য চৰ্চা কৰিছিল। 1778 চনত ভল্টেয়াৰে তেওঁৰ ট্ৰেজেডি ইৰিনৰ প্ৰথম মঞ্চাভিনয় চাবলৈ পেৰিছলৈ গৈছিল। তাতেই গুৰুতৰভাৱে অসুস্থ হৈ পৰি মৃত্যুবৰণ কৰিছিল। ভল্টেয়াৰৰ ৰচনাবোৰৰ 70টা খণ্ডত সংকলিত কৰা হৈছে। তেওঁ নাটক, কবিতা, গল্প, দৰ্শন, ইতিহাস, বিজ্ঞান সকলো বিষয়ৰে গ্ৰন্থ ৰচনা কৰিছিল। ভল্টেয়াৰ আছিল 18শ শতিকাৰ ইউৰোপৰ বৈজ্ঞানিক যুক্তিবাদী এনলাইটেনমেণ্ট ধাৰাৰ অন্যতম প্ৰতিনিধি। তেওঁ মূলতঃ এজন সংস্কাৰক আছিল। ভল্টেয়াৰৰ যুক্তিবাদী নিৰ্ভীক ৰচনাসমূহে ফৰাচী বিপ্লৱৰ সময়ত জনচেতনাক জাগ্ৰত কৰাত যথেষ্ট সহায় কৰিছিল।

1919 চনৰ আজিৰ দিনটোতে জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল। 1926 চনৰ আজিৰ দিনটোতে মাৰ্কিন চিকিৎসক ক্ৰিষ্টিন জৰ্গেনছেনৰ জন্ম হৈছিল। তেওঁৱেই আমেৰিকাৰ প্ৰথম পুৰুষ যি অস্ত্ৰোপচাৰৰ দ্বাৰা পিছত নাৰীলৈ ৰূপান্তৰিত হৈছিল। 1960 চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ কবি সাহিত্যিক বৰিছ পাষ্টেৰনাকৰ মৃত্যু হৈছিল। 1987 চনৰ আজিৰ দিনটোতে 25তম অংগৰাজ্য হিচাপে গোৱাক স্বীকৃতি প্ৰদান কৰা হৈছিল। ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য গোৱা দমন আৰু দিউৰে সৈতে যুক্তভাৱে কেন্দ্ৰীয় শাসিত অঞ্চল আছিল। 1992 চনত গোৱাৰ বাবে পৃথক প্ৰশাসক নিযুক্ত কৰা হয়। এই ৰাজ্যৰ প্ৰধান ভাষা কোংকণী আৰু মাৰাঠী। কিছুসংখ্যক লোকে ইংৰাজী, হিন্দী আৰু পৰ্তুগীজ ভাষা কয়। প্ৰায় 450 বছৰ গোৱা পৰ্তুগীজৰ উপনিৱেশ আছিল। 1961 চনৰ 19 ডিচেম্বৰত গোৱা পৰ্তুগীজৰ অধীনৰ পৰা মুক্ত হয়। 1962 চনত গোৱাসহ দমন আৰু দিউ কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে ভাৰতৰ সৈতে অন্তৰ্ভুক্ত হয়। 1987 চনত আজিৰ দিনটোত গোৱাই ভাৰতৰ 25তম অংগৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে। গোৱাৰ জিলা দুখন উত্তৰ গোৱা আৰু দক্ষিণ গোৱা। গোৱাৰ মাজেৰে বৈ যোৱা নদীসমূহৰ বাবে ইয়াৰ মাটি অতি সাৰুৱা আৰু উদ্যানভিত্তিক কৃষিৰ বাবে উপযোগী। ৰাজ্যখনৰ প্ৰধান উৎপাদিত শস্য ধান, নাৰিকল, মাটি কঁঠাল, আম, কঁঠাল আদিও প্ৰচুৰ পৰিমাণে ইয়াত উৎপন্ন হয়। ৰাজ্যখনত লৌ, বক্সাইট আৰু মেংগানিজৰ খনি আছে। ইয়াত এখন ইলেক্ট্ৰনিক চহৰ গঢ়ি উঠিছে।

পৰ্যটন গোৱাৰ প্ৰধান আৰু বৃহৎ শিল্প। গোৱাৰ ৰাজধানী পানাজী ৰাজ্যখনৰ প্ৰধান বন্দৰ। ইয়াৰ প্ৰাচীন ঘৰ দুৱাৰ, গীৰ্জা সকলোতে পৰ্তুগীজ স্থাপত্য আৰু ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন দেখিবলৈ পোৱা যায়। পানাজী গোৱাৰ এক অন্যতম আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ। ইয়াৰ সাগৰীয় বীচ আৰু অন্যান্য দৰ্শনীয় স্থাপত্যকলাই সকলোকে মুগ্ধ কৰে।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ নিশাআন বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। বিগত সময়ছোৱাত অসম বিধানসভা সচিবালয়ত বিত্তীয় নিয়ম সংগঠিত হোৱা বুলি উঠা অভিযোগৰ তদন্ত সমিতি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে গুৱাহাটীৰ সচলৰ ভি আই পি পথৰ দাঁতিত 1993 খ্ৰীষ্টাব্দত অসম সাহিত্য সভাৰ নামত আমন্ত্ৰণ দিয়া বেলতলা মৌজাৰ হেঙেৰাবাৰী গাঁৱৰ প্ৰায় 50 বিঘা মাটি সম্পৰ্কে অসম সাহিত্য সভাই মুখ্যমন্ত্ৰীৰ সৈতে আজি আলোচনাত মিলিত হয়। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে পৌৰ নিগমে স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈ পৰা 15 জুনলৈকে নাম পঞ্জীয়ন কৰিব পাৰিব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আজি শ্বিলঙৰ পল'স্থিত সংহত আয়োজন তথা ক্ৰীড়া চৌহদ মুকলি কৰে। বিশ্ববিদ্যালয় অনুদান আয়োগে কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটানছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো হিন্দী বোলছবিৰ গীত।

অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ দিলৱালে বোলছবিৰ গীত, শিল্পী অৰিজিত সিং আৰু অন্তৰা মিত্ৰা।

0: হলচেল বুলছবিত সেয়া আছিল কুমাৰ চানু আৰু অলকা য়াগ্নিক। শ্ৰোতাসকলে হিন্দী বুলছবিৰ গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ হম বুলছবিৰ গীত।
1: Bum chick chick bum chick bum bum bum chick chick

হিন্দিক বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শ্ৰোতাসকলক শুনাবলৈ লৈছো উদিত নাৰায়ণ আৰু সাধনা সৰগমৰ কণ্ঠত ৰাম জানে বোলছবিৰ এই গীতটি।

কুমাৰ চানুৰ কণ্ঠত সেয়া আছিল ইমতিহান বোলছবিৰ গীত। এইবাৰ শুনাবলৈ লৈছোঁ কভি হা কভি না বোলছবিৰ এটি গীত, শিল্পী আলকা য়াগনিক আৰু কুমাৰ চানু।

শ্ৰোতাসকলে ইমান পৰে বিহুনাম শুনিলে। শিল্পীসকল আছিল ৰঞ্জিত গগৈ, মহানন্দ মজিন্দাৰ বৰুৱা, কৃষ্ণমণি নাথ, জুবিন গাৰ্গ, বিমান বৰুৱা, ভিতালী দাস আৰু সহশিল্পীসকল। এই আকাশবাণী তেজপুৰ আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছো বিয়লিৰ ৰং।

0: আজিৰ অনুষ্ঠানলৈ আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ অৱসৰপ্ৰাপ্ত শিক্ষক, লেখক তথা সমাজকৰ্মী শ্ৰীযুত শচীন্দ্ৰ বৈশ্যক। নমস্কাৰ।
1: নমস্কাৰ।
0: আপোনাক আমাৰ বিয়লিৰ ৰং অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: আজিৰ অনুষ্ঠানত প্ৰথমে আপোনাৰ শৈশৱৰ বিষয়ে জানি লওঁ। কওকচোন, আপোনাৰ শৈশৱৰ সময়ছোৱাৰ বিষয়ে, জন্ম ক'ত হৈছিল, পিতৃ মাতৃ, এই বিষয়ে।
1: মোৰ জন্ম তাহানিৰ দৰং জিলা, বৰ্তমান শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তত ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত ৰাজগাঁও মৈলালি, চিৰাজুলি নামৰ ঠাই এখন আছে আৰু মৈলালিৰ অন্তৰ্গত চিৰাজুলি, সেই চিৰাজুলিত মোৰ জন্ম। 1953 চনৰ 21 জানুৱাৰী তাৰিখে মোৰ জন্ম। সোঁৱৰণিমতে মোৰ দেউতাৰ নাম প্ৰয়াত মদন চন্দ্ৰ বৈশ্য আৰু মাৰ নাম আছিলে ধৰ্মেশ্বৰী বৈশ্য, তেওঁলোক দুয়ো প্ৰয়াত। তাৰপিছত আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ পূবে নাৰায়ণপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ত 1957 চনত দেউতাই মোক ক শ্ৰেণীত নাম লগাই দিছিলে।
0: প্ৰাথমিক
1: শিক্ষা তাতে মোৰ আৰম্ভ হৈছিল আৰু 1966 চনত মই সেইখন প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা শেষ কৰি মাধ্যমিক বিদ্যালয়ত পঢ়াৰ কাৰণে যোগ্যতা অৰ্জন কৰিলোঁ। দেউতাই ভাবিলে যে ক'ত দিওঁ, ডাঙৰ ল'ৰা নগৰত দিলে গাড়ী মটৰ আছে, গতিকে অকণমান গাঁও অঞ্চলতে দিওঁ। আৰু এইবুলি দেউতাই মানে নিজৰ চিনাকি কেইবাজনৰ শিক্ষক থকাৰ কাৰণে মোক ঘৰৰ পৰা 7 কিলোমিটাৰ দক্ষিণ পশ্চিমে ডুমডুমা বিদ্যাপীঠত নাম লগাই দিছিল।
0: হয়, মাধ্যমিক শিক্ষা
1: তাতে আৰম্ভ। ক্লাছ 4ত মই এডমিশ্যন ল'লোঁ।
0: হয়,
1: তাতে মই সেইখন বিদ্যালয়ৰ পৰা 1971 চনত মই হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈছিলোঁ। আৰু সেই সময়ত আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব লগা হৈছিল তেজপুৰত।

0: মোৰ কেন্দ্ৰ আছিলে তেজপুৰ একাডেমিত, তাৰ সেই মেট্ৰিক পাছ কৰিলোঁ। কৰি এতিয়া ক'ত পঢ়িম, আমাৰ ঢেকীয়াজুলিত এই সময়ত কলেজ নাই, দেউতাই দৰং কলেজত নাম লগাই দিলে। দৰং কলেজত আহি মানে গাঁৱৰ পৰা আহিছোঁ, একো আওভাও নাপাওঁ। দৰং কলেজত থাকিলেও পঢ়িলোঁ, কিন্তু আৰম্ভ হ'ল ভাষা আন্দোলন, ক্লাছ প্ৰায় নহয়েই। এনেকৈ থাকি থাকি মই কলেজৰ মানে তাত পিউ পঢ়ি লৈ, সেই সময়ত আমাৰ পিউ আছিলে, মই গৈ আকৌ পিছত ঢেকীয়াজুলি কলেজত পঢ়িলোঁ। আৰু ঢেকীয়াজুলি কলেজৰ পৰা মই বি এ পাছ কৰিছোঁ। বি এ পাছ কৰি উঠি মই এম এ পৰীক্ষা, সেইমত আমি দিব পাৰি, ঘৰৰ অৱস্থা বেয়া, গতিকে দেউতাই পঢ়োৱাব নোৱাৰে, প্ৰাইভেটকৈ দিছিলোঁ। প্ৰিভিয়াছো পাছ কৰিছিলোঁ, কিন্তু ফাইনেল পাছ কৰিব নোৱাৰিলোঁ। মই হিষ্ট্ৰীত দিছিলোঁ এম এ।
1: সেয়া আপুনি ক'ৰ পৰা কৰিছিলে? গুৱাহাটী,
0: গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। কটনত হৈছিল আমাৰ পৰীক্ষা, কিন্তু মই নোৱাৰিলোঁ। আকৌ মই এজন জ্যেষ্ঠ মোৰ দাদাৰ নিচিনা আৰু, তেখেতৰ লগ লাগি তেজপুৰ লগ কলেজলৈ তেওঁতো এডমিশ্যন লৈছিলোঁ, কিন্তু সেইটোও কৰা নহ'ল।
1: মানে আপোনাৰ শিক্ষা জীৱন সেই চিৰাজুলিত আৰম্ভ হৈ
0: ঢেকীয়াজুলি কলেজত
1: আপুনি স্নাতক ডিগ্ৰী গ্ৰহণ কৰিলে, আৰু স্নাতকোত্তৰ আপোনাৰ বিভিন্ন অসুবিধাৰ বাবে আধৰুৱা
0: হৈ থাকিলে।
1: হয়, এতিয়া শিক্ষাৰ পাছত আৰু কি কি কৰিলে?
0: শিক্ষাৰ পিছত মই সেই সময়ত আমাৰ তাত এজন খুব এছ এছ বিৰ মানে অফিচাৰ এজন আছিলে, খগেশ্বৰ বৰুৱা বুলি, তেখেতে মোক খুব মৰম কৰিছিলে। তেখেতে ক'লে যে তই হেৰি কৰ, এছ এছ বিৰ প্ৰশিক্ষণলৈ যা, সেই বুলি মোক পঠিয়াই দিলে হাফলঙত। তাত মানে কোৰ্চ কৰিলোঁ 45 দিনৰ। কোৰ্চটো কৰাৰ পিছত মই তাত একেবাৰে বেষ্ট ট্ৰেইনি হ'লোঁ 91 বেটছৰ 1977 চনত ফেব্ৰুৱাৰী মাহত। তাত আকৌ এটা নিয়ম আছিলে যে তাত যিজন বেষ্ট ট্ৰেইনি হয় তেওঁক মানে লগে লগে এপইণ্টমেণ্ট দি দিয়ে এছ এছ বিত। পিছত আৰু যিজন অফিচাৰ আছিলে তেখেত আৰু বি আৰ বড়ো বুলি, তেখেতে মোক শিকাই দিছে তুমি গ্ৰেজুৱেট ল'ৰা, যদি তোমাক অফিচাৰ নিদিয়ে, অন্তত এছাই নিদিয়ে, তুমি জইন নকৰিবা, ইহঁতে মানে কনষ্টেবলত দিব, দি ৰাখি থ'ব তোমাক। ঠিক সেইমতে মোক কনষ্টেবল দিছিলে। মই কৈছোঁ নাই, মই নকৰোঁ, মোক এছাই বা এছ আই দিলে কৰিম। কিন্তু তেওঁলোকে পোষ্ট নাই ওজোৱাত দেখুৱাই মোক নিদিলে, মই জইন নকৰিলোঁ কনষ্টেবলত, গুচি আহিলোঁ। গুচি আহি মই নন ফৰ্মেল এডুকেশ্যনত জইন কৰিলোঁ মাজবাট ব্লকত ছুপাৰভাইজাৰ হৈ। তাত কাম কৰি থাকোঁতে এতিয়া 200 টকা দৰমহা, তাৰপিছত স্কীমৰ চাকৰি আছিলে এইটো। পিছত মই গম পালোঁ যে এখন এম ই স্কুল আছে, তাত প্ৰধান শিক্ষক লাগে এজন। মোক পঢ়োৱা ছাৰ যতীন তালুকদাৰ ছাৰক মই সুধিলোঁ, ছাৰ মই এতিয়া কি কৰোঁ, এই চাকৰি মই এৰি আহি স্কুলত সোমাওঁ নে কি কৰোঁ? ছাৰ আকৌ আমাৰ মানে ফ্ৰেণ্ড ফিলচফাৰ গাইড মানে সকলো ধৰণৰ সেই অঞ্চলত। ছাৰে ক'লে নহয়, একেষাৰে ক'লে তুমি সেইটো বাদ দি স্কুলত সোমোৱা। মই সেইটো ৰিজাইন দি স্কুলত কখমাৰী মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে
1: যোগদান
0: কৰিলোঁ। আৰু তাত থাকি মই 1997 চনলৈ 20 বছৰ থাকিলোঁ প্ৰধান শিক্ষক হিচাপে। আৰু মধ্য ইংৰাজী ভাগটো থাকে এম ই স্কুলৰ লগতে 79 চনত আকৌ হাইস্কুলো ষ্টাৰ্ট দিয়া হ'ল। হাইস্কুলৰো প্ৰধান শিক্ষক মোকে দিলে এবছৰ, তেনে মই হাইস্কুলখনো তাত ষ্টাৰ্ট কৰিলোঁ। পিছত মই এটা সুবিধা পাই ঢেকীয়াজুলি নগৰলৈ ট্ৰেঞ্চফাৰ হৈ আহিলোঁ 1997 চনত। আৰু 97ৰ পৰা 2014লৈ মই তাত 17 বছৰ চাকৰি কৰিলোঁ। আৰু 2014 চনৰ 31 মাৰ্চত মই অৱসৰ ল'লোঁ।
1: সুদীৰ্ঘ দিন আপুনি শিক্ষকতাৰ সৈতে জড়িত হৈ থাকিলে। এতিয়া আকৌ ঘূৰি আহোঁ আপোনাৰ পঢ়া সময়ছোৱালে। যিহেতু আপুনি এগৰাকী শিক্ষক, আপুনি ছাত্ৰ হিচাপে নিজেই শিক্ষা লৈছে আৰু শিক্ষক হিচাপেও আপুনি শিক্ষাদান কৰিছে, এতিয়াও আপোনাৰ ছাত্ৰ অৱস্থাৰ সময়লৈ কেনেকুৱা আছিলে সেইখিনি সময়ত? আপুনি যেতিয়া শিক্ষা গ্ৰহণ কৰিছিলে, সেই গাঁও অঞ্চলৰ পৰিৱেশ, তাৰ লগতে চহৰ অঞ্চলৰ পৰিৱেশ, আটাইখিনি?
0: মই প্ৰথম প্ৰাথমিক বিদ্যালয়ৰ কথাহে কওঁ।
1: হয়,
0: আমি ক খ প্ৰথম দ্বিতীয় তৃতীয় 5টা শ্ৰেণী সেই সময়ত। কিন্তু আমাৰ শিক্ষক দুজন, শ্ৰদ্ধেয় প্ৰয়াত ফুলানাথ পটংগীয়া প্ৰধান শিক্ষক আৰু প্ৰয়াত টংকেশ্বৰ বৰা সহকাৰী শিক্ষক, দুগৰাকী শিক্ষক। আৰু এগৰাকী আমাৰ আই আছিল, আই মানে কি ধাত্ৰী বুলি কৈছিল, আমাক গা ধুই নগ'লে গা ধুৱাই দিয়ে, নখ কাটি দিয়ে, এনেকুৱা ধৰণৰ আছিলে আমাৰ বাইদেউ এগৰাকী। এই দুগৰাকী শিক্ষকে আমাৰ 5টা শ্ৰেণী
1: ছাত্ৰ ছাত্ৰীৰ হয়তো সৰহে
0: আছিলে, মানে ইমান সুন্দৰকৈ পঢ়াইছিল। আৰু কোনোদিন আমি এইটো মানে অনুভৱ কৰা নাছিলোঁ যে আমাৰ ছাৰ নোহোৱাৰ কাৰণে আমাৰ ক্লাছ হোৱা নাই। গতিকে তাৰ যিটো ছাৰসকলৰ যিটো সেৱা,

0: এইটো আমি এনেকুৱা শিক্ষক পাইছোঁ যে আমি তেওঁলোকক ভগৱান বুলিয়েই মানো এতিয়াও। ঠিক তেনেকৈ আমি যেতিয়া মাধ্যমিক, আমাৰ দিনত দেই মই নিজে পঢ়া স্কুলখনত মাধ্যমিক বিদ্যালয়ত যেতিয়া পঢ়িছিলোঁ, তাৰ যিসকল ছাৰ আছিল কোনো বি এড বা বি টি প্ৰশিক্ষণ নহয়, আৰু আমি এইজন বি এছ চি ছাৰ বুলি আমি ছাৰ পোৱা নাই, এইজন ইংৰাজী পঢ়োৱা ছাৰ বুলি আমি ছাৰ পোৱা নাই, এইজন অংক পঢ়োৱা ছাৰ বুলি পোৱা নাই। কিন্তু সেইসকল ছাৰে আমাক ইমান সুন্দৰকৈ অংক, বিজ্ঞান, ইংৰাজী এনেকৈ পঢ়ুৱাইছিল যে ইংৰাজী ছাৰৰতো এতিয়া এনেকুৱা কথা আছে, গৰিলা হাণ্টাৰ পঢ়াইছিল, এৰাউণ্ড দি ৱৰ্ল্ড ইন 80 ডেইজ, ফিলিয়াছ ফগ বুলি এজন তাত মানে চৰিত্ৰ এটা আছিল। এই কথাবিলাক যেন মই চকু মুদিলে এতিয়াও মনলৈ আহে। মই এনেকুৱা এই ছাৰজনৰ কথা কওঁ, তেখেতে আমাক মানে পিৰিয়ডটোত একটা পেৰাগ্ৰাফহে পঢ়াইছিল, আৰু সেই পেৰাগ্ৰাফটো এনেকৈ পঢ়াইছিল আমাৰ মানে ইয়াত মানে যে মগজুত মানে এনেকৈ চাপ খাই গৈছিল যে আমি সেইটোৱে কোনোদিন পাহৰি নাযাওঁ। কিন্তু কোৰ্চ সদায় কমপ্লিট, ময়ো শিক্ষক হৈছোঁ, তাৰমানে ছাৰসকলৰ এটা অলিখিত প্লেনিং এটা আছিল যে এইখিনি পঢ়াম আজিৰ দিনটোত আৰু এইখিনি ল'ৰা ছোৱালীক আমি দিম, ল'ৰা ছোৱালীয়ে সম্পূৰ্ণ বুজি পাব। আৰু আটাইতকৈ ডাঙৰ কথা, ছাত্ৰ ছাত্ৰীক শিকাবলৈ হ'লে সিহঁতৰ ছাইক'লজিটো জানিব লাগিব। কলেজত ছাইক'লজি পঢ়িলেহে জানিব, এইটো নহয়। এতিয়া আমাৰ মাক দেউতা, মইতো পিতৃ, মোৰ তিনিটা সন্তান, মই সিহঁতৰ গোটেই কথাখিনি মই বুজি পাব লাগিব। সি এতিয়া কিয় কান্দিছে, সি এতিয়া কিয় হাঁহিছে, সি এতিয়া কিয় পঢ়িব খোজা নাই, সি কিয় আজি এই বস্তুটো খাব খোজা নাই, এই কথাটো আমি অকণমান মনোযোগ দিলে এইটো প্ৰতিগৰাকী অভিভাৱকে ধৰিব পাৰে। কিন্তু আমি এইবিলাক মানে আহিছে, আমি তাক মানে মনোযোগেৰে অধ্যয়ন নকৰোঁ।
1: এতিয়া আপুনি চহৰলৈ আহিলে, তেজপুৰত আহি আপুনি পঢ়িলে, ঢেকীয়াজুলিটো পঢ়িলে, সেইখিনি সময়ত কেনেকুৱা আছিলে সেয়া পৰিৱেশ?
0: আমিতো আহিছোঁ ইয়াত বহুত বস্তু নতুন পাইছোঁ যেতিয়া আহিছোঁ। সেই সময়ত শিক্ষক কলেজ বুলি নহয়, স্কুল বুলি নহয়, সঁচাকৈ তেখেতসকল প্ৰকৃত শিক্ষক আছিল। আমি সেই সময়ত যিসকল শিক্ষক পাইছিলোঁ, লুকটেল ছাৰ, হেমেন বৰঠাকুৰ প্ৰিন্সিপাল ছাৰ আছিলে, জীৱন বৰা আমাৰ এজন পলিটিকেল ছায়েন্সৰ প্ৰফেচাৰ আছিলে, সতীশ ভট্ট আছে অসমীয়াৰ আছিলে, পৰাগ ভট্ট আছিলে, অন্ন মহন্ত বাইদেউ আছিলে, ৰজত দত্ত আছিলে হিষ্ট্ৰীত, তেখেতসকলৰ যিটো মানে আন্তৰিকতাৰে আমাক পঢ়াইছিল শিক্ষকসকল, কিন্তু একেই আছিল প্ৰায় তেওঁলোকৰ মানে যিটো ছাত্ৰৰ প্ৰতি যিটো তেওঁলোকৰ মানে দায়িত্ববোধ, এইটোত কিন্তু বৰ ভাল ভাল নাছিল। বাকী অন্যান্য কথাত গ্ৰাম্য সমাজখনৰ লগত চহৰৰ সমাজখনৰ পাৰ্থক্য আছিল।
1: এতিয়া আপুনি লিখা মেলাৰ সৈতেও জড়িত, গতিকে সেয়া কেতিয়াৰ পৰা আৰম্ভ কৰিলে, লিখা মেলাৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈ পৰিলে?
0: মই লিখা মেলা জড়িত হ'লোঁ কলেজত থাকোঁতে।
1: হয়,
0: ঢেকীয়াজুলি কলেজত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মানে মোক সমাজ সেৱাৰ হেৰি দিলে সম্পাদক, মোক যেতিয়া দিলে তেতিয়া ক'লে যে আমাৰ দুজন মানে আলোচনা কৰিলোঁ, আমি অলপ মানে আগৰ পৰাই অলপ অধ্যয়ন কৰোঁ, আমি চিন্তা কৰিলে ঢেকীয়াজুলি কলেজত মানে এইটো প্ৰাচীৰ পত্ৰিকা নাই, তেতিয়ালৈ নাই, এখন প্ৰাচীৰ পত্ৰিকা কৰিব পাৰিলে ভাল আছিল। সেই প্ৰিন্সিপাল ছাৰক কৰিলোঁ, ৰবীন বুঢ়া ছাৰ, ছাৰে ক'লে অঁ ঠিক আছে কৰা। আমি প্ৰাচীৰ পত্ৰিকাৰ কাৰণে এখন বোৰ্ড বনাই আনিলোঁ, বনাই আনি তাত লিখিব লাগে এতিয়া, এতিয়া যিহেতু ময়ে দায়িত্ব লৈছোঁ, আৰু মোৰ বন্ধু এজন আছিলে প্ৰমোদ শইকীয়া বুলি, সি আকৌ মানে কি কবিতা চবিতা লিখিছিল, গান লিখিছিল, এতিয়াও আছে চৰ্চা, পিছত আৰু নিজে লিখিব লাগে, মই অকণমান অভ্যাস এটা কৰিলোঁ আৰু বন্ধুবিলাকক ক'লোঁ যিয়ে যেনেকৈ যি পাৰা লিখা। আৰু এই ক্ষেত্ৰত মোক সহায় কৰিছিল আমাৰ সেই সময়ত এজন অসমীয়াৰ প্ৰফেচৰ আছিলে গৌৰী ডেকা ছাৰ, আৰু বাইদেউ আছিলে প্ৰয়াত ৰমলা বৰা, এই ছাৰ বাইদেউৱে মোক যথেষ্ট সহায় কৰিছিল, তেনেকৈ এটা আৰম্ভণি হ'ল। তাৰপিছতে আমি ঠিক কৰিলোঁ নাই, আমি এইটো কৰিলোঁ যেতিয়া এখন কলেজৰ মেগাজিন উলিয়াব লাগে, এই আমাৰ দিনতে আমি ঢেকীয়াজুলি কলেজত প্ৰথম ইছ্যুটো মেগাজিনৰ হৈছে, আৰু তাতে মই মানে ভট্টদেৱৰ কথা গদ্য শৈলী মানে মই লিখিছিলোঁ এটা হেৰি প্ৰবন্ধ এটা, সেই আৰম্ভণি। আৰু এইটো ছাৰ গৌৰী ডেকা ছাৰে মানে খুব চাই সহায় কৰি দিছিলে। আৰু তাৰপিছত আৰু নাছিল, যেতিয়া চাকৰি কৰিলোঁ, শিক্ষকতা কৰিলোঁ, তেতিয়া কটন কলেজত এখন ছেমিনাৰ হৈছিলে, মই আকৌ অলপ এইবিলাকত খুব জড়িত মানে, আৰু যিসকল অফিচাৰ আছিলে তেওঁলোকে মোক মৰম কৰে, পঠিয়াই এইবিলাকত,

0: তাত গৈছিলোঁ আমাৰ ৰমেশ হজেকা ছাৰ আছিল ইঞ্চপেক্টৰ, তেখেতে পঠিয়াইছিলে। তাৰপিছত মই মানে মানে তাৰ ৱৰ্কশ্বপত থাকি মই ঘূৰি আহি ভাবিলোঁ মইতো ইয়াৰ ওপৰত এটা লিখিব পাৰোঁ। মই লিখিলোঁ যে চৰকাৰী বিদ্যালয়ৰ কৰ্মদিন। লিখি মই ভাবিলোঁ কি কৰোঁ, মোৰ মানে এজন বন্ধুৱে ক'লে এটা কাম কৰ, পেপাৰত পঠিয়াই দিওঁ। এই আমাৰ অসমলৈ পঠিয়াই দিলোঁ। আমাৰ অসমত এইটো প্ৰকাশ হৈ গ'ল, মইতো বিৰাট ফূৰ্তি লাগি গ'লোঁ, তাৰমানে মই লিখিব পাৰিছোঁ। এইদৰে আৰম্ভ হ'ল আৰু পৰৱৰ্তী সময়ত মই শিক্ষামূলক মোৰ বেছি প্ৰবন্ধ মই লিখিবলৈ ল'লোঁ। তাৰ লগতে মই আকৌ 2000 চনতে আমাৰ বিদ্যালয়বিলাকত মানে এটা বিষয় আছিলে কলা শিক্ষা। কলা শিক্ষাৰ কিতাপ কিন্তু নাই, এতিয়াও বিষয়টো আছে কিতাপ নাই, আৰু তাৰ কাৰণে পৰীক্ষাও লোৱা হয় 100 নম্বৰৰ, কিন্তু কিতাপ নাই। গতিকে এই বিষয়টোক লৈ মই খুব মানে নিজৰ অলপ চেণ্টিমেণ্টেল লাগিল। মোৰ বন্ধু বান্ধৱ কিছুমানে ক'লে যে তই এই কিতাপ দুখন লিখ 5, 6, 7ৰ কাৰণে। ময়ো কিবা এটা মনত সোমাই গ'ল, এইবুলি মই উদ্যোগ লৈ এবছৰ পূৰা চেষ্টা কৰি কৰি কলা শিক্ষা প্ৰথম ভাগ আৰু কলা শিক্ষা দ্বিতীয় ভাগ দুখন কিতাপ মই লিখিলোঁ। আমাৰ তেজপুৰ জিলাৰ মধ্য ইংৰাজী শিক্ষক সংস্থাই প্ৰকাশ কৰিছে, আৰু সেই সময়ত আমাৰ তেজপুৰ, বিশ্বনাথ, ওদালগুৰি এইবিলাক জিলাৰ আমাৰ এম ই স্কুলবিলাকত সেই কিতাপ দুখন প্ৰচলন আছিল। পিছত যেতিয়া সৰ্বশিক্ষা নিজাববীয়াকৈ কিতাপ দিয়া কৰিলে চৰকাৰে, সেই কিতাপ দুখন বন্ধ হৈ গ'ল। সেই দুখন পাঠ্যপুথি মই কৰিছিলোঁ। তাৰপিছত বিভিন্ন শিক্ষামূলক প্ৰবন্ধ গোটাই মই এখন কিতাপ কৰিলোঁ, গুণগত শিক্ষা আৰু অন্যান্য প্ৰসংগ বুলি, সেইখন ষ্টুডেণ্ট ষ্টৰে প্ৰকাশ কৰিছে। আৰু শেহতীয়াকৈ মই অমিয় কুমাৰ দাসৰ জীৱনৰ ভিত্তিত এখন শিশু উপযোগী জীৱনী এখন লিখি উলিয়াইছোঁ, সেইখন অহা 1 জুন তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত প্ৰকাশ হ'ব। আৰু বাকী আৰু 3খন কিতাপ মোৰ এতিয়া সাজু হৈছে প্ৰকাশৰ বাবে। এখন মানে শিক্ষামূলক, এখন মোৰ মানে মোৰ নিজৰ চিৰাজুলি ঠাইখনৰ বিষয়ে, আৰু এখন মই ভাবিছোঁ মইতো খুব মানে বিখ্যাত মানুহ নহয়, মই এটা সাধাৰণ পৰিয়ালৰ পৰা আহিছোঁ, যথেষ্ট সংগ্ৰাম কৰি কৰি মই এই পৰ্যায় পাইছোঁ, আৰু ৰাইজে মোক যথেষ্ট মৰমো কৰিছে, বহুত দায়িত্বও দিছে। আমিনো জীৱনটোত কি কৰিলোঁ, এই মই অকণমান মোৰ ল'ৰা ছোৱালী নাতিপুতিয়ে জানিব আৰু, এইবুলি মই এখন লিখি উলিয়াইছোঁ। আৰু এতিয়া অৱসৰৰ সময়খিনি মই 1 ঘণ্টা মই মানে বহোঁ টেবুলত লিখিবৰ কাৰণে, মই কিবা হওক নহওক মোৰ মানে ডায়েৰী আছে, সৰুৰ পৰা মোৰ ডায়েৰী লিখা অভ্যাস আছে। মই খুব ৰুটিনত চলা মানুহ, বাহিৰৰ কাম কৰোঁ কিন্তু ৰুটিন মোৰ আছে। মই সন্ধিয়া 7 বজাৰ পৰা 8 বজালৈ মই 1 ঘণ্টা মানে কম্পিউটাৰত বহোঁ, আৰু মই নিজে DTP কৰোঁ, তেনেকৈ মই লিখা কামটো কৰোঁ আৰু।
1: হয়, আৰু লিখা মেলাৰ বাহিৰে আন আন কেনেধৰণৰ কামসমূহৰ সৈতে আপুনি জড়িত হৈ আছে অৱসৰৰ পাছলৈকে, সেই তেতিয়াৰ পৰা এতিয়ালৈকে, এইখিনিৰ বিষয়ে কওকচোন।
0: অনুষ্ঠান প্ৰতিষ্ঠানটো পিছত ক'ম, মই কেনেকৈ জড়িত আছোঁ সেইটো কওঁ। মই কৈছোঁ যে আমি মানে এটা কৃষক পৰিয়ালৰ পৰা আহিছোঁ, আমি সৰুতে মানে চব কাম কৰিব পাৰে। মইতো এনেকুৱা যে মই তাঁত ববও জানো, জনাৰ কাৰণটো হ'ল মই ডাঙৰ ল'ৰা, মায়ে তাঁত বৈছিল, গতিকে তাঁত বাতি যেতিয়া কাৰে মায়ে মানে মোক বুঢ়াই কয় এইটো এনেকৈ কৰচোন, এইটো এনেকৈ কৰ, গতিকে এই যে কৰোঁতে কৰোঁতে মই মানে বহুত কথা জানি একদম তাঁত ববই জানিলোঁ গ'লোঁ। এই কামটো মই কৰিছিলোঁ, আনকি মই নিজে চুৱেটাৰ গুঠি পিন্ধিছোঁ ছাত্ৰ অৱস্থাত। ঠিক তেনেকৈ মাৰ লগত থাকি ভাত ৰান্ধিব লাগে, মায়ে মোক শিকাই দিয়ে দূৰৰ পৰা। মানে আচলতে কি, আমি মইতো মোৰ জীৱনত মোৰ মা এনেকুৱা এজনী শিক্ষয়িত্ৰী যে মোক মানে কি শিক্ষা দিয়া নাই, কিন্তু আচৰিত কথা মোৰ মায়ে অ আ চিনি নাপায়, পোৱা নাছিলে। গতিকে আমাৰ মাৰ পৰা আমি তেনেকৈ শিকিছোঁ, আৰু আমি মা নিৰক্ষৰ কিন্তু আমি 9টা ভাই ভনী, আৰু মাৰ আশীৰ্বাদত, ঈশ্বৰৰ কৃপাত আমি আটাইয়ে সৰু সুৰাকৈ হ'লেও প্ৰতিষ্ঠিত।
1: আচলতে সেই সময়ছোৱাৰ অভিভাৱকসকল যদিও নিৰক্ষৰ আছিলে, বহু সংখ্যকে নিৰক্ষৰ আছিলে, তথাপিও তেওঁলোকৰ বাস্তৱিক যিখিনি,
0: মই ক'লো নহয় আমিতো তেনেকুৱা অভিভাৱকৰ সন্তান,
1: হয়
0: এনেকুৱা সেই সময়ৰ যিসকল অভিভাৱক, মোৰ বুলি নহয় সকলোবিলাক, মানে ইমান সুন্দৰ তেওঁলোকৰ মানে সাংসাৰিক জ্ঞান। গতিকে মই সেই তেতিয়া

0: ছাত্ৰ পৰাই আছোঁ আৰু খেতি পথাৰত যোৱা অভ্যাস আছে, হাল মৰা অভ্যাস আছে, কঠীয়া তোলা, ভূঁই ৰোৱা, ধান কটা চব অভ্যাস আছে। পৰৱৰ্তী সময়ত কমিলে, কিন্তু মই এতিয়াও পথাৰলৈ যাওঁ, গতিকে মই তেনেকৈও কিছু ব্যস্ততাত আছোঁ। আৰু মই অকণমান চাহ বাগানো কৰিছিলোঁ 6 বিঘামান মাটিত, তাতো মই যাওঁ মাজে মাজে, তাক লৈ ব্যস্ত আছোঁ। আৰু একদম ডাঙৰ কথা, মই পাচলি কিনি কম খাওঁ। মই মানে চোতালতে আগফাল পিছফাল, মই আৰু আমি গ্ৰাম্যতো মোৰ এনেকুৱা চখ নাই যে ইয়াতে কিবা দিব লাগিব, তাৰ মাজে মাজে ফুলো আছে, কিন্তু মই পাচলি খেতি খুব জোৰ দিওঁ। আৰু মোৰ ঘৰৰ বাৰীৰ পিছফালে পথাৰ আছে, তাতো মই মানে এইবিলাক, গতিকে মই এইবিলাকত নিজে নোৱাৰোঁ, মানুহ এজন লাগে, তেওঁৰ লগত থাকি মই পাচলি খেতি কৰোঁ।
1: আৰু লগতে সমাজ জীৱনখনৰ সৈতে,
0: এতিয়া সমাজৰ মানে কি, মোৰ খুব মই ভগৱানৰ কৃপাই ক'ম আৰু ৰাইজৰ আশীৰ্বাদ, মই যেতিয়া ক্লাছ 7ত পঢ়োঁ 1967, তেতিয়া আমাৰ ঠাইখন খুব পিছপৰা আছিল।

0: তাক লৈ ব্যস্ত আছোঁ। আৰু একদম ডাঙৰ কথা, মই পাচলি কিনি কম খাওঁ। মই মানে চোতালতেই আগফাল পিছফাল, মই আৰু আমি গ্ৰাম্যটো, মোৰ এনেকুৱা চখ নাই যে ইয়াতে কিবা দিব লাগিব, তাৰ মাজে মাজে ফুলো আছে, কিন্তু মই পাচলি খেতিত খুব জোৰ দিওঁ। আৰু মোৰ ঘৰৰ বাৰীৰ পিছফালে পথাৰ আছে, তাতো মই মানে এইবিলাক, গতিকে মই এইবিলাকত নিজে নোৱাৰোঁ, মানুহ এজন লাগে, তেওঁৰ লগত থাকি মই পাচলি খেতি কৰোঁ।
1: আৰু লগতে সমাজ জীৱনখনৰ সৈতে
0: এতিয়া সমাজৰ মানে কি, মোৰ খুব মই ভগৱানৰ কৃপাই ক'ম আৰু ৰাইজৰ আশীৰ্বাদ, মই যেতিয়া ক্লাছ ছেভেনত পঢ়োঁ 1967, তেতিয়া আমাৰ ঠাইখন খুব পিছপৰা, চিৰাজুলি ঠাইখন, তাত দুজনমান মানে এনেকুৱা উৎসাহী ব্যক্তি, সমাজ হিতৈষী ব্যক্তি আছিলে, প্ৰয়াত দিলীপ বিশ্বাস, আনন্দমোহন তাঁতী, যামিনী মহন্ত, ৰূপা অধিকাৰী, এওঁলোকে চিন্তা কৰিলে যে নাই চিৰাজুলি এটা লাইব্ৰেৰী পাতোঁ। তেওঁলোকে লাইব্ৰেৰী এটা পাতিলে, নাম দিলে ত্যাগবীৰ হেম বৰুৱা স্মৃতি পাঠাগাৰ। এই দিলীপ বিশ্বাস আৰু যামিনী মহন্তই মোক মাতি নি ক'লে এই লাইব্ৰেৰীটো পাতিলোঁ, তুমি ইয়াৰ লাইব্ৰেৰীৰ লাইব্ৰেৰিয়ান হোৱা। ক্লাছ ছেভেনত মই, তেতিয়া মইতো এইবিলাক বুজিয়ে নাপাওঁ কি কথা, মই ক'লোঁ মই কি কৰিব লাগিব কেনেকৈ জানো, মই এতিয়া ছেভেনত পঢ়ি আছোঁ। বিশ্বাস দাই ক'লে তুমি চিন্তা নকৰিবা, মই আছোঁ শিকাই দিম। যামিনী দাই ক'লে যে আছোঁ নহয় আমি, তুমি চিন্তা নকৰিবা। এই যে মই লাইব্ৰেৰিয়ান হ'লোঁ 1967, এই মোৰ আৰম্ভণি। ক্লাছ ছেভেনৰ পৰা মই প্ৰথম লাইব্ৰেৰিয়ান হৈ পেলাই লাইব্ৰেৰীত বহি থাকিও, মানে বহি থাকি কিতাপ পঢ়োৱা, ইখন পঢ়োঁ সিখন পঢ়োঁ, মানে মই তেতিয়া এনেকুৱা হ'ল যে মই কিতাপ নহ'লে মই থাকিব নোৱাৰোঁ। মোৰ মানে সেই সময়তে ক্লাছ ছেভেনতে মই মানে ৰাতি শোৱাৰ আগতে মই কিতাপ পঢ়িব লাগিব, এনেকুৱা আছিলে। আৰু এনেকুৱা হ'লগৈ যে আমাৰ লাইব্ৰেৰী কিতাপ শেষ, এতিয়া কি কৰোঁ। সেই সময়ত আমাৰ ওচৰত শিঙিমাৰী, শান্তিপুৰ, নাৰায়ণপুৰ, ডুমডুমা এইবিলাকত গ্ৰাম্যাঞ্চলত প্ৰত্যেকতে লাইব্ৰেৰী আছিলে। আমি কিমান ভাগ্যৱান যে সেই সময়ৰ যিসকল আজিৰ তুলনাত অশিক্ষিত মানুহ গ্ৰাম্য পৰিৱেশত থকা ডাঙৰ দীঘল, তেখেতসকলে বুজি পাইছিল এই পুথিভঁৰালৰ মানে লাইব্ৰেৰীৰ কি মহত্ব আৰু কি আৰু কিমান প্ৰয়োজন। তেওঁলোকে তেতিয়াই লাইব্ৰেৰী পাতিছিল আৰু সেই লাইব্ৰেৰী কিতাপ আমি পঢ়িছিলোঁ। মই সেই গোটেইকেইটা লাইব্ৰেৰী কিতাপ একদম পঢ়ি শেষ কৰিছোঁ সেই সময়ত। মানে ক্লাছিফিকেশ্যন নাজানো নহয়,
1: হয়
0: এইখন ছাত্ৰই পঢ়িব লাগে নে এইখন ডাঙৰে পঢ়িব লাগে এইবিলাক নাজানো। মুঠতে মানে এই প্ৰেম নাৰায়ণৰ পাফু ছিৰিজ, ৰংৰ ভাস্কৰ ছিৰিজ, মই হিতেশ ডেকাৰ গোটেই উপন্যাস, এনেকুৱা যিমান আছে আৰু যোগেশ দাসৰ, মানে এনেকুৱা কিতাপ নাই যিবিলাক মানে আমি পঢ়া নাই, মানে একদম পঢ়ি শেষ কৰি দিছোঁ, ইমান কিতাপ পঢ়িছোঁ। আৰু ক্লাছিফিকেশ্যন নোহোৱাৰ কাৰণে কি হৈছে, লাভ হৈছে, সকলোবিলাকে ৰস পাইছোঁ,
1: হয়
0: সেই উদ্যন স্পৃহাটো থাকি গ'ল। তাৰপিছত এই লাইব্ৰেৰীয়ানৰ পৰা আহি কলেজলৈ আহিলোঁ, তাত সম্পাদক হ'লোঁ, সমাজসেৱাৰী, তাৰপিছত পাছ কৰি উঠি চাকৰিত সোমালোঁ। চাকৰিত য'ত কৰিলোঁ ৰাকচমাৰী, তাত মোৰ এজন মানে তাত থাকি লৈছিলোঁ, তাত এটা কোৱাৰ্টাৰ আছিলে এগ্ৰিকালচাৰৰ, এগ্ৰিকালচাৰ এক্সটেনশ্যন হোম অফিচাৰজন আছিলে, নাম দেৱকুমাৰ দত্ত, যোৰহাটৰ, দুয়োটাই একেলগে থাকোঁ। তেওঁসকলে ইয়াতে অসমী মানুহ আছে, নামঘৰ নাইহে, নামঘৰ এটা পাতিব লাগে, বাৰু দিয়ক এইবুলি দুটাই আমি অসমীয়া যিখিনি মানুহ আছে তাত ঘূৰি ঘূৰি আমি এটা অৰ্গেনাইজ কৰিলোঁ যে নামঘৰ এটা পাতোঁ। তেওঁলোকেও মানে হয়ভৰ দিলে, এইবুলি আমি ৰাকচমাৰীত নামঘৰ পাতিলোঁ, তাৰ প্ৰতিষ্ঠাপক সম্পাদক মই। আৰু নামঘৰ পাতিলোঁ, নামঘৰ পাতিলেই নহ'ব নহয়, তাত অনুষ্ঠান কৰিব লাগিব। এতিয়া আমি কি কৰিলোঁ, তাত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ পাতিলোঁ, তাতো সম্পাদক মই। তাৰপিছত আৰু কি কৰিলোঁ, ৰাস আহিল, নাই ৰাসো পাতিম আমি, তাত আমি ৰাস পাতিলোঁ, তাৰো সম্পাদক মই। এনেকৈ আমি ৰাক্ষসমাৰীত থকা সময়ত এই ধৰণে আমি তাত অনুষ্ঠান গঢ়িলোঁ আৰু অনুষ্ঠান পাতিলোঁ। তাৰপিছত আহিলোঁ, আহি সামাজিক কামৰ ভিতৰত মই তাৰপৰা আহি ইয়াত, সেই সময়তে আমাৰ সন্থা এটা আছিল, শিক্ষক সন্থা, মই শিক্ষক সন্থাৰ মিটিঙলৈ আহিলোঁ। আৰু অলপ আগৰ পৰাই মই ভোকেল হয়, ছাৰসকলে আমাক শিকাইছিল, আমাক মানে হাইস্কুলত থাকোঁতে কেনেকৈ বক্তৃতা দিব লাগে, কেনেকৈ তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগে, এইবিলাক আমাৰ আকস্মিক বক্তৃতা, এইবিলাক মানে আমাৰ স্কুলত হৈছিলেই আৰু আগবঢ়াই বুলি হৈছিল, যা ক, গতিকে এই যে আমি ছাৰসকলৰ পৰা শিকিছোঁ এইটোৰ কাৰণে মেল মিটিং

0: সেইকাৰণে আমি কথা কোৱাৰ কাৰণে মানে ভয় নকৰোঁ বা আমি কি বিষয় পৰিব এইটোও আমি চিন্তা নকৰোঁ। এতিয়াতো এনেকুৱা হৈছে যে আমি মানে যিকোনো মিটিঙতে অন্তত নিজক ৰক্ষা কৰি দুআষাৰ ক'বলৈ এটা চেষ্টা কৰিব পাৰোঁ। পিছত আৰু মিটিঙত আহোঁতে তাতে মোক পাতি দিলে সন্থাত মানে প্ৰথম পৰীক্ষা সম্পাদক আমাৰ তেজপুৰ জিলাকে, তেজপুৰ জিলাৰ সম্পাদক হ'লোঁ পৰীক্ষা বোৰ্ডৰ। তাৰপিছত সেই সন্থাৰে মই উপসভাপতি হ'লোঁ, পিছত সভাপতি হ'লোঁ, পিছত মোক ৰাজ্যিকলৈ যাওঁতে ৰাজ্যিকতো মোক কি কৰিলে মেগাজিনৰ ছেক্ৰেটেৰী পাতি দিলে এডিটৰ। তাৰপিছত এনেকৈ লাহে লাহে এনেকুৱা দিন আহিলে যে মই অল আছামৰ জেনেৰেল ছেক্ৰেটেৰী হ'লোঁ, সদৌ অসম মধ্যভোগী সন্থাৰ জেনেৰেল ছেক্ৰেটেৰী। এনেদৰে মই মানে সন্থাৰ বহু বিষয়বাব লৈ পৰিচালনা কৰিলোঁ। মই ৰিটায়াৰ্ড হ'লোঁ 13 চনলৈকে, তাৰপিছত 12 চনত মই এইবিলাক বিষয়বাব এৰিলোঁ কাৰণ মই ৰিটায়াৰ হ'ব লাগে। সন্থাটো কৰিলোঁ তেনেকৈ। আৰু মই এবাৰ গোটেই শোণিতপুৰৰ পৰীক্ষা বোৰ্ডৰ সভাপতি আছিলোঁ মই, আমাৰ DC বাইদেউ আছিলে এল এছ চাংচন, মই কাৰ্যকৰী সভাপতি, বীৰেণ বৰা সম্পাদক, আমি একে গহপুৰৰ পৰা পাছলৈ গোটেই জিলাত পৰীক্ষাৰ প্ৰশ্ন প্ৰস্তুত কৰি বিতৰণ কৰিছিলোঁ। পিছত অসম চৰকাৰে মোক মানে কৃতি শিক্ষকৰ জিলা বঁটাও দিছে আৰু ৰাজ্যিক বঁটাও দিছে 2005 চনত। ৰাজ্যিক বঁটা পোৱাৰ পিছত জানিলোঁ যে এখন হেৰিও আছে, অসম ৰাষ্ট্ৰীয় ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত শিক্ষক সন্মিলনী এখন আছে, তাতে মই সদস্য হ'লোঁ। সদস্য হৈ পেলাই তাত মানে প্ৰথম মোকো এটা দায়িত্ব দিলে, পিছৰবাৰ জিলা সভাপতি পাতিলে শোণিতপুৰ জিলাৰ অসম ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক সন্মিলনীৰ জিলা সভাপতি। পিছত আৰু 22 চনত আকৌ একদম অল আছামৰ প্ৰেচিডেণ্ট পাতিলে, যিখন আমাৰ কেন্দ্ৰীয় সমিতি আছে তাৰ এতিয়া মই সভাপতি, এতিয়াও হৈ আছোঁ। আৰু এতিয়া মই সামাজিক কাম এইবিলাক সন্থা হেৰিৰ প্ৰায় এৰিছোঁ। মাজতে আৰু এটা কওঁ, ঢেকীয়াজুলি জ্যেষ্ঠ নাগৰিক সংস্থাৰ মই সম্পাদক আছিলোঁ 6 বছৰ, বৰ্তমান তাৰ কাৰ্যকৰী সভাপতি। কিন্তু মই এতিয়া আৰু এটা আছে, মই অকণমান মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হয়, আৰু তাতো মানে আমাৰ এটা ষ্টেজ আছে শাখা আঞ্চলিক জিলা কেন্দ্ৰীয়, তাতো আমাৰ শাখাটোৰ মোক সভাপতি পাতিলে, তাৰপিছত আঞ্চলিকৰ সভাপতি হ'লোঁ, তাৰপিছত জিলা সভাপতি 2 বাৰ হ'লোঁ, তাৰপিছত মূলৰ সদস্য হ'লোঁ। এনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰো মই মানে একেবাৰে শাখাৰ পৰা মূললৈকে কাৰ্যনিৰ্বাহ কৰিছোঁ আৰু পদবীত আছিলোঁ। আৰু যিহেতু সংঘ আছে তাত আধ্যাত্মিকতাটো এটা প্ৰধান কথা, আৰু মই অৰিজিনেলি অলপ আধ্যাত্মিক পৰিৱেশৰ ঘৰৰ ল'ৰা। মোৰ ককা আছিলে বৰপেটা সত্ৰৰ কেউলীয়া ভকত, আমাৰ শাখাত মানে আজিকালি আগতে আমাৰ দেউতাহঁতৰ দিনত কি নাম গোৱা মানুহ ঢেৰ, গায়ন বায়ন তাল খোল বজোৱা মানুহ প্ৰত্যেকে অলপ অলপ পাৰে। কিন্তু এনেকুৱা এতিয়া হৈ আহিছে যে নামঘৰবিলাক আছে কিন্তু গায়ন বায়ন নাই। আমাৰ প্ৰাথমিকতে হৈছিল তেনেকুৱা যে মাজতে এনেকুৱা হ'ল যে ইয়াত নাম প্ৰসংগ কৰা মানুহ নাই। তেতিয়া আমি দুজন মানে আছে ৰমণি বৰা বুলি, তেওঁ প্ৰাক্তন শিক্ষক, আমি ক'লোঁ নাই আমিয়ে শিকোঁ এইবুলি আমি দুজনে শিকি পেলাই এতিয়া আমাৰ গাঁৱত যিমান নাম প্ৰসংগ হয় আমি দুজনে পৰিচালনা কৰোঁ। আৰু মই এনেই থাকিব খুব বেয়া পাওঁ, মই বহি নাথাকোঁ। মানে যেতিয়া অফ টাইম দেখি মই মানে কি মোৰ ছাৰ এজন আছিল তেনেকুৱা, ছাৰ এজনে য'তেই যায় হাতত কিতাপখন লৈ যায়। এতিয়া মোৰ তেনেকুৱা হৈছে মানে
1: অধ্যয়নৰ প্ৰতি যিটো আপোনাৰ স্পৃহা সেই তেতিয়াৰ পৰা এতিয়ালৈকে কমি যোৱা নাই।
0: লিখাটো মই মানে কম্পিউটাৰ মই ক'তো শিকা নাই। 3টা ল'ৰাই মেট্ৰিকত কম্পিউটাৰ পাইছে, মই তাৰে এটা কম্পিউটাৰ ইউজ কৰি আছোঁ। আৰু মই নিজে মানে স্কুলত সেই সময়ত আমাৰো কম্পিউটাৰ দিছিলে, মই মানে খুটিক খুটিক খুটি থাকি ইয়াক কওঁ এইটো কেনেকৈ, ইয়াক কয় কওঁ এনেকৈ এনেকৈ কৰি কৰি মই শিকিছোঁ। এতিয়া মই ইংৰাজী অসমীয়া পূৰা DTP মই নিজে কৰোঁ, মই জানো, গতিকে মই তাত ব্যস্ত থাকোঁ এটা সময় দিনটো। আৰু মেল মিটিং থাকিলে ওচৰৰ যিবিলাক বিশেষকৈ শিক্ষামূলক সাহিত্য সংস্কৃতিমূলক সভালৈ যাওঁ। আৰু এটা দায়িত্ব মই পালন কৰি আছোঁ এতিয়া স্কুল ভিজিট, আমাৰ বৰ্তমান বিধায়ক অশোক সিংঘাল তেখেতে 16 চনত বিধায়ক হৈ মানে কি কৰিলে গোটেই সমষ্টিটো হাইস্কুলবিলাকৰ হেডমাষ্টৰ আৰু পৰিচালনা সমিতিৰ সভাপতিবিলাকক মাতি ক'লে যে আমাৰ সমষ্টিৰ বিদ্যালয়বিলাকৰ শৈক্ষিক

0: ৰেটটো অলপ ভাল কৰিব পাৰে নেকি, এই উদ্দেশ্যে আপোনালোকক মাতিছোঁ। আমি সকলোৱে ছাপোৰ্ট কৰিলোঁ। সেইবুলি তেওঁ এখন কমিটি গঠন কৰিলে, আৰু এই কমিটিবিলাকৰ মেম্বাৰ হ'ল হাইস্কুলৰ হেডমাষ্টৰবিলাক, তাৰপিছত সভাপতিবিলাক, আৰু মানে কেইজনমান অৱসৰপ্ৰাপ্ত পুৰস্কাৰপ্ৰাপ্ত শিক্ষক। এতিয়া সেই কমিটিখনত মই আছোঁ। আৰু তেখেতে কি কৰিলে, চাৰিজনীয়া এখন স্কুল ভিজিটিং গ্ৰুপ এটা খুলি দিলে। আমাৰ সেইটোৰ দায়িত্বত মই আছোঁ সভাপতি হিচাপে। আমি চাৰিজনে মানে স্কুলবিলাক ভিজিট কৰিব লাগে, কৰি তাত একাডেমিক ছাপৰ্ট দিয়াৰ চেষ্টা কৰিব লাগে। কিবা থাকিলে আমি হেৰি ছাপৰ্ট দিওঁ আৰু। আৰু এনেকৈ কৰি দেখিছোঁ আমাৰ মানে স্কুলবিলাক ঢেকিয়ালি সমষ্টিৰ আগৰ যেনেকুৱা আছিল তাতকৈ বহুখিনি ডেভেলপ হৈছে। আমাৰ মানে মানুহখিনি অলপ সজাগ হৈছে, কিন্তু আমি অবৈতনিক, ইয়াত কোনো ৰিমুনাৰেশ্যন নাই। মাত্ৰ মন্ত্ৰী বা বিধায়কজনে কি হয় আমাক গাড়ীখন দি দিয়ে।
1: এতিয়াও এই ধৰণে আপুনি সক্ৰিয় হৈ আছে?
0: মই কিন্তু ভাবো যে মোৰ নাই বয়স হোৱাই নাই বুলি ভাবো।
1: হয়, আমিও আশা কৰিছোঁ আপুনি এইদৰে সফল ডেকাৰ নিচিনাকে আপোনাৰ যি কামসমূহ, যিসমূহ এতিয়াও অসম্পূৰ্ণ হৈ আছে বা যিসমূহ আপুনি পৰিকল্পনা কৰি থৈছে কৰিম বুলি, সেইসমূহ কৰি যাওক। আৰু আমাৰ অনুষ্ঠানৰ মজিয়াত আপোনাক পাই আমি খুবেই সুখী হলোঁ। আজিৰ এই অনুষ্ঠানলৈ অহাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ।
0: মই আপোনাক ধন্যবাদ জনাইছোঁ, সকলোৰে মংগল কামনা কৰিছোঁ। নমস্কাৰ।
1: শ্ৰোতাসকলে, ইমান পৰে আজিৰ বিয়লি ৰং অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক, লেখক, সমাজকৰ্মী শ্ৰীযুত শচীন্দ্ৰ বৈশ্যৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আঠ ধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ। কাইলৈ দিনৰ 11 বজাত প্ৰচাৰ কৰা হ'ব ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানটি, আৰু ইয়াৰ পাছতে এই অনুষ্ঠানটিৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ মহম্মদ ৰফিৰ কণ্ঠত জিনেকি ৰাহ বোলছবিৰ এই গীতটি।

শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ মহম্মদ ৰফিৰ কণ্ঠত দোস্তি বোলছবিৰ এই গীতটি।

এয়া আকাশবাণী তেজপুৰ। আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 হৈ যোৱাৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। কাইলৈ পুৱাৰ বিশেষ অধিৱেশন আৰম্ভ কৰা হ'ব পুৱা 10:50, 11:00 প্ৰচাৰ কৰা হ'ব ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানটি। আৰু ইয়াৰ পাছতে এই অনুষ্ঠানটিৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। আমাৰ সন্ধ্যাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব 5:25। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ শুনিবলৈ পাব মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125, FM বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজ